নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ পহিলা দিন, 1948 শকাব্দৰ জেঠৰ 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 16 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, শেখ আব্দুল্লা আহমেদ,

বিজয় দাস আৰু আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত নিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰয়, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত আছো মই গীতালী ভট্টাচাৰ্য। আগবঢ়াবলৈ লৈছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত ফুলবায়ন শীল আৰু সংগীবৃন্দৰ কণ্ঠত ঘোষা, নকুল দাস আৰু লগৰীয়াসকলে গোৱা নাম, যদু খনিকৰ আৰু লগৰীয়াসকলে গোৱা টোকাৰী গীত, গিৰীশ মহন্ত আৰু সংগীবৃন্দৰ কণ্ঠত দেহবিচাৰ গীত আৰু শেষত এটি ভজন শুনিলে ধনজিতা দাসৰ কণ্ঠত।

0: কি ফল লাভ হব? জগদীশ্বৰৰ ভৰিত বিনীত হৈ প্ৰাৰ্থনা কৰিব নোৱাৰিলে ব্ৰহ্ম কৃপা লাভ নহয়। যি অহংকাৰী সি নিজৰ আৰাধনাকে নিজে কৰে, মই কেনে পণ্ডিত, কেনে বুদ্ধিমান, কেনে ধাৰ্মিক ইত্যাদি। তেনে মানুহে ভগৱানৰ আৰাধনা কেনেকৈ কৰিব? এতেকে দেখা গ'ল বিনয় আৱশ্যক। দ্বিতীয়টা আৱশ্যক সহিষ্ণুতা। বৃক্ষই সহিষ্ণুতাৰ সুন্দৰ শিক্ষা দিয়ে। ৰ'দ বৰষুণ ধুমুহা সকলোকে বৃক্ষই সহ্য কৰে, কিন্তু জীৱৰ হিত সাধন বৃক্ষই সদায় কৰি আহিছে। চৰাইবিলাকক বৃক্ষই আশ্ৰয় দিয়ে, ৰ'দত দুখ পোৱা প্ৰাণীক বৃক্ষই ছায়া দিয়ে। যি মানুহে বৃক্ষৰ ডাল কাটি লৈ যায় তাকো বৃক্ষই ছায়া নিদিয়াকৈ নাথাকে। বৃক্ষৰ কেনে সহিষ্ণুতা, ধৈৰ্য আৰু পৰোপকাৰিতা! বৃক্ষৰ একনিষ্ঠতাও অনুকৰণৰ যোগ্য। বৃক্ষই একে ঠাইতে শিপা মেলি তলৰ মাটি খামোচ মাৰি ধৰি অটলভাৱে থাকে। ঈশ্বৰৰ সাধনাতো সেই প্ৰকাৰ একনিষ্ঠভাৱে এক পৰমেশ্বৰৰ পাদপদ্মত চিত্ত নিবিষ্ট কৰিব লাগে। বিষয়ৰ নানা জঞ্জালে চিত্ত অস্থিৰ কৰিলে ঈশ্বৰ ভজন নহয়। ইয়াত সাধনাৰ আৱশ্যক। ধৈৰ্য সহিষ্ণুতা নহলে কোনো বিশেষ সাধনা নহয়। ঈশ্বৰৰ সাধনাতো এইবিলাক গুণ নহলে কেনেকৈ হ'ব? অন্য সাধনাতকৈতো ঈশ্বৰ সাধনা সহজ নহয়। শ্লোকত কোৱা হৈছে, অমানিনা মানদেন, নিজেই মান যশস্যাৰ বাবে হেঁপাহ নকৰিবা, কিন্তু আনক সন্মান কৰিবা। যি সদায় মান যশ আদিৰ বাবে চিন্তা কৰি থাকে তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি হোৱা অসম্ভৱ। লোকক দেখুৱাবলৈ বাহিৰে বিনীত ভাৱ আৰু দীনতা প্ৰকাশ কৰি অন্তৰত মান যশ ধন পদ গৌৰৱ আদিৰ নিমিত্তে চিন্তা কৰিলে ভয়ানক কপটতা হয়। তেনে কপট হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অংকুৰিত নহয়। এতেকে বাহিৰাকৈ নহয়, অন্তৰত দীন হবা আৰু এনে অৱস্থা হলেহে আন প্ৰাণীকো একে ব্ৰহ্মৰ অংশ বুলি বিবেচনা কৰি সিহঁতক বাহ্যিকভাৱে নহয় অন্তৰৰ সৈতে সন্মান কৰিব পাৰিবা। চৈতন্যদেৱৰ এই মহা উপদেশ বাস্তৱিক অমূল্য।
1: মুকুটামালা শুনিলে। আজিৰ মুকুটামালা কনকলাল বৰুৱাৰ লিখনিৰ পৰা লোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

ৰামেশ্বৰ পাঠক আৰু লগৰীয়াসকলৰ পুনৰ কৈছোঁ, ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত প্ৰচাৰিত হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ভগৱান পৰে ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত কেটি শুনিলে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়াইছো সুমন কল্যাণপুৰৰ কণ্ঠৰ ভজন।

ভজনৰ অনুষ্ঠানত ইমান পৰে সুমন কল্যাণপুৰৰ কণ্ঠৰ ভজন গীতি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

ফিফা ওয়ার্ল্ড কাপ ফুটবল 2026ৰ প্ৰথম খণ্ড আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰায় আৰু সুসীম ঘোষে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত গ্ৰীষ্মকালত হাঁহ কুকুৰাৰ যতন, এই বিষয়ে ডক্টৰ শ্বাহজাহান আলী আৰু ডক্টৰ অনিল শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত তোলন তাছাৰ স্বৰচিত কবিতা পাঠ আৰু প্ৰতিমা দিগালৰ স্বৰচিত চুটিগল্প পাঠ। অনুষ্ঠানটি আগবঢ়াব অঞ্জু দাসে।

দিনৰ ডেৰ বজাত প্ৰসেনজিৎ ফাংচুৰ সুৰ সমলয়। দিনৰ 12:30 বজাৰ আইনৰ বুলনি অনুষ্ঠানত বামুনী মৈদাম জ্যোতিনগৰৰ জ্যোতিনগৰ শতদল সাহিত্য সভাৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। 12:15 মিনিটত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:00 বজাৰ জীৱন সুৰভী অনুষ্ঠানত কলাইগাঁৱৰ কবিৰাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ জীৱন চন্দ্ৰ চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ। 12:55 মিনিটত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰ কৰা হ'ব 7:15 মিনিটত। আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালী, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত ৰূপালী লহৰ, প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। 7:30 বজাৰ গীতিমালিকা অনুষ্ঠানত ৰুদীপ দত্ত, অঞ্জু দেৱী, তৰুণ শৰ্মা, ত্ৰিষাৰাণী শইকীয়া আৰু হৃদয়ানন্দ গোস্বামী কণ্ঠৰ গীত। ন:15 মিনিটত ধুবুৰী জিলাৰ ৰেহৰূপ, 9:20 মিনিটত লাইভ ফোন ইন কল্পতৰু। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 মিনিটত পাৰগমনা লাইভ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণী প্ৰ অনুষ্ঠানত গীতেৰে কথাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি দিনৰ 1:10 মিনিট আৰু সন্ধিয়া 7:45 মিনিটত লোপামুদ্ৰা নেওগৰ কণ্ঠৰ আধুনিক গীত। 1:20 মিনিটত প্ৰাসংগিক। দিনৰ 1:50 মিনিটত ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 মিনিটত সমৰ হাজৰিকাৰ কণ্ঠৰ গীত। 3:15 মিনিটত নেপালী অনুষ্ঠান। 3:45 মিনিটত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 5:55 মিনিট আৰু 7:05 মিনিটত বৃন্দ গান। 6:40 মিনিটত লাভলী ৰয় কণ্ঠৰ ভজন। 7:20 মিনিটত আকৌ শুনোৱা হওক। 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত মহেশ ৰাভাৰ কণ্ঠৰ ৰাভাগী। 8:20 মিনিটত সুৰৰ শৰাই অনুষ্ঠানৰ আজিৰ শিল্পী ভাস্বতী ডেকা, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। 1:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9:00 বজাত বোলছবি গীতৰ অনুষ্ঠান, চিত্ৰগীত। 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু 10:00 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান, ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: एक जमाने से कहानी

0: कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: নিতিনল ধাতু, নিতিলনক মেমরি মেটেল বা স্মরণশীল ধাতু বুলিও জনা যায়। ই এবিধ শংকৰ ধাতু। এইবিধ শংকৰ ধাতুৱে উষ্ণতাৰ পৰিৱৰ্তনৰ লগে লগে নিজৰ আকৃতি সলনি কৰে আৰু পূৰ্বৰ উষ্ণতালৈ আনিলে আকৌ আগৰ অৱস্থা ঘূৰাই আনিব পাৰে। বৰ্তমান এই পদাৰ্থবোৰৰ বিশেষ ধৰ্মৰ কাৰণে চিকিৎসা বিজ্ঞানৰ পৰা আৰম্ভ কৰি মহাকাশ বিজ্ঞানলৈকে ব্যাপকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। নিতিনল হ'ল নিকেল আৰু টিটেনিয়ামৰ শংকৰ ধাতু। 1962 চনত আমেৰিকাৰ নেভেল অৰ্ডিনেন্স লেবৰেটৰীৰ বিজ্ঞানী উইলিয়াম বুয়েলাৰে নিতিনল আৱিষ্কাৰ কৰিছিল। নিতিনল শব্দটোও আহিছে ইয়াত থকা ধাতুৰ নাম আৰু আৱিষ্কাৰ হোৱা ঠাইখনৰ পৰা। অৰ্থাৎ নিতিনল শব্দটোৰ সম্পূৰ্ণ নামটো হৈছে নিকেল

এটেনিয়াম আৰু নভেল অৰ্ডেনেন্স লেবৰেটৰী য'ত ইয়াক আৱিষ্কাৰ কৰা হৈছিল। 1962 চনত ইয়াক নেভেল অৰ্ডিনেন্স লেবৰেটৰীৰ বিজ্ঞানী উইলিয়াম বুয়েলাৰে আৱিষ্কাৰ কৰে। অৱশ্যে তাৰ বহু আগতেই 1938 চনত আমেৰিকাৰ এলডেন গ্লেনিঞ্জাৰ আৰু চি ভি মুৰাডিয়াম আৰু ৰাছিয়াৰ চি ভি কুৰ্ডিয়ায়ুমোভে পিতলৰ আকৃতি মনত ৰাখিব পৰা ধৰ্মটো লক্ষ্য কৰিছিল। নিতিলনৰ আৱিষ্কাৰে এনেধৰণৰ বিভিন্ন সংকৰ ধাতুৰ প্ৰস্তুতি আৰু প্ৰয়োগৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। বৰ্তমান লৌ সীহ, লৌ নিকেল, নিকেল এলুমিনিয়াম, ইণ্ডিয়াম কেডমিয়াম, তাম দস্তা লৌ আদি বিভিন্ন সংযুতিৰ স্মৰণশীল ধাতু প্ৰস্তুত কৰা হৈছে। শংকৰ ধাতুৱে উষ্ণতাৰ তাৰতম্য অনুসৰি তাৰ হেৰাই যোৱা আকৃতি ঘূৰাই পোৱা পৰিঘটনাটো আকৃতি স্মৃতি প্ৰভাৱ বা শ্বেপ মেমৰি ইফেক্ট চমুকৈ SME বোলা হয়। ধাতু আৰু ইহঁতৰ শংকৰ ধাতুবোৰ ক্ৰিষ্টেলৰ দৰে পদাৰ্থ কাৰণে ইহঁতৰ কণাবোৰৰ নিৰ্দিষ্ট জিঅ'মেট্ৰিক গঠন থাকে। শংকৰ ধাতুৱে পূৰ্বৰ আকৃতি পুনৰ ধাৰণ কৰিব পৰা প্ৰক্ৰিয়াটোৰ গুৰিতে আছে মাৰ্টেনচেটিক ৰূপান্তৰ নামৰ এটা পৰিৱৰ্তন। এই পৰিৱৰ্তনত পদাৰ্থ ইয়াৰ মূল ক্ৰিষ্টেলৰ গাঁথনিৰ পৰা এক নতুন গাঁথনিলৈ ৰূপান্তৰ হয়। পূৰ্বৰ মূল গাঁথনিটোক আষ্টেনাইট গঠন বা বিটা দশা বা বিটা ফেজ বোলা হয়। ৰূপান্তৰ ঘটি সৃষ্টি হোৱা নতুন গাঁথনিটোক মাৰ্টেনচাইট দশা বা মাৰ্টেনচাইট ফেজ বোলা হয়। এই ৰূপান্তৰ ওলোটা দিশতো ঘটিব পাৰে। এই ক্ষেত্ৰত নিম্ন উষ্ণতাত বিকৃত হোৱা মাৰ্চেনটাইজ দশাই উত্তাপ কৰাৰ ফলত উচ্চ উষ্ণতাৰ মূল গাঁথনিটো লাভ কৰে। এনেবোৰ শংকৰ ধাতু বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। এই পদাৰ্থবোৰ মহাকাশযান, জেট বিমান, জাহাজ, ছাবমেৰিন আদিত বিশেষ কামত ব্যৱহাৰ কৰা হৈছে। এনেবোৰ ক্ষেত্ৰত নিতিলনৰে তৈয়াৰী কানেক্টৰ, কাপলিং আদি ব্যৱহাৰ কৰা হয়। মানৱবিহীন মহাকাশযানত জীৱবৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা নিয়ন্ত্ৰণ কৰাৰ বাবে দৰকাৰী এবিধ এক্সুৱেটৰ এনে শংকৰ ধাতুৰ পৰা তৈয়াৰ কৰা হৈছে। চিকিৎসা বিজ্ঞানত নিতিলনৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে। শৰীৰৰ ভগা হাড়, গাঁঠি আদি নিতিলনৰ প্লেট, বল আদি লগাই চিকিৎসা কৰা হয়। দন্ত চিকিৎসাত নিতিলনৰ তাঁৰ আৰু প্লেট, কৃত্ৰিম হৃদযন্ত্ৰৰ সংকোচিন পেশী তৈয়াৰ কৰাটো আৰু জন্ম নিৰোধক যতনতো নিতিনল ব্যৱহাৰ কৰা হৈছে। নিতিনল ধাতুৰে তৈয়াৰী হেৰিংটন ৰড নামৰ এবিধ দন্দ ৰাজহাড়ৰ চিকিৎসাত অতি সফলতাৰে প্ৰয়োগ কৰা হৈছে। নিতিনলৰ অতিশয় মিহি তাৰেৰে তৈয়াৰী জালিকা বা চালনী শৰীৰৰ গোটমৰা তেজ পৃথক কৰিবলৈও ব্যৱহাৰ কৰা হৈছে। এই কামত নিতিলনৰ অতিশয় মিহি তাৰেৰে তৈয়াৰী সূক্ষ্ম জালিকা এখন চেঁচা কৰি এডাল পোন তাৰেৰে আকাৰত গঢ় দিয়া হয়। সেই তাঁৰডাল কেথেটাৰৰ সহায়ত শিৰাৰ মাজেদি সুমুৱাই হৃদযন্ত্ৰলৈ নিয়া হয়। শৰীৰৰ উত্তাপত তাঁৰডালে পুনৰ জালিকাৰ ৰূপ ধাৰণ কৰে আৰু ই তেজৰ গোট মৰা অংশ চেকি পৃথক কৰি দিয়ে। তেজখিনি চেকাৰ পাছত পুনৰ উষ্ণতা কমাই আনি জালিকাখন তাঁৰত পৰিণত কৰি উলিয়াই অনা হয়। এই পদ্ধতিৰে সৰু ল'ৰা ছোৱালী আৰু কেঁচুৱাৰ জন্মগত ৰক্তপ্ৰবাহ বেমেজালিও দূৰ কৰিব পৰা গৈছে। আন এটা পৰীক্ষাত স্মৰণ শক্তিযুক্ত ধাতুৰ অতিশয় ক্ষুদ্ৰ অংশ প্ৰৱেশ কৰাই দেহৰ অগ্নাশয় আৰু কলিজাৰ ৰক্তনলীত টিউমাৰে সৃষ্টি কৰা বাধা আঁতৰাবলৈও প্ৰচেষ্টা চলোৱা হৈছে। নিতিলনৰ দ্বাৰা নিৰ্মিত তাপ ইঞ্জিনৰ সম্ভাৱনাও প্ৰচুৰ। এনে ইঞ্জিনে নিম্ন উষ্ণতাৰে কাম কৰিব পাৰে। পৃথিৱীৰ বুকুত নিম্ন উষ্ণতাৰ তাপৰ উৎস বহুত আছে আৰু সেই তাপৰ সুপ্ৰয়োগ হ'লে আমাৰ শক্তি উৎপাদনৰ সমস্যা বহুখিনি লাঘৱ হ'ব বুলি আশা কৰিব পৰা যায়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটির প্রযোজনা আছিল প্রবাল কুমার শর্মার।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ,

ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ

0: হৈছে পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফোৰ্চ ডট এন আই চি ডট ইন। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। বৈঠকত বিশ্বৰ আগশাৰীৰ অৰ্থনীতি সম্পন্ন দেশসমূহৰ নেতৃবৃন্দ বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে। বৈঠকৰ সৈতে সংগতি ৰাখি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একেলগে কাম কৰাৰ বিষয়ত আলোচনাৰ বাবে কালি নৈশ ভোজৰো আয়োজন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমেকৰয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰকে ধৰি জি7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলক আনুষ্ঠানিকভাৱে

আদৰণি জনায়। সন্মিলনত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্সুলা ভন ডেৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ কষ্টায়ো ভাগ লৈছে। এই তিনিদিনীয়া শীৰ্ষ সন্মিলনৰ সময়ছোৱাত নেতাসকলে বিশ্বৰ ভাৰসাম্যহীনতা হ্ৰাস কৰা, বৃহৎ ভূ ৰাজনৈতিক সংকট, শিশুৰ সৈতে জড়িত বিষয়সমূহৰ মোকাবিলা কৰা, সংগঠিত অপৰাধ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰা আদি বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে G7 শীৰ্ষ সন্মিলন হৈছে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আলোচনা মঞ্চ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ফ্ৰান্সৰ ইভিয়ানত উপস্থিত হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমূহৰ নেতৃবৃন্দ আৰু বিশ্ববেংক তথা আফ্ৰিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেঠাৰিয়ে সপ্তমবাৰৰ বাবে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলাগ্ৰিনিয়ে প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰে। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এয়া 140 কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যৎ প্ৰজন্মক এই বিশেষ মিত্ৰতাক আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত ৰেলৱে বৰ্ডৰ অধ্যক্ষই পৰীক্ষাৰ্থীসকলৰ সুগম যাত্ৰা নিশ্চিত কৰাত সহযোগিতা আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আশ্বাস দিয়ে। বৈঠকত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব, উচ্চ শিক্ষা বিভাগৰ সচিব আৰু ডাক বিভাগ, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় আদি বিভিন্ন বিভাগ, সংস্থা তথা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰৰ পাছতে হৰমুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ উপৰি আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰত পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফলসমূহ ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি এইবেলি 1000তকৈ অধিক খালী পদৰ বাবে 13000তকৈ অধিক প্ৰাৰ্থীক মূল পৰ্যায়ৰ বাবে বাছনি কৰা হৈছে। আয়োগে প্ৰাৰ্থীসকলক UPSC

0: www.govin ওয়েবসাইট যোগে প্রারম্ভিক পর্যায়ের ফলাফলসমূহ সংগ্রহ করবলৈ আহ্বান জানাইছে। বিগত বর্ষত 1087টা খালি পদৰ বিপৰীতে কেন্দ্ৰীয় অসামৰিক সেৱা পৰীক্ষাৰ মূল পৰ্যায়লৈ 14,000তকৈ অধিক প্ৰাৰ্থীক বাছনি কৰা হৈছিল বুলি আয়োগে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কালি মৰেকোৰ বিদেশ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী ইছাবেল বেৰো আমাদে, দেশখনৰ বিত্তমন্ত্ৰী ফ্ৰেডেৰিক কট্টালৰ্ডা আৰু আন কেইবাগৰাকীও শীৰ্ষ মন্ত্ৰী তথা নেতাক সাক্ষাৎ কৰে। আলোচনাকালত ভাৰতৰ সৈতে দেশখনৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে বিনিয়োগৰ সুবিধাৰ অন্বেষণ আৰু বিত্তীয় সহযোগিতা শক্তিশালী কৰাৰ দৰে বিষয়সমূহে স্থান পায় বুলি সামাজিক মাধ্যমত শ্ৰীগোৱেলে উল্লেখ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত চলিত বৰ্ষৰ বিকশিত ভাৰত যুৱ সংসদৰ আয়োজন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটো মুকলি কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই যুৱ সংসদে গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহৰ সৈতে যুৱক যুৱতীসকলৰ সংযোগ দৃঢ় কৰাৰ লগতে যুৱ নাগৰিকসকলক দেশৰ শাসন ব্যৱস্থা, নীতিগত আলোচনা আৰু সংসদীয় কাৰ্যকলাপসমূহৰ বিষয়ে হাতে কামে শিকাৰ সুযোগ প্ৰদান কৰে। বিকশিত ভাৰত যুৱ সংসদ দেশৰ যুৱক যুৱতীসকলৰ উদ্যম, ধাৰণা আৰু আকাংক্ষাসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ জৰিয়তে সঠিক দিশলৈ আগবঢ়াই নিয়াৰ এটা আন্দোলন বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। ভাৰতৰ নবীকৰণযোগ্য শক্তিখণ্ডৰ এটা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ প্ৰতীক হিচাপে কালি গোৱাত নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উইণ্ড টাৰবাইন অৰ্থাৎ পৱন চক্ৰ যোগান শৃংখল ব্যৱস্থাপনা পৰ্টেল WT মাৰুত মুকলি কৰে। আন্তঃৰাষ্ট্ৰীয় পৱন দিৱস 2026ৰ ৰাষ্ট্ৰীয় সন্মিলনত এই পৰ্টেল মুকলি কৰা হয়। দেশৰ প্ৰথমটো এনে ডিজিটেল মঞ্চৰ জৰিয়তে বায়ু শক্তি যোগান শৃংখল সৰল, উৎপাদনমুখী আৰু কাৰ্যকৰী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সন্মিলনত উল্লেখ কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। দেশখনৰ হৈ অংশ লোৱা 40 বছৰীয়া গ'লৰক্ষক ফজিনহাৰ চকুত লগা প্ৰদৰ্শনে অনুৰাগীসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেল কালি নেডাৰলেণ্ডছ আৰু জাপানৰ মাজত 2-2 গ'লত অমীমাংসিত হৈ থাকে। আকৌ আইভৰি কষ্টে গ্ৰুপ ইৰ এখন খেলত ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। দলটোৰ হৈ এ ডায়েলৱে 90 মিনিটত বিজয়সূচক গ'লটো দিয়ে। আকৌ ছুইডেনে কালি গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে 5-1 গ'লৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ সুপ্ৰভাত সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ 1443 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি পহিলা দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 16 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:34:46 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:11:31।

0: স্মৰণ কৰি কোনো মানুহেই মহৎ হ'ব নোৱাৰে, কথাষাৰ কৈছিল স্যামুৱেল জনছনে। যোগাসন শিতানত আজি আমাৰ সৈতে যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
1: নমস্কাৰ শ্ৰোতাসকল, আজি মই বৰ্তমান সমাজৰ এক ডাঙৰ সমস্যা ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে যোগ বিজ্ঞানৰ এক অতি ফলপ্ৰসূ পদ্ধতি মুণ্ডকাসন আৰু ইয়াৰ বৈজ্ঞানিক দিশটোৰ বিষয়ে চমুকৈ ক'ব ওলাইছো। আচলতে

0: ডায়েবেটিছ হৈছে এক বিপাকীয় বিসংগতি বা মেটাবলিক ডিজৰ্ডাৰ, যাক সঠিক আসন আৰু প্ৰাণায়ামৰ সহায়ত শৰীৰৰ ভিতৰৰ পৰাই নিয়ন্ত্ৰণ কৰিব পৰা যায়। মন্দুৰাসন কৰাৰ বাবে প্ৰথমে বজ্ৰাসনত পূৰ্ণৈ বহি ল'ব, দুই হাতৰ বুঢ়াঙুলিটো ভিতৰত ৰাখি মুঠি মাৰি ল'ব আৰু মুঠি দুটা নাভিৰ দুয়োকাষে টানকৈ লগাই ৰাখিব। এতিয়া গভীৰভাৱে উশাহ এৰি পেটটো ভিতৰলৈ টানি লাহে লাহে সন্মুখৰ ফালে হালি যাব। হালি যাওঁতে মূৰটো ওপৰলৈ ৰাখিব যাতে দৃষ্টি সন্মুখত থাকে। এই অৱস্থাতে স্বাভাৱিকভাৱে উশাহ নিশাহ লৈ 20-30 ছেকেণ্ড থাকিব আৰু তাৰপিছত উশাহ লৈ আকৌ আগৰ দৰে পূৰ্ণ হৈ বহিব। এনেদৰে 3-5 বাৰকৈ অভ্যাস কৰিব। মন্দুৰাসন কৰাৰ সময়ত যেতিয়া আমি সন্মুখলৈ হালি যাওঁ, তেতিয়া আমাৰ পেটে পেনক্ৰিয়াছৰ ওপৰত এক গভীৰ চাপ সৃষ্টি কৰে। এই চাপে সুপ্ত হৈ থকা বিটা চেলসমূহক সক্ৰিয় কৰি তোলে, যাৰ ফলত শৰীৰত প্ৰাকৃতিকভাৱে প্ৰয়োজনীয় ইনচুলিন তৈয়াৰ হ'বলৈ ধৰে আৰু তেজত গ্লুক'জৰ মাত্ৰা দ্ৰুতগতিত নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ উপৰিও এই আসনে ডায়েবেটিছৰ বাবে হোৱা মানসিক চাপ আঁতৰ কৰে, পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু মেদ বহুলতা কমায়। যিসকলৰ পিঠি বা কঁকালৰ তীব্ৰ বিষ আছে, হাৰ্নিয়াৰ সমস্যা আছে, অলপতে পেটৰ অপাৰেশ্যন হৈছে বা যিসকল গৰ্ভৱতী মহিলা, তেওঁলোকে এই আসনটো কৰা অনুচিত। ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে সদায় পুৱা খালী পেটত এই আসনটো কৰিব। সুস্থ থাকক। ধন্যবাদ।
1: আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম কাণ্ডাৰী আছিল আনন্দৰাম ঢেকিয়াল ফুকন। গুৱাহাটীত হলিৰাম ঢেকিয়াল ফুকন পৰিয়ালত তেখেতৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষা আৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহল। মাত্ৰ 29 বছৰীয়া জীৱনকালত তেখেতে অসমীয়া লৰাৰ মিত্ৰ, ভূগোলৰ বৃত্তান্ত, বালুকোপদেশ শীৰ্ষক 3খন গ্ৰন্থ ৰচনা কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে গুৱাহাটীত আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছিল। 1847 চনত ঢেকিয়াল ফুকনক খাতা পৰগণনাৰ জিম্মাদাৰ নিযুক্ত কৰা হয়। 5 বছৰৰ পাছত তেখেতক মুন্সিপ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হৈছিল। নলবাৰীত থকা কালতে তেখেতে ইংলেণ্ডৰ বুৰঞ্জী দ্য হিষ্ট্ৰী অৱ ইংলেণ্ড নামৰ এখন পুথি প্ৰকাশ কৰে। 1849 চনত তেখেতে সহকাৰী আয়ুক্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বিজনীত দেৱানপদত নিযুক্তি পায়। এই সময়তে তেখেতে ৰচনা কৰিছিল সদৰীৰ মামলাৰ নিষ্পত্তি। 1851 চনত বিজনীৰ ৰজাৰ আৰ্জিলৈ কলিকতালৈ যায়। 1852 চনত তেখেতক স্থায়ীভাৱে বৰপেটাৰ উপ সহকাৰী আয়ুক্ত আৰু উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হয়। 1852 চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে কাম কৰিছিল। 1852 চনত কলিকতা নিউ প্ৰেছ নামেৰে কলিকতাত এটা প্ৰেছ খোলে আৰু সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছ পৰিচালনাৰ দায়িত্ব দিয়ে। ইয়াৰ পাছতেই তেখেতক পদোন্নতি দি নগাঁৱৰ উপায়ুক্ত পদলৈ বদলি কৰা হয়। এইখিনি সময়তে তেখেতে অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি কৰে। 17 বছৰ বয়সৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰথমতে লিখা মেলা কৰিবলৈ লৈছিল, অৰুণোদয়ৰ বাবে লিখিবলৈ লৈছিল। পৰৱৰ্তী সময়ত ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল অসমীয়া লৰাৰ মিত্ৰ। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছিল। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল। 1853 চনত ব্ৰিটিছ গভৰ্ণৰ মুফত মিল চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল। মিল চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। 5 বছৰ বয়সতে আনন্দৰাম ঢেকিয়াল ফুকনে উমানন্দৰ সংস্কৃত দলত ভৰ্তি হয়। খুৰাক যজ্ঞৰামৰ উদ্যোগত 1837 চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়। ইয়াৰ পাছত কলিকতা হিন্দু কলেজত তেখেতে নামভৰ্তি কৰে। ইয়াত 2 বছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ 1844 চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে। উভতি আহি তেখেতে উৰ্দু আৰু ফাৰ্চী ভাষাৰ শিক্ষা গ্ৰহণ কৰে। 1855 চনত তেখেতে ইংৰাজী ভাষাত লিখা এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখন প্ৰকাশ কৰে। মাতৃভাষাৰ মান ৰখাৰ স্বাৰ্থত অসমীয়া ভাষা সাহিত্য পৰিসৰ বিস্তৃত কৰিবৰ বাবে আৰু নিজ মাতৃভূমিত নিজ ভাষাৰ প্ৰচলনৰ বাবে উঠি পৰি লগা এজন মহান ব্যক্তি তথা সাহিত্যিক আনন্দৰাম ঢেকিয়াল ফুকনৰ 1859 চনৰ 16 জুনত মাত্ৰ 29 বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়। আনন্দৰাম ঢেকিয়াল ফুকন আছিল অসমীয়া জাতি আৰু ভাষা সংস্কৃতিৰ পথ প্ৰদৰ্শক। অতি কম সময়ৰ ভিতৰতে অসমীয়া সাহিত্য, শিক্ষা আৰু ভাষাৰ বিকাশৰ ক্ষেত্ৰত তেখেতে যি অৱদান আগবঢ়াই থৈ গ'ল, সেয়া আজি ইতিহাসৰ গৌৰৱৰ পাত্ৰ। তেখেতৰ আত্মত্যাগ আৰু বুদ্ধিদীপ্ত কৌশলে আজিও অসমীয়া জাতিৰ অনুপ্ৰেৰণা। সাহিত্য, প্ৰশাসন, শিক্ষা আৰু সমাজ চিন্তাত তেখেতৰ অৱদান আজিও অনুকৰণীয়। ভাৰতৰ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ছোৱাত অভিভক্ত বংগৰ স্বৰাজ পাৰ্টীৰ প্ৰতিষ্ঠাপক নেতা আছিল চিত্তৰঞ্জন দাস। 5 নৱেম্বৰত কলিকতাৰ এটি সুপৰিচিত হিন্দু বৈদ্য পৰিয়ালত চিত্তৰঞ্জন দাসৰ জন্ম হৈছিল। দাস পৰিয়ালটি ব্ৰহ্ম সমাজৰ সদস্য আছিল আৰু চিত্তৰঞ্জন আছিল ভুৱন মোহন দাসৰ পুত্ৰ আৰু ব্ৰহ্ম সমাজৰ সংস্কাৰক দুৰ্গা মোহন দাসৰ ভতিজা।

0: চিত্তৰঞ্জন দাসৰ পিতৃৰ উকিল আৰু সাংবাদিক আছিল। পৰৱৰ্তী সময়ত বেৰিষ্টাৰ হৈ চুয়াৰ দাসে ক্ৰমান্বয়ে এক অসাধাৰণ আইনী কেৰিয়াৰ গঢ়ি তুলিছিল। 1894 চনত চিত্তৰঞ্জন দাসে আইন চৰ্চা ত্যাগ কৰে আৰু ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনৰ সময়ত ৰাজনীতিত সোমাই পৰে। চিত্তৰঞ্জন দাসে এগৰাকী কবি হিচাপেও আত্মপ্ৰকাশ কৰিছিল। জাতীয় আন্দোলনত অশান্ত দিনত তেখেতৰ মালাংশ আৰু মালা শীৰ্ষক কবিতা সংকলনৰ প্ৰথম দুটা খণ্ড প্ৰকাশ কৰিছিল। 1913 চনত সাগৰ সংগীত প্ৰকাশ কৰে। 1925 চনৰ মে মাহত চিত্তৰঞ্জন দাসৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেখেত সুস্থ হবলৈ দাৰ্জিলিঙলৈ আহিছিল। মহাত্মা গান্ধীয়ে তেখেতৰ ওচৰলৈ গৈ কিছুদিন তেখেতৰ সৈতে আছিল। 1925 চনৰ 16 জুনত 54 বছৰ বয়সত দাৰ্জিলিঙতে দেশবন্ধু চিত্তৰঞ্জন দাসৰ পৰলোক প্ৰাপ্তি হয়। নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ ভাতৃ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ 1943 চনৰ 16 জুনত শিৱসাগৰ জিলাৰ কৃষ্ণবিহাৰী চাহ বাগিচাত জন্ম হৈছিল। পিতৃৰ নাম আছিল লক্ষীনাথ বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল লিলি বৰঠাকুৰ। নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, কবি, উপন্যাসিক আৰু চিত্ৰ ভাস্কৰ্য শিল্পী হৰেন্দ্ৰনাথ বৰঠাকুৰে শিক্ষা গ্ৰহণ শেষ কৰিয়ে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ কেটেটাং জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পিছলৈ তেখেতে তিনিচুকীয়াত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহে আৰু ইয়াৰ পৰাই 2001 চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল। অসমীয়া শিশু সাহিত্যৰ বাটকটীয়া হৰেন্দ্ৰনাথ বৰঠাকুৰে ভালেকেইখন শিশু উপযোগী পুথি ৰচনা কৰিছিল। এইসমূহৰ ভিতৰত বিজ্ঞান এনিব যোৱাৰ, অমাতৰ মাত, ৰজাৰ দেউল, সোণালী দিনৰ জোনালী ৰাতি, প্ৰসংগ অসমীয়া শিশুনাথ, কণপৰুৱাৰ বিলৈ, হৰেন্দ্ৰনাথ বৰঠাকুৰৰ নাট্য সমগ্ৰ, পোনা, পুতলিৰ সাধু, পলৰীয়া প্ৰতিধ্বনি, মোৰ গানৰ চৰাই, আইতাৰ মুখৰ পদ্ম আৰু গীত, দুকমুকালিৰ বেলি, গীতিমালিকা, পাঁচখন শিশুনাথ, চিৰিয়াখানা আদি উল্লেখযোগ্য। হৰেন্দ্ৰনাথ বৰঠাকুৰে 2009 চনত মাধৱীলতা সাহিত্য বঁটা লাভ কৰিছিল। 2011 চনত অসম সাহিত্য সভাই তেখেতক ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটাৰে সন্মানিত কৰিছিল। 2017 চনত হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শিশুনাথ সমগ্ৰ পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে।
1: ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰাজী স্মৃতি দিৱস। ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ে ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। 1861 চনৰ 2 আগষ্টত ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ জন্ম হৈছিল। কলিকতা প্ৰেচিডেন্সি কলেজৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপক ৰূপে চাকৰি জীৱনৰ আৰম্ভণি কৰিছিল। আচাৰ্য জগদীশ চন্দ্ৰ বসুৰ লগত যুটীয়াভাৱে গৱেষণা কামত মনোনিৱেশ কৰে। বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেল ৱৰ্কছৰ প্ৰতিষ্ঠা কৰে। 1896 চনত তেখেতে আৱিষ্কাৰ কৰিছিল মাৰ্কিউৰিয়াছ নাইট্ৰাইট। প্ৰফুল্ল চন্দ্ৰ ৰায়ে স্বদেশ সেৱা, দৰিদ্ৰতা অৱসানৰ হকে বিভিন্ন কাম কাজত জড়িত হৈ পৰিছিল। তেখেতে বস্ত্ৰ সমস্যাৰ সমাধানৰ বাবে সমগ্ৰ দেশতে ঘৰে ঘৰে যঁতৰ প্ৰচলন কৰিবলৈ কৈছিল। প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ মৃত্যু হৈছিল 1944 চনৰ 16 জুনত।
0: আমগুৰি সমষ্টিৰ পৰা 3 বাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অঞ্জন দত্তই। অঞ্জন দত্ত অসম অলিম্পিক সন্থাৰ উপসভাপতি, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি আৰু অসম ক্ৰিকেট সন্থাৰ কাৰ্যকৰী সদস্য আছিল। ইয়াৰ পূৰ্বে অঞ্জন দত্ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ কংগ্ৰেছৰ সমন্বয় সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনীতিবিদ অঞ্জন দত্তৰ মৃত্যু হৈছিল 2016 চনৰ 16 জুনত। হিন্দী আৰু বাংলা চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী। মিথুন চক্ৰৱৰ্তী অভিনেতাৰ উপৰিও ৰাজনীতিৰ সৈতেও জড়িত হৈ আছে। 2024 চনত ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰিছিল মিথুন চক্ৰৱৰ্তীক। আৰু সেই একে বছৰে ছেপ্টেম্বৰ মাহত 2022 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল মিথুন চক্ৰৱৰ্তীক। মিথুন চক্ৰৱৰ্তীয়ে কলাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ মৃগৰাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু এই চলচ্চিত্ৰখনৰ বাবে তেখেতে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল। ডিস্কো ডান্সাৰৰ উপৰিও তেখেতে মুখ্য আৰু চৰিত্ৰ অভিনেতা হিচাপে বহুকেইখন সফল আৰু স্মৰণীয় ছবিত অভিনয় কৰিছে। 1991 চনত অগ্নিপথত কৃষ্ণ আয়াৰৰ এম এৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। পৰৱৰ্তী সময়ত স্বামী বিবেকানন্দৰ চৰিত্ৰত অভিনয় কৰি আৰু দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। মিথুন চক্ৰৱৰ্তীয়ে বাংলা, হিন্দী, উৰিয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া আৰু পাঞ্জাৱী চলচ্চিত্ৰকে ধৰি 350খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। মিথুন চক্ৰৱৰ্তীৰ জন্ম হৈছিল 1950 চনৰ 16 জুনত। স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আদাম স্মিথ। তেখেত আছিল ৰাজনৈতিক অৰ্থনীতিৰ গুৰি ধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। আদাম স্মিথক অৰ্থনীতিৰ জনক বা পুঁজিবাদৰ জনক বুলি গণ্য কৰা হয়। আদাম স্মিথে গ্লাছগো বিশ্ববিদ্যালয়ত সামাজিক দৰ্শন অধ্যয়ন কৰিছিল।

0: স্কটল্যান্ডৰ জন স্লেনৰ ছাত্ৰবৃত্তিৰে বাৰ্লিয়েল মহাবিদ্যালয়ত আৰু অক্সফৰ্ডতো অধ্যয়ন কৰিবলৈ গৈছিল। ইয়াৰ পাছত তেখেতে এলানি সফল সাৰ্বজনীন বক্তৃতা আগবঢ়ালে এডিনবাৰ্গৰ বিশ্ববিদ্যালয়ত। ফলস্বৰূপে তেখেতে ডেভিড হিউমৰ সৈতে কাম কৰিবলৈ সুবিধা পাইছিল। স্মিথে গ্লাছগত অধ্যাপকৰ দায়িত্ব লাভ কৰিছিল। সেইকালতে তেখেতে নিজৰ গ্ৰন্থ এ থিয়ৰি অফ মৰেল ছেণ্টিমেণ্টছ লিখি উলিয়াইছিল। পাছলৈ ব্যক্তিগত শিক্ষকৰ ভূমিকাক লৈছিল। স্মিথৰ জন্ম হৈছিল 1723 চনৰ 16 জুনত। 1872 চনত চিপাজাৰত জন্মগ্ৰহণ কৰিছিল কবি ধনাই বৰাই। ধনাই বৰাই আছিল এগৰাকী কৃতি শিক্ষক, পাঠ্য পুথি প্ৰণেতা, প্ৰবন্ধক আৰু নাট্যকাৰ। কবিতা চন্দ্ৰিকা হৈছে তেখেতৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ কবিতা পুথি। মৃত্যুৰ পিছত সাহিত্য কণিকা বুলি আন এখন পুথি প্ৰকাশ হয়। ধনাই বৰাৰ কবিতাসমূহ প্ৰধানকৈ নীতিশিক্ষামূলক হোৱাৰ বাবে তেখেতক নীতিকবি নামেৰে জনা গৈছিল। 1956 চনত কবি ধনাই বৰাৰ পৰলোক প্ৰাপ্তি হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বাং শিল্প, পেপা, কাৰ্বি দেউৰীৰ হস্ততাঁত শিল্পলৈ জিআই টেগৰ পাছত ৰাজ্যজুৰি আনন্দৰ লহৰ। সামাজিক মাধ্যমত গৌৰৱ প্ৰকাশ। মুখ্যমন্ত্ৰীৰ বাং শিল্প স্বীকৃতিয়ে উৎসাহিত কৰিছে বাৰৈসকলক। ঠাই ঠাই বাজিল পেপা, কাৰ্বি আংলঙৰ শিপিনীৰ লগতে দেউৰী শিপিনীৰ মাজত উৎসাহ। স্কুল বেগৰ ওজন জিলাই জিলাই শিক্ষা বিষয়ৰ নিৰ্দেশনা জাৰি, নিৰ্ধাৰিত পৰিমাণতকৈ অধিক হ'ব নোৱাৰিব শিক্ষাৰ্থী স্কুলৰ বেগৰ ওজন। অসম চৰকাৰলৈ কেন্দ্ৰৰ বিশেষ সাহায্য পুঁজি 279টা প্ৰকল্পৰ বাবে 2183 কোটি টকা ঋণ হিচাপে অনুমোদন। প্ৰথম কৃষ্টিত মুকলি 1440.78 কোটি টকা। দিল্লী টকিঅ'ৰ মাজত কূটনৈতিক অৰ্থনৈতিক সহযোগিতা বৃদ্ধিত তৎপৰতা। জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচুকক আদৰিবলৈ দিছপুৰত ব্যাপক প্ৰস্তুতি। কুশল কোঁৱৰৰ 83 সংখ্যক মৃত্যু দিৱসত মুখ্যমন্ত্ৰীয়ে ক'লে মুক্তিযুঁজাৰুৰ পৰিয়ালৰ কল্যাণ মৰ্যাদা সংৰক্ষণত চৰকাৰ দায়বদ্ধ। বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী এয়াৰপৰ্ট টাৰ্মিনেল 2। ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যা গোচৰৰ প্ৰক্ৰিয়া চলি আছে। সাক্ষ্যদানৰ বাবে চমন জাৰি কৰা হ'ব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক। আদালতক উপেক্ষা কৰিলে জাৰি কৰা হ'ব এৰেষ্ট ৱাৰেণ্ট। সোমবাৰেও সাক্ষ্য দিলে কেইবাজনে। 19 জুনত জেনেভাত ইৰাণ আমেৰিকাৰ শান্তি চুক্তি। মধ্যপ্ৰাচ্যত 108 দিনৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান। 3.5 মহীয়া সংঘাতৰ অন্ত পেলাই বৃহৎ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। সহমত তেহৰাণো। বাজেয়াপ্ত কৰা হ'ব $25 বিলিয়ন। হোৱাইট হাউছে ওভতাই দিব মুস্তাবা খামিৰ নিৰ্দেশক। 1200 পইণ্ট পৰ্যন্ত বৃদ্ধি চেনছেক্স। শান্তিৰ বাৰ্তাৰ পিছতে শ্বেয়াৰ বজাৰত উত্থান। প্ৰধানমন্ত্ৰী শ্ৰমৰ ঘোষণা। ব্ৰিটেইনত 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম। দল সংগঠনৰ ব্যাপক আদৰণি। খোলা থাকিব ছিগনেল আৰু হোৱাটছএপ। খেলৰ পিছত ফিফা বিশ্বকাপত একেদিনাই খেলপথাৰত নামিব মেছি আৰু ৰোনাল্ডো। টিউনিছাৰ বিৰুদ্ধে 5-1 গ'লত জয় হৈছে ছুইডেন। 2টাকৈ গ'ল কৰিও নিৰ্লিপ্ত য়াছিন য়াৰি। লিভানো কেমেচিনৰ ঐতিহাসিক গ'ল। জাৰ্মানীৰ হাতত বিধ্বস্ত নৱাগত কুৰাচাও। ইকুৱেডৰ বিৰুদ্ধে জয় আইভৰি কষ্টৰ। অন্তিমখনত গ'ল ডিয়ালোৰ। নেডাৰলেণ্ডছে ড্ৰ খেলিলে জাপানে। ফিফা ৱৰ্ল্ড কাপত আজিৰ খেলসমূহ হৈছে ইৰাণ বনাম নিউজিলেণ্ড। খেলখন পুৱা 6:30 বজাত অনুষ্ঠিত হৈ গৈছে। ফ্ৰান্স বনাম ছেনেগাল নিশা 12:30 বজাত। ইৰাক বনাম নৰৱে। খেলখন পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত হ'ব। প্ৰস্তুত আজিৰ পৰাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: অনুষ্ঠানটির প্রযোজনা আছিল কার্তিক সূত্রধরৰ।
1: আকাশবাণী গুৱাহাটী আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: হিমন্তী শুক্লাৰ কণ্ঠত গোলাম চামদানীয়ে লিখা এটি হিন্দী গীতো সন্নিৱিষ্ট কৰা হৈছিল।

ৰূপালী লহৰ আজিৰ খণ্ডটিৰ কথাংশৰ ৰচনা আছিল নিজৰা ৰাজকুমাৰীৰ। পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ফলা ফলাওক, অভ্যাস সলাওক।
5: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: ফলাও ফলাও, অভ্যাস সলাও। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাও। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान रहा। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
4: আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ ফুটবল 2026 এই বিষয়ে হোৱা এটি আলোচনাৰ প্ৰথম ভাগ। আলোচনাত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুসীম ঘোষে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
5: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
8: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে।

0: শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08 হৈ 42 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী তথা পোহৰৰ সুব্যৱস্থা আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যাধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
1: এইবাৰ আমি মা কামাখ্যাৰ অম্বুবাচী মেলাৰ উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা

দূৰতে থাকা তুমি কাষলৈ নালাগে আহিব, জোন হৈ হাঁহি থাকা জুই হৈ নালাগে জ্বলিব। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমেই শুনো ৰিদীপ দত্তৰ কণ্ঠৰ এই গীত, গীতিকাৰ কৰবী ডেকা হাজৰিকা, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: ৰিদীপ দত্তকণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল কৰবী ডেকা হাজৰিকা, প্ৰযোজনা আছিল হেমেন হাজৰিকাৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী অঞ্জু দেৱী, গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

0: সজীৱ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল গুণমণি বৰাৰ, প্ৰযোজনা আছিল বিদ্যুৎ বৰাৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক।

0: 9975-68450
1: এপ'লো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
2: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক তৰুণ শৰ্মাৰ কণ্ঠ এটি গীত, গীতৰ ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: তেওঁৰ ঘৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আছিল মনোমণি বৰাৰ, প্ৰযোজনা আছিল খগেন মহন্তৰ।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ ছয় ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ত্ৰিশাৰাণী শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতিকাৰ প্ৰণৱ বিৰাম বৰুৱা, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: ত্রিশরণী শইকীয়ার কণ্ঠর গীতটি শুনিলে গীতিকার আছিল প্রণমী রাম বৰুৱা, প্রযোজনা যজ্ঞ বেজবৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।

0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনোৱা হল হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ এটি গীত গীতৰ কথা আনিছো জামানৰ প্ৰযোজনা ৰূপজ্যোতি বৰাৰ

আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত সেয়া আছিল হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল আনিছুজ্জামানৰ, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

এই আকাশবাণী গুৱাহাটী মহাবাহু খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰে 2,40,94,00,000 টকা মুকলি, ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ, আমেৰিকা আৰু ইৰাণৰ মাজত ঘোষিত শান্তি চুক্তিৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোডীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে এইদৰে কয়।
1: AI का भविष्य केवल इनोवेशन से नहीं बल्कि ट्रस्ट, रिस्पॉन्सिबिलिटी और ह्यूमन डिग्निटी पर आधारित होना चाहिए। रक्षा सहयोग हमारे गहरे आपसी विश्वास और स्ट्रेटेजिक कन्वर्जेंस का प्रमाण है। इस महत्वपूर्ण क्षेत्र में हमने लेटर ऑफ इंटेंट साइन किया, इससे ज्वाइंट डेवलपमेंट, ज्वाइंट प्रोडक्शन और डिफेंस इंडस्ट्रीज के बीच सहयोग को नई गति मिलेगी।
0: প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে কয় যে এয়া 140 কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোডীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক তেওঁ উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰে। এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যৎ প্ৰজন্মক দেশ দুখনৰ মিত্ৰতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: हमने अपने संबंधों को कॉम्प्रिहेंसिव पार्टनरशिप का दर्जा देने का निर्णय लिया है। यह हमारे साझा विश्वास, साझा प्राथमिकताओं और साझा भविष्य का प्रतीक है। प्रधानमंत्री जी और मैंने हमारे सहयोग को नई दिशा और नई ऊर्जा देने पर विस्तृत रूप से चर्चा की। ऑटोमोबाइल, रेलवे, एडवांस मैन्युफैक्चरिंग

0: मैन्युफैक्चरिंग और ग्रीन टेक्नोलॉजीज, इन सभी विषयों में हमने दोनों देशों के लोगों की भलाई के लिए कई महत्वपूर्ण निर्णय लिए।
1: राज्य सरकारे মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 204,94,00,000 মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি

0: বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তি চালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ লগতো মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্যতা দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৃষি খণ্ডত জধে মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ কলা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে কালি নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাৰ ক্ৰয়ৰ ৰূপৰেখা চমুকৈ FFS নামৰ এটা বিশাল পৰ্টেল মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে কৃষকৰ উৎপাদন বৃদ্ধিৰ লগতে মাটিৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে মুকলি কৰা এই পৰ্টেলৰ অবিহনে এতিয়াৰে পৰা জিলাখনত সাৰৰ ক্ৰয় বিক্ৰয় সম্ভৱ নহ'ব। ইয়াৰ পৰিৱৰ্তে কৃষকে কৃষক পঞ্জীয়ন নম্বৰ বা আধাৰ নম্বৰৰ জৰিয়তে শস্য নিৰ্বাচন কৰি অনলাইন আবেদনযোগে লাভ কৰা QR কোড আৰু টোকেন নম্বৰৰ জৰিয়তেহে সাৰ সংগ্ৰহ কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী হলে সাৰৰ কলা বজাৰ নিয়ন্ত্ৰিত হোৱাৰ লগতে কৃষকে ন্যায্য মূল্যতে সময়মতে সাৰ লাভ কৰাটো নিশ্চিত হ'ব বুলি তেওঁ কয়।
1: আজি আমি নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ত আমাৰ FFS ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেলছৰ আমাৰ লঞ্চিং প্ৰগ্ৰেম হৈ গ'ল। এইটো হৈছে ডিজিটেল চেল অফ ফাৰ্টিলাইজাৰ্ছ। আগত যেনেকুৱা খুচুৰা দোকানত গ'লে পইচা দিলে সাৰ কিনিব পাৰিছিল, এতিয়াৰ পৰা কৃষকে তেনেকৈ সাৰ কিনিব নোৱাৰিব। তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰথাৰ মাজেৰে গৈহে তেওঁলোকে সাৰ ক্ৰয় কৰিব পাৰিব। আৰু এই সাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰিড তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে, তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব স্থিতিটো। আৰু যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাইও, তেতিয়া তেওঁলোকে তেওঁলোকৰ ক'ত খেতি কৰে, খেতিৰ মাটিৰ পৰিমাণ কিমান, এই গোটেইখিনি সন্দৰ্ভত তেওঁলোকে এখন একনলেজমেণ্টত চহী কৰিব লাগিব। তাৰপিছত তেওঁলোকে সাৰ কিনিব পাৰিব। এক কথাত ক'ব গ'লে এতিয়া সাৰ ক্ৰয়টো এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেদিহে হ'ব। আৰু এই ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ যে সাৰৰ যিটো এখন কলা বজাৰ চলি আছিল, সেই কলা বজাৰখন বন্ধ হ'ব। আৰু যিসকল আমি দালাল বুলি কওঁ, যিসকলে এই সাৰৰ কলা বজাৰখনৰ গুৰি ধৰোঁতা আছিলে, তেওঁলোকে মই ভাবোঁ যে যথেষ্টখিনি কমিব আৰু অনাগত দিনত ই নাইকিয়াই হ'ব।
0: উল্লেখযোগ্য যে সাৰ ক্ৰয়ৰ ৰূপৰেখা নামৰ এই বিশেষ পৰ্টেলটো প্ৰথম অৱস্থাত নলবাৰী আৰু বঙাইগাঁও জিলাত পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰা হ'ব। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে সমগ্ৰ ৰাজ্যতে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ লগতে আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰৰ পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত

0: ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্ত সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
1: এইবাৰ আমি মা কামাখ্যাৰ অম্বুবাচী মেলাৰ উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা কৰিলোঁ। কাইলৈ আমাৰ দলৈ সমাজৰ লগত কামাখ্যা মন্দিৰতে এখন সভা আছে য'ত আমি সকলোৱে উপস্থিত থাকিম। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি স্বচ্ছতাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ফগিং কৰাৰ ক্ষেত্ৰতে হওক, লাইটৰ আমাৰ জি ইউচিৰ দ্বাৰা আমাৰ কৰা হৈছে, খোৱা পানীৰ ক্ষেত্ৰত আমাৰ LNT আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা সমগ্ৰ এই কামাখ্যা ধামত পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তলত ভক্তপ্ৰাণ ৰাইজৰ কাৰণে যিখিনি আমাৰ শিবিৰ হ'ব, সেই শিবিৰসমূহ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক, ব্লিচিং ছটিয়াৰ ক্ষেত্ৰতে হওক, মহৰ কাৰণে ফগিং কৰাৰ ক্ষেত্ৰতে হওক, খোৱা পানীৰ PHCৰ লগতে গুৱাহাটী পৌৰ নিগমে এনেধৰণৰ পানী যোগান ধৰিব। বিভিন্ন ধৰণৰ ক্ষেত্ৰত য'ত য'ত তেনেধৰণৰ শিবিৰ হ'ব সকলোতে আমি চোৱা চিতা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু সুন্দৰভাৱে এক পবিত্ৰতা পৰিৱেশত, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত আমি যেন সকলোকে যেন এই মা কামাখ্যা ধানলৈ অহা ভক্তপ্ৰাণ ৰাইজক আমি সেৱা কৰিবলৈ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।
0: কোকৰাঝাৰ জিলাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়। কোকৰাঝাৰৰ উপ আয়ুক্ত ডঃ পি উদয় প্ৰবীণে এই বৈঠকত সভাপতিত্ব কৰে। গোসাইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বাওখুংগিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বতজোৰাৰ বিধায়ক মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰববীসকল এই বৈঠকত উপস্থিত থাকে। অতিৰিক্ত জিলা আয়ুক্তই জিলাখনত ৰূপায়ণ হৈ থকা কাম কাজৰ চমু খতিয়ান দাঙি ধৰে। বিভিন্ন বিভাগৰ মুৰববীসকলেও তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত 19 জুনত আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি, 100% ইথানলেৰে চলিব যান বাহন, জুবিন মৃত্যু গোচৰ সন্দৰ্ভত মুঠ 85খন এজাহাৰ আদি ভিন ভিন বাতৰিয়ে স্থান লাভ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ অৰ্থনীতি তছনছ কৰি দিয়া যুদ্ধৰ অন্ত, 19 জুনত শান্তি চুক্তি শিৰোনামেৰে আমেৰিকা ইৰাণৰ মাজত যুদ্ধ অৱসানৰ বাতৰি আলোকচিত্ৰসহ পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মধ্যপ্ৰাচ্যত 108 দিনৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান। আমাৰ অসম কাকতে খাৰুৱা তেল, সোণৰ মূল্যৰ অভিলেখ পতন, মূৰ দাঙি উঠিল টকাও শিৰোনামেৰে বক্স নিউজ হিচাপে বাতৰিটো প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে 5 বছৰত কোটিপতি হ'ল ৰাম মন্দিৰৰ বহুতো কৰ্মচাৰী শিৰোনামেৰে অযোধ্যাত দিল্লীৰ বিশেষ তদন্তকাৰী দল হাজিৰ হোৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিশ্বৰ সুন্দৰতম বিমান বন্দৰৰ তালিকাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ 2 নম্বৰ টাৰ্মিনেলে স্থান লাভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে মৌলবাদী শক্তিসমূহে বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ ল'বলৈ চেষ্টা কৰি থকাৰ বিষয়ে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ উচ্ছেদ অভিযান শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। মানৱ সমাজলৈ সুদিন, মংগলত অক্সিজেনৰ কৃত্ৰিম উৎপাদন শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বিশেষ গুৰুত্ব সহকাৰে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম জলজীৱনত অনিয়মৰ অভিলেখ অসমত। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতো।
0: ধন্যবাদ সংগীতা শৰ্মা। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰবৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল

সুন্দৰভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো এক এক গলত ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো দুই দুই গলত ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 বজাত ইৰাকে নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 2,4,94,00,000 টকা মুকলি। ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপত আজি লৈ আহিছো ধুবুৰী জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ধুবুৰীৰ পৰা আমাৰ সংবাদদাতা প্ৰদীপ সাহাই। ধুবুৰী জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে যোৱা 11 জুনত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে জিলাখনত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা প্ৰদীপ সাহাই।
2: ধুবুৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক ধুবুৰী গুৰুদ্বাৰ শ্ৰী গুৰু তেগ বাহাদুৰ চাহেবজীত উপস্থিত হয়, লগতে ভক্তিপূৰ্ণ পৰিৱেশত ভগৱানৰ চৰণত সেৱা জনাই জিলাখনৰ সৰ্বাংগীন মংগলৰ তথা প্ৰগতিৰ বাবে কামনা কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী অশোক সিংগলে জিলাখনৰ উন্নয়নমূলক দিশক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ আন আন জিলাসমূহৰ তুলনাত ধুবুৰী জিলাখন বহু ক্ষেত্ৰত আজিও পিছপৰি আছে, গতিকে অসমৰ অন্যান্য অগ্ৰগতিশীল জিলাখনৰ দৰেই ধুবুৰী জিলাখনকে সমান প্ৰগতিৰ পথত আগুৱাই লৈ যাব লাগিব আৰু ইয়াৰ বাবে চৰকাৰ দায়বদ্ধ। আনফালে তেওঁ উল্লেখ কৰে যে ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি মই ইয়ালৈ আহিছো, জিলাখনৰ স্থানীয় ৰাইজে আৰু প্ৰশাসনৰ সৈতে মই বহুখিনি আলোচনা কৰিম। জিলাখনৰ উন্নয়ন কাম কাজত কত গণ্ডগোল হৈ আছে বা কত খেলি মেলি হৈ আছে সেই সকলোবোৰ মই নিজে পৰ্যবেক্ষণ কৰি অতি সোনকালে ঠিক কৰিব লাগিব। অনাগত দিনত ধুবুৰী জিলাৰ স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰশাসনৰ সৈতে মিলিত বিশেষ পৰ্যালোচনা বৈঠকত মিলিত হয় বুলিও চৰকাৰী সূত্ৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীৰ এই প্ৰথম ভ্ৰমণে ধুবুৰীত স্তব্ধ হৈ থকা উন্নয়নমূলক কাম কাজৰ পুনৰ গতিশীল কৰি তুলিব লাগিব বুলি স্থানীয় ৰাইজে আশা আৰু মত পোষণ কৰিছে।
1: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধুবুৰী বন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত ধেপধেপি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: অনুষ্ঠানত উপস্থিত থাকি ধুবুৰী জিলা আয়ুক্ত মেঘানিধি দাহালে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে পৰিৱেশ প্ৰেম কেৱল কিতাপৰ পৃষ্ঠাত সীমাবদ্ধ ৰাখিলে নহ'ব, পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নিজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নেতৃত্ব ল'ব লাগিব আজিৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনৰ সমাজৰ ভৱিষ্যত। জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে আজিও বহুতে বাহিৰলৈ ওলাই প্লাষ্টিক বটল ব্যৱহাৰ কৰে, বজাৰ কৰিবলৈ যাওঁতে কাপোৰ বা মৰাপাটৰ বেগ লগত নিয়াৰ মানসিকতা গঢ়ি উঠা নাই, গুটখা আদি খাই যতে ততে পেলাই দিয়াৰ ফলত মাটি দূষিত হোৱাৰ লগতে নলা নৰ্দমা বন্ধ হৈ পৰে। ইফালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰা হয়। জিলা বন বিষয়া গোলাপ বুনিয়ে জানিবলৈ দিয়ে যে যোৱা 5 জুনৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ জৰিয়তে অহা 17 ছেপ্টেম্বৰলৈকে ধুবুৰী জিলাত 1 লাখৰ পৰা 5 লাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মানপত্ৰ ট্ৰফি আৰু এটাকৈ গছপুলি প্ৰদান কৰি পুৰস্কৃত কৰা হয়। অনুষ্ঠানত ধুবুৰী জিলা আয়ুক্ত মেঘানিধি দাহাল, জিলা বন বিষয়া গোলাপ বুনিয়া, ধুবুৰী অতিৰিক্ত জিলা আয়ুক্ত দিব্যজ্যোতি গগৈ, সহকাৰী আয়ুক্ত তথা অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।
1: ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত যোৱা 13 জুনত বিশেষ অনুষ্ঠানৰ জৰিয়তে LIC শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জ'নলৈ মোবাইল মেডিকেল ইউনিট এম্বুলেন্স সেৱাৰ বাবে 28 লাখ টকীয়া এখন এম্বুলেন্স আগবঢ়ায়।

0: এই বিষয়ে সবিশেষ কৈছে প্ৰদীপ সাহাই।
1: ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC বঙাইগাঁও ডিভিজনৰ গোল্ডেন জুবলি আঁচনিৰ অধীনত এই এম্বুলেন্সখন ধুবুৰী গুৰুদ্বাৰলৈ আগবঢ়োৱা হয়। এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত LIC বঙাইগাঁও ডিভিজনৰ জ্যেষ্ঠ বিভাগীয় প্ৰবন্ধকৰ উপস্থিত এম্বুলেন্সখনৰ চাবি হস্তান্তৰ কৰে গুৰুদ্বাৰাৰ শিখ প্ৰতিনিধি বৰ্ডৰ ইষ্টাৰ্ণ জ'নৰ সভাপতি দলজিৎ সিংলৈ। এই মোবাইল মেডিকেল ইউনিটে ধুবুৰীৰ তথা আশে পাশে থকা অঞ্চলৰ ৰোগীসকলক জৰুৰীকালীন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ সহায়ক হ'ব বুলি আশা LIC বিষয় বগীয়াৰ প্ৰকাশ কৰে। এই অনুষ্ঠানৰ শিখ প্ৰতিনিধি বৰ্ডৰ ইষ্টাৰ্ণ জ'নৰ সভাপতি দলজিৎ সিং, সম্পাদক ভূপিন্দৰ সিং আৰু মুখ্য উপদেষ্টা ভূপিন্দৰ পাল সিং আৰু ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱজ্যোতি তালুকদাৰ উপস্থিত থাকে।
0: জিলাৰ ৰেখ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন নতুন জিলাৰ ৰেখ ৰূপ। নমস্কাৰ।

0: আমি আমাৰ অনুষ্ঠানৰ আজি প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, আপোনাৰ পৰিচয়টো দিব। হেল্ল'
1: হেল্ল' মই সাতগৰ পৰা সুফিকা মেধি কৈছিলোঁ।
0: হয়, কোনে কৈছে? আপোনাৰ নামটো পুনৰ ক'ব। হেল্ল'
1: হেল্ল'
0: হয়, আপুনি কোনটো গীত শুনিব বিচাৰিছে? হেল্ল' আপুনি কোনটো গীত শুনিব বিচাৰিছে আমাৰ অনুষ্ঠানত? হেল্ল' আপুনি শুনিছেনে বাৰু? হেল্ল' হেল্ল' আমাৰ সংযোগ স্থাপনত কিছু ব্যাঘাত জন্মিছে। হেল্ল' আপুনি কওকচোন, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: হেল্ল' মই জুবিনদাৰ যিকোনো এটি গীত শুনিব বিচাৰিছোঁ।
0: হয়, যিকোনো এটি গীত শুনালে হ'ব নহয়? হ'ব বাৰু। আপুনি সাতগাঁৱৰ পৰা কৰিছে? হেল্ল' আমাৰ সংযোগ স্থাপনত কিছু ব্যাঘাত জন্মিছে। আমি শ্ৰোতাগৰাকীয়ে শুনিব বিচৰা গীতটি শুনাই দিওঁ, জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: আমি পাঁচৰ গৰাকীৰ শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল' হেল্ল' হয়, আপোনাৰ পৰিচয়টো দিব।
4: হেল্ল'
3: হেল্ল' শুনিছে নি বাৰু আপুনি?
4: হয়,
3: আপোনাৰ সুপ্ৰভাত, আপোনাৰ পৰিচয়টো দিব।
4: আপোনালোকে আটাইলৈকে সুপ্ৰভাত জনালো। মই কলকাতাৰো যোগে কিশোৰ কুমাৰ কণ্ঠত মেৰে জীৱন সাথী বোলছবিৰ ও মেৰে দিল কে চেন গীতটি শুনিবলৈ বিচাৰিছো।
3: হয়, আপুনি ক'ৰ পৰা কৰিছে? অনুৰোধ কৰিছে, আমি চাইছো, আমি শুনাব পাৰিম চাগে আপোনাৰ অনুৰোধৰ গীতটি। আপুনি আমাৰ অনুষ্ঠানসমূহ শুনে নে বাৰু? ভাল লাগিছে তেন্তে আপুনি ভাল লাগিছে আপোনাৰ লগত কথা পাতি। তেন্তে আপোনাৰ আপুনি যিটো গীত শুনিব বিচাৰিছে শুনাই দিওঁ নহয় জানো?
4: হয়, ধন্যবাদ, আপোনালোকে অশেষ ধন্যবাদ জনালো।
3: ধন্যবাদ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।

0: হেল্ল' আমাৰ পাছৰগৰাকীৰ শ্ৰোতাৰ সৈতে আমি কথা পাতিছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, আপুনি ক'ৰ পৰা কৰিছে?
1: হয় বাইদেউ,
0: হয় কওকচোন।
1: নমস্কাৰ।
0: নমস্কাৰ।
1: হয়,
0: ক'ৰ পৰা কৰিছে আপুনি?
1: জয়ন্ত হাজৰিকাৰ ৰাজনৈতিক গীত শুনিব বিচাৰিছোঁ।
0: জয়ন্ত হাজৰিকাৰ গীত শুনিব বিচাৰিছে, আপোনাৰ পৰিচয়টো দিব।
1: মোৰ নাম মইনা কলিতা, মই খৈৰাবাৰী কালজুৰিৰ পৰা কৈছোঁ।
0: আপোনাক পাওঁ মাজে মাজে আমি ফোনত।
1: হয়,
0: আপুনি সুন্দৰ গীত এটি অনুৰোধ কৰিব বিচাৰিছে। আমাৰ অনুষ্ঠানসমূহ শুনি আছে আপুনি? অনুষ্ঠানসমূহ শুনি আছে আমাৰ?
1: শুনি আছে বাইদেউ।
0: আপুনি শুনিব বিচৰা গীত?
1: ব্যস্ততাৰ মাজতো ৰেডিঅ'টো শুনি আছো বাইদেউ।
0: আমাৰ ভাল লাগিছে কথা আপুনি সেইটো কোৱা শুনি পেলাই। আপুনি ব্যস্ততাৰ মাজতো যে আমাৰ অনুষ্ঠানসমূহ শুনিছে, এতিয়া আমাৰ অনুষ্ঠানলৈ আপুনি অনুৰোধ কৰিছে, ভাল লাগিছে আমাৰ।
1: হয়,
0: তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ।
1: হয় বাইদেউ, ধন্যবাদ।
0: ধন্যবাদ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল'
4: হেল্ল'
3: হেল্ল'
5: হেল্ল'
3: হয়, আপুনি ক'ৰ পৰা কৰিছে?
5: হেল্ল'
3: হেল্ল' আপোনাৰ নামটো ক'ব, শুনিছেনে বাৰু?
5: হেল্ল'
3: হেল্ল' শুনিছেনে আপুনি?
5: হেল্ল' নমস্কাৰ।
3: নমস্কাৰ আপোনাৰ?
5: নমস্কাৰ, মই পুনৰাম কলিতাই ক'লোঁ।
3: ক'ৰ পৰা কৰিছে আপুনি?
5: মই মহব্বতে
3: অকলে শুনি আছে নে কোনোবা আছে আপোনাৰ সৈতে? আপুনি অনুষ্ঠান আপুনি আমাৰ অনুষ্ঠান শুনোতে আপোনাৰ সৈতে কোনোবা আছে?
5: মোৰ লগত ভৱেন ডেকা আছে,
3: আৰু
5: নাৰায়ণ বৰুৱা আছে।
3: তেন্তে গীতটি শুনাই দিওঁ। আমি মহব্বতে ছবিৰ পৰা লতা মংগেশকাৰ আৰু উদিত নাৰায়ণে গোৱা এটি গীত শুনক।

আজি আমাৰ ফোন ইন কলপটুৰ অনুষ্ঠানত নিয়ন্ত্ৰণ কক্ষত আছিল বিবেক শৰ্মা, শেখ আব্দুল্লা আহমেদ, বিজয় দাস আৰু আয়ুষ্মান জে সি। ট্ৰান্সমিটাৰত আছিল মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰয়। এফ এম ট্ৰান্সমিটাৰত আছিল কৌস্তুভ দাস, ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য। আৰু প্ৰত্যেকটো গীত বজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিলে ডিউটি ৰুমত থকা জ্যোতি হাজৰিকাই।

0: নমস্কাৰ, আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ জীৱন সুৰভি অনুষ্ঠানৰ এটি নতুন খণ্ড। আজি এই জীৱন সুৰভি অনুষ্ঠানৰ আমাৰ অতিথি হ'ল ওদালগুৰি জিলাৰ কবিৰ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ জীৱন চন্দ্ৰ চহৰীয়া ডাঙৰীয়া। চহৰীয়া ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ।
1: ধন্যবাদ আৰু নমস্কাৰ। মই আকাশবাণীয়ে সমপুৰালৈ মোৰ ফালৰ পৰা আন্তৰিক স্বাগত শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ।
0: আজি আপোনাক আমি জীৱন সুৰভিৰ যি অনুষ্ঠানৰ অতিথি হিচাপে পাই নথৈ আনন্দিত হৈছোঁ।
1: ধন্যবাদ।
0: আৰু এই অনুষ্ঠানত আপোনাৰ জীৱনৰ বিষয়ে আমি জানিবলৈ প্ৰয়াস কৰিম। আৰু আপোনাৰ যিহেতু মই আৰম্ভণিতে কৈছোঁ যে আপুনি

0: উচ্চতৰ মাধ্যমিক স্কুল প্ৰতিষ্ঠা কৰিছে, তাৰ অধ্যক্ষ হৈছে আৰু তাৰ অধ্যক্ষ হৈ আপুনি অৱসৰ গ্ৰহণ কৰিছে। গতিকে শিক্ষকতাৰ আপোনাৰ এটা দীঘলীয়া অভিজ্ঞতা আছে, সেই বিষয়ে আমি কথা বতৰা পাতিম। আৰু আপোনাৰ সমাজৰ বিভিন্ন কামত আপুনি জড়িত হৈ থকা বুলি আমি জানিছোঁ। গতিকে এই আটাইখিনি কথা আজি অনুষ্ঠানৰ পৰ্যায়ক্ৰমে পাতি যাম, কিন্তু তাৰ আগতে আমি জানিব খুজিছোঁ আপোনাৰ সেই অকণমান অঞ্চলটোৰ বিষয়ে, যি অঞ্চলত আপোনাৰ জন্ম হৈছে, সেই ঘৰখনৰ বিষয়ে য'ত আপোনাৰ জন্ম হৈছে, আপোনাৰ পিতৃ মাতৃৰ বিষয়ে অকণমান জনাওক।
1: চমুকৈ ক'ব লাগিলে হয়, অবিভক্ত দৰং জিলাৰ বৰ্তমান সেই জিলাখন

0: দৰং জিলাৰ শিলপতা মৌজাৰ অন্তৰ্গত বৰপুখুৰী গাঁৱত 1949 চনৰ 24 নৱেম্বৰ তাৰিখে মোৰ জন্ম হৈছিলে। এখন ভিতৰুৱা, অত্যন্ত ভিতৰুৱা, যোগাযোগৰ মানে সুবিধা নথকা গাঁও য'ত আমি ডাঙৰ দীঘল হৈছিলোঁ। মোৰ দেউতা হাৰি মজুৰি খেতিয়ক আছিল, নিক্ষ খেতিয়ক, সজা, আৰু এটা আমি বৃহৎ পৰিয়ালৰ 8জন ভাই ভনীৰ ভিতৰত মই 4 নম্বৰ আছিলোঁ।
1: হয়, সুন্দৰ। আপুনি কৈছে ভিতৰুৱা অঞ্চল, মানে তেনেকুৱা অঞ্চলবিলাক সদায় সুন্দৰ হয়, প্ৰাকৃতিকভাৱে চহকী হয় সেই অঞ্চল, খেতি বাতি হোৱা অঞ্চল আমি জানো সেই অঞ্চলটো, আপোনাৰ যিটো অঞ্চলৰ কথা কৈছে। আৰু এটা ডাঙৰ বৃহৎ পৰিয়ালৰ আপোনাৰ জন্ম, 8গৰাকী ভাই ভনী বুলি আপুনি কৈছে। আপোনাৰ শৈশৱটো কেনেকুৱা আছিলে এই ভাই ভনীসকলৰ লগত, ওচৰৰ যিসকল আপোনাৰ সমনীয়া আছে, কেনেদৰে আপুনি খেলি ডাঙৰ হৈছিলে, অকণ শৈশৱৰ কথাটো কওকচোন।
0: আমাৰ শৈশৱত আমি হাবিতলীয়া ধৰণৰ সৰু সৰু ৰাস্তাৰে সৈতে খোজকাঢ়ি প্ৰায় 3-4 কিলোমিটাৰত প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। আৰু লগৰীয়াবিলাকে স্কুলত যোৱাৰ সময়ত সাধাৰণ খেতিয়কৰ ঘৰৰ ল'ৰা, সেই হিচাপে পোচাক পৰিচয় বা সেই সময়ৰ আজিৰ পৰা প্ৰায় 70 বছৰ আগৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ লগত এতিয়া কোনো কাৰণতে নিমিলে। সেইটো খুবেই প্ৰাকৃতিক ধৰণৰ পৰিৱেশ আছিল, য'ত মানে নদী নলা আছে, ঘাঁহ বন আছে, গছ গছনি আছে, বিশাল খেতিৰ পথাৰ আছে, আৰু বিভিন্ন জাতৰ খেতি আছিল, গৰু ম'হ আছিল, অন্যান্য জীৱ জন্তু আছিল, আৰু তাৰ প্ৰাকৃতিক পৰিৱেশৰ লগত আমি সেই পৰিৱেশৰ লগতে ডাঙৰ হৈছিলোঁ। তাতে খেলা ধূলা কৰিছিলোঁ, তাতে পঢ়া শুনা কৰিছিলোঁ, তাতে খেতি বাতি বা অন্যান্য জীৱিকাৰ সম্বলটো উলিয়াব লগা হৈছিল।
1: হয়, খুব সুন্দৰকৈ কৈছে। আপুনি কৈছে যে সেই 70 চনৰ আগৰ পৰিৱেশৰ কথা আপুনি কৈছে, তেনেকুৱা এখন চিত্ৰ আপুনি দিবলৈ প্ৰয়াস কৰিছে। অকণমান বহলকৈ আৰু চিত্ৰখন দিয়কচোন, সেই গাঁৱৰ কথা জানিব ইচ্ছা কৰিছোঁ। আপোনাৰ চাৰিওফালৰ ঘৰৰ চাৰিওফালৰ গাঁওখনৰ কথা, কেনেদৰে গছ গছনি, আপুনি কৈছে নল নদী আছে, এটা নদ নদী আছিলে, গছ গছনিৰে ভৰা এখন, আজিৰ এই জগতখনৰ লগত
0: গাঁওখনৰ আগতে মই উল্লেখ কৰিছোঁ বৰপুখুৰী, তাত এটা ৰজাদিনীয়া বহুত দিনৰ পুৰণা বিশাল এটা পুখুৰী আছে। অকল সেই গাঁওখনত নহয়, ওচৰ চুবুৰীয়া গাঁওখনত নিশ্চয় ইতিহাসে ঢুকিনি পোৱা দিনৰ পৰা তাত ৰজা পুখুৰী, ৰাণী পুখুৰী, অভয় পুখুৰী, বৰ পুখুৰী ইত্যাদি পুখুৰীৰে পৰিপূৰ্ণ।
1: আৰু তাৰ মাজত
0: বিভিন্ন সময়ত বিভিন্ন ৰজাই কৰা, যিহেতু আমাৰ গাঁৱত যিটো পুখুৰী আছে সেইটো আহিমাত্ৰৰ দিনত কৰা বুলি বহুতে কয়। তাৰ লগতে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে মই যিখন বিদ্যালয়ৰ পৰা অৱসৰ লৈছিলোঁ, সেই বিদ্যালয়খনৰ নাম কবিৰালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। কবিৰালী বুলি কওঁতে তাত এনেকুৱা এটা বিশাল এটা অঞ্চল, আৰু সেই অঞ্চলটোৰ মাজেৰে এটা অতি ডাঙৰ কেঁচা ৰাস্তা পাৰ হৈ গৈছে, আৰু সেই ৰাস্তাটোৰে বহুতে এটা অংশ, এটা যিটো লখিমপুৰৰ পৰা নৰনাৰায়ণ কোচৰা খান্দি বনাইছিল সেই ৰাস্তাটো গোসাঁইকমৰ ৰাস্তা, সেই গোসাঁইকমৰ ৰাস্তাটোৰে এটা অংশ কবিৰালী হয়। আৰু শুনামতে আমি তাৰ কাহিনীমতে, তাৰ কিম্বদন্তীমতে, সেই সময়ত কবিৰালী নামৰ ঠাইত কোনোবা এজন কবিয়ে আশ্চৰ্য হৈছিল কৈ কিছুমান থাকিবৰ কাৰণে, আৰু তেতিয়া তেওঁৰ কাব্য চৰ্চাৰ প্ৰতি মুগ্ধ হৈ মানুহবিলাক অহা যোৱা কৰিবৰ কাৰণে কোনো ৰজাই সেই আলিটো বান্ধি দিছিল, আৰু সেইকাৰণে তাৰ নাম হ'ল কবিৰালী। কবিৰালীৰ ওচৰতে প্ৰসিদ্ধ মূৰাদেৱৰ থান আছে, য'ত আমাৰ মহাদেৱ পাৰ্বতীক লৈ যেতিয়া ঘূৰি ফুৰিছিল, তেতিয়া তেওঁৰ পাৰ্বতী হেনো মূৰৰ অংশটো সেই ঠাইত পৰিছিল, আৰু তাতে এখন তান্ত্ৰিক পীঠ হৈছে, তাৰ নাম হ'ল মূৰাদেৱৰ পীঠ। আমাৰ কবিৰালীৰ পৰা প্ৰায় 2 কিলোমিটাৰ হয়।
1: খুব ঐতিহ্যমণ্ডিত ঠাই আপুনি কথা ক'লে, তাত পাৰ্বতীৰ দেৱীৰ যে মূৰ পৰা বুলি আপুনি ক'লে, তাত এখন দেৱালয় হোৱা বুলি ক'লে আপুনি, আৰু লগতে আপুনি কেনেদৰে কবিৰালী হ'ল সেই আলিটো, ৰজাদিনীয়া পুখুৰীৰ কথা কৈছে, এখন আদ্যবন্ত গাঁও বুলি ক'ব পাৰি নহয়।
0: ৰজাদিনীয়া সেই সময়ৰ পিছত ব্ৰিটিছৰ সময়ত কবিৰালীত এখন বিশাল চাহ বাগিচা আছে, আজিও তাৰ অস্তিত্ব আছে, চাহ বাগিচাখন এতিয়াও আছে।
1: হয়, তাৰ অৰ্থ আৰ্থ সামাজিক, আপুনি যিহেতু চাহ বাগিচাৰ কথাটো ক'লে, আপুনি নিজৰ ঘৰখনৰ কথা ক'লে, সেই অঞ্চলৰ আৰ্থ সামাজিক দিশটোৰ কথা কওকচোন। মানুহখিনি জীৱিকা কেনেকৈ কামত লাগিলে, খেতি বাৰী আৰু চাকৰিয়াল, কেনেধৰণৰ এটা জনগাঁথনি সেইখিনি অঞ্চলত?
0: সেই অঞ্চলটোত বিভিন্ন জনগোষ্ঠীৰ মানুহ, আৰু অসম নহয় ভাৰতৰ বিভিন্ন ঠাইৰ পৰা গৈ তাত বসবাস কৰি আছে। আমাৰ যিবিলাক স্থানীয় খিলঞ্জীয়া মানুহ, সেইবিলাকো আমি দৰং জিলাৰ দক্ষিণাঞ্চল চিপাঝাৰ অঞ্চলৰ

0: তাৰপিছত যিখিনি বড়ো সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকো বহু বছৰ আগতে তাত গৈ তিতাপি লাগিছে। ঠিক তেনেকুৱাকৈ তাত চাহ যিহেতু চাহ খেতি আছিল, গতিকে চাহ খেতি থকা হিচাপত তাতে চাইবাৰ হিচাপে যিবিলাক কোনো আছিল সেইবিলাক উৰিষ্যাৰ পৰা বা মালদহৰ পৰা আনি আছিল আৰু তেওঁলোকে সেই হিচাপে তাতে আজিও বহুতে বসবাস কৰি আছে। তাৰপিছত বঙালী, ভোজপুৰী, বিহাৰী এনেকুৱাকৈ প্ৰায় নটা বিভিন্ন সম্প্ৰদায়ৰ আৰু তিনিটা মুখ্য ধৰ্মৰ মানুহ, হিন্দু, মুছলমান, খ্ৰীষ্টান, এই আটাইবিলাক তাতে সহ অৱস্থানৰ আজিও বসবাস কৰি আছে আৰু তাৰ জনসাধাৰণৰ মাজত ভাতৃত্বৰ গুৰুত্ব আছে। তেওঁলোকৰ জীৱিকা মূলতঃ কৃষি, আৰু তাত স্কুল পতাৰ পিছত পঢ়ি শুনি যেনে ধৰক আমি আমাৰ সময়ত আমি এল পি স্কুল পঢ়িছিলোঁ, সেইবিলাকো হয়তো ভেঞ্চাৰ আছিল। তাৰপিছত আমি নিজে স্কুল পাতি তাত হাই স্কুল, এম ই স্কুল এইবিলাক পাতি উঠি তাত এতিয়াহে তাৰ পৰা কিছুমান শিক্ষিত মানুহ ওলাইছে, তেওঁলোকে চাকৰি বাকৰি কৰিছে আৰু তেওঁলোকৰ মুছলিম মানুহ কিছুমান মাত্ৰ চৰকাৰী কৰ্মচাৰী।
1: হয়, খুব সুন্দৰকৈ বৰ্ণনা কৰিছে সকলো তাত যি আপুনি কৈছে যে জনগোষ্ঠী বা ধৰ্মৰ লোক তাত আছে। এখন আমাৰ ভাৰতৰ এখন ক্ষুদ্ৰ অংশ সকলে যেতিয়া সুন্দৰভাৱে তাত বসবাস কৰে, ভাতৃত্ববোধেৰে তাত বসবাস কৰি আছে। ভাল লাগিল আপোনাৰ পৰা শুনি এইখিনি কথা। লগতে আপুনি কৈছে এতিয়া পঢ়া শুনা আপোনালোকে নিজে তাত যিখন স্কুল স্থাপন কৰিছে তাৰ পৰা পঢ়া শুনা কৰি ওলাই আহিছে, নিজৰ শিক্ষকতা কৰিছে আৰু বিভিন্ন অৱদান সমাজলৈ আগবঢ়াইছে। গতিকে আপোনাৰ সেই পঢ়া শুনাৰ কথা আপোনাৰ কওকচোন, কাৰণ আপোনালোকে স্কুল নোহোৱা ঠাই স্কুল পাতি নিজে পঢ়া শুনা কৰি এইখিনি ঠাই আজি পাইছে, আপোনাৰ পঢ়া শুনা কেনেদৰে আগবাঢ়িলে?
0: মই নিজে তাৰ পৰা আমি পঢ়িছিলোঁ পুথিমাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় বুলি কয়, সেইখন অৱশ্যে বিদ্যালয়খন পুৰা মাত্ৰ চৰকাৰী আছিলে,
1: পুথিমাৰী
0: চৰকাৰী। আজিকালি সেইখন হাইস্কুলৰ লগত এটাচ কৰিছে, ইনগ্ৰেশ্যন কৰিছে, কৰাৰ কাৰণে সেইখন বৰ্তমান নোহোৱা হৈছে। আৰু তাৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী ওলাইছিল, আমিও ওলাইছিলোঁ, ময়ো ওলাইছিলোঁ তাৰ পৰা, আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে বহুতে আই এ এছ পাইছে, এ চি এছ পাইছে, তাৰপিছতে আমাৰ ছাত্ৰবিলাকৰো ছাত্ৰবিলাকৰ ল'ৰাবিলাকৰো তেনেকুৱা ধৰণে এ চি এছ চি পাব হৈছে, ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে আৰু অন্যান্য ধৰণে তেওঁলোকে বিভিন্ন স্তৰত শিক্ষিত হৈছে,
1: শিক্ষিত হৈছে, সংস্থাপিত
0: সংস্থাপিত হৈছে।
1: হয়, আৰু আপুনি কলেজীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিল?
0: মই কলেজীয়া শিক্ষা লৈছিলোঁ প্ৰথম পুথিমাৰী পৰা শিৱাজাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত পঢ়িছিলোঁ মই, আৰু তাৰ পৰা গৈ মঙলদৈ মহাবিদ্যালয়ত পঢ়িছিলোঁ।
1: হয়, তাৰ পৰা ওলাই আহি আপুনি মঙলদৈ মহাবিদ্যালয়, কিমান চনৰ কথা?
0: সেইটো মঙলদৈ মহাবিদ্যালয়ত আমি 1971ৰ পৰা 74 চনলৈ পঢ়িছিলোঁ।
1: হয়, আৰু তাৰ পৰা ওলাই আপোনাৰ কৰ্মজীৱন আৰম্ভ হ'ল নে তাৰ চিধা আপুনি স্কুল স্থাপন কৰিছেনে তাৰ
0: আগতে? স্কুলখন স্থাপন কৰিছিলোঁ আমাৰ ভাতিনী, যিহেতু সেই সময়ত মই ছায়েন্সৰ গ্ৰেজুৱেট আছিলোঁ, তাত শিক্ষক লাগে।
1: আপুনি বিজ্ঞান শাখাত পঢ়া শুনা?
0: বিজ্ঞান শাখাত পঢ়া শুনা।
1: হয়, কেনেকুৱা দিন আছিলে সেই মঙলদৈ কলেজখনৰ কথা কওকচোন?
0: মঙলদৈ কলেজখন তেতিয়া মই নিজে গৈ শিৱাজাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা মঙলদৈ কলেজত এডমিশ্যন লৈছিলোঁ। মোৰ মনটো বৰ বিষাদেৰে ভৰি পৰিছিল, কাৰণ শিৱাজাৰ হায়াৰ ছেকেণ্ডেৰীখন বৃহৎ স্কুল, য'ত মানে তেতিয়া দিনত 1965 আৰু মঙলদৈ কলেজত আহি লিখিলোঁ খুব বেছি 200-250
1: ল'ৰা ছোৱালী নাছিলে,
0: ছাত্ৰ ছাত্ৰী হ'ব আৰু নেক্সট শ্বিফ্টত কিছু অংশ থাকে আৰু এখন মানে নতুনকৈ গঢ়ি উঠা ভেঞ্চাৰ কলেজ।
1: হয়,
0: আৰু তাতে পঢ়াৰ পিছত অৱশ্যে আমি পঢ়াৰ সময়তে আমাৰ অতিকৈ শ্ৰদ্ধাই প্ৰিন্সিপাল ছাৰজন অতি দক্ষ মানুহ আছিল, নলবাৰীৰ তেখেত প্ৰবোধচন্দ্ৰ গোস্বামী ছাৰ, আৰু তেখেতৰ দিনতে কলেজখন বহুতখিনি উন্নতি কৰি এখন আমি ওলাই অহাৰ সময়ত কিন্তু অকণমান আমাৰ বেছি আবেগ লাগিছিল যে কলেজখন ইমান ভাল থাকিল, এতিয়া আমি যাব ওলাম,
1: যাবৰ সময়ত ভাল হ'ল, দুখ এটা লাগিছিল। হয়, এতিয়া আপোনাৰ কলেজীয়া জীৱন সুন্দৰ আছিলে নহয় জানো?
0: হয়,
1: খেলা ধূলা কৰিছিলে তেতিয়াও?
0: খেলা ধূলা আছিল।
1: হয়,
0: আৰু বিভিন্ন জাতৰ এনেও আমাৰ অঞ্চলটো আপোনাক মই কৈ সুখ পাম যে কুবিয়ালী বুলি ক'লে এটা খেলা ধূলা এতিয়াও নাম আছে, য'ত ফুটবলৰ কাৰণে অতি বিখ্যাত আৰু অন্যান্য খেলাটোত অতি বিখ্যাত। কুবিয়ালী দল বুলি ক'লে এটা অসমতে সুনাম আছে।
1: মই নিজেও খেলে,
0: মই খেলিছিলোঁ, খেলা নাছিলোঁ, কিন্তু মই শিক্ষকতা কৰাৰ পিছত বহুবাৰ দল লৈ অসমৰ বিভিন্ন জেগাত
1: গৈছে,
0: বহুতবাৰ মানে চেম্পিয়ন হৈ আহিছোঁ।
1: হয়, খেলৰ প্ৰতি আপোনাৰ আগ্ৰহ আছিলে? আগ্ৰহ আছিলে, নিজে দল লৈ গৈছে, ভাল লাগিলে আপোনাৰ কথাখিনি। আৰু এনেদৰে আপুনি সমাজৰ লগত জড়িত হৈ আছে, শিক্ষকতাৰ কথাখিনি কওকচোন, যেতিয়া স্কুল স্থাপন কৰি তাত শিক্ষকতা আৰম্ভ কৰিলে কেনেধৰণৰ অসুবিধা হৈছিলে সেই সময়ত ধৰক, আৰু স্কুলখন কেনেদৰে আপুনি লাহে লাহে ডাঙৰ কৰি লৈ গ'ল, বঢ়াই লৈ গ'ল, দায়িত্ব নিশ্চয় গধুৰ আছিলে?
0: মই যেতিয়া মই সোমাইছিলোঁ 1975 চনৰ 2 জুন তাৰিখে, কিন্তু তাৰ আগতে 1965 চনত স্কুলখন হৈছিলে,

0: সেই সময়ত মোৰ অতিকে শ্ৰদ্ধাই তেওঁ এতিয়া প্ৰয়াত হৈছে ৰবিনচন্দ সৰবৰাহী বুলি এজন শিক্ষক আছিলে। তেখেত খ্ৰীষ্টান মানুহ আৰু তেওঁ বৰ মানে ধাৰ্মিক আছিল, উদয় আছিল। তেওঁত মই সোমাইছিলোঁ, ঘৰৰ পৰা মাতি লৈ গৈছিলেহি। আমি তাৰ শিক্ষক থকাৰ সময়ত এখন একেবাৰে জৰাজীৰ্ণ খেৰ বাঁহৰ মানে নৰাৰ চাল এনেকুৱা চালৰ স্কুল আছিল। আৰু তাৰপিছত সেই স্কুলখন
1: এতিয়ালৈকে চৰকাৰী হোৱা নাই,
0: নাই নাই বহুত বছৰ। স্কুলখন 1985 চনত ষ্টাৰ্ট দিলে আৰু 1987 চনৰ 1987ৰ 1 এপ্ৰিলতহে প্ৰভিঞ্চিয়েল আছিল, অধিক্ষকাল। আৰু মোৰ তাত প্ৰায় 12-14 বছৰ ফেঞ্চাৰ হিচাপে খাটিব লগা হৈছিল।
1: তাৰপিছত
0: মোৰ সৌভাগ্য সেই দুৰ্ভাগ্যজনক মই সাধাৰণ ইণ্টাৰমিডিয়েট স্কুলত সোমাইছিলোঁ, তেতিয়া কমিটি বান্ধিলে ইণ্টাৰমিডিয়েট স্কেল, সেই স্কুলৰ পিছত গ্ৰেজুৱেট স্কেল। তাৰপিছত যদি স্কুলখন প্ৰভিঞ্চিয়েল আছিল তেতিয়াৰ পৰা কিন্তু মোৰ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। মই সহকাৰী সাধাৰণ সহকাৰী শিক্ষকৰ পৰা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈছোঁ আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হোৱাৰ এবছৰমান পিছত ফুল ফ্লেজত তেতিয়া পৰীক্ষা দিব লাগে। পৰীক্ষা দি পাছ কৰাৰ পিছত ফুল ফ্লেজত হেডমাষ্টাৰ হৈছোঁ আৰু হেডমাষ্টাৰ হোৱাৰ 1989-90 চনৰ 17 মে' তাৰিখত আৰু তাৰপিছত 1993 চনত স্কুলখন মানে হায়াৰ ছেকেণ্ডেৰী কৰা হ'ল। হায়াৰ ছেকেণ্ডেৰী কৰোঁতে প্ৰায় দুবছৰ ল'ব লগা হৈছিল, প্ৰথমতে ভেঞ্চাৰ, তাৰপিছত 1995 চনৰ 6 মে' তাৰিখৰ পৰা স্কুলখন হায়াৰ ছেকেণ্ডেৰী
1: হিচাপে উচ্চতৰ মাধ্যমিক
0: হয়। তেতিয়াৰ পৰা তাত 1993 চনৰ ষ্টাৰ্ট দিয়া হ'ল হায়াৰ ছেকেণ্ডেৰী। একেৰাহে 2012 চনৰ 31 আগষ্টৰ দিনা মই তাৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে।
1: খুব সুন্দৰ আপোনাৰ এই যাত্ৰা, ইমান ধৰক এখন ভেঞ্চাৰ স্কুলৰ পৰা প্ৰভিঞ্চিয়েল স্কুল, তাৰপিছত এখন উচ্চতৰ মাধ্যমিক স্কুললৈ তাৰ উন্নীত হ'ল আৰু আপোনাৰো তেনেদৰে দপদপে উন্নতি হয়। আপুনি এগৰাকী অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছে, হয় আমি ক'বই লাগিব এটা আপোনাৰ সফল যাত্ৰা। কিন্তু এই যিখন আপোনাৰ বৃত্তিগত সফল যাত্ৰা বা আপুনি শিক্ষকতাৰ সফল যাত্ৰাৰ লগতে সাংসাৰিকো আপোনাৰ যাত্ৰাটো চলি আছে, সংসাৰৰ কথাটো কওকচোন, কেনেদৰে কেতিয়া আপুনি বিবাহপাশত আবদ্ধ হ'ল, আপোনাৰ ঘৰখনৰ কথা, আপোনাৰ পৰিয়ালৰ কথা?
0: আমি আগতে কৈছোঁ আমাৰ ঘৰ খেতিয়কৰ ঘৰ, ভাই ককাই বহুত কেইজন, মাত্ৰ আমি অৱশ্যে পৰিয়ালটো অধ্যক্ষে প্ৰায় মেট্ৰিকুলেট গ্ৰেজুৱেট তেনেকুৱা ধৰণৰ হওঁ। আৰু সেই সময়ত আমাৰ ঘৰত মাত্ৰ এজনেই মানে চৰকাৰী চাকৰি আছিল, এল পি স্কুলৰ শিক্ষক মোৰ মাজু দাদা এজন। তেতিয়া মই 1986 চনৰ 14 মাৰ্চ তাৰিখে হাজৰিকাৰ পৰা দৰঙজিলাৰ শিৱাচৰ অঞ্চলৰ হাজৰিকাৰ পৰা গাঁৱৰ পৰা মই বিয়া কৰাইছিলোঁ। আৰু মোৰ সহধৰ্মী আছিল পি টি এন শইকীয়া, তেওঁ আজি 3 বছৰ হ'ল প্ৰয়াত হৈছে,
1: প্ৰয়াত
0: হৈছে 2022 চনৰ 27 জুলাই তাৰিখে। মোৰ
1: ল'ৰা ছোৱালীৰ কথা
0: মাত্ৰ মোৰ দুজনে সন্তান, দুজন ল'ৰা হয়, ডাঙৰ ল'ৰাজন ইতিমধ্যে মোৰ লগত আহিছে আজি আৰু এজন সৰু আছে। ডাঙৰ ল'ৰাজন তেওঁ পঢ়া শুনা MA, তেওঁ আৰু ব্যক্তিগতভাৱে তেওঁ ফাৰ্মাচিষ্ট হয়, বি ফাৰ্ম, আৰু বৰ্তমান তেওঁ এটা এখন হস্পিটেলত, কলাগাঁও মডেল হস্পিটেলত বি ফাৰ্মৰ চাকৰি কৰি আছে। আৰু তেওঁৰ ভাগৰ দুজনী নাতি আছে, আমাৰ নাতিনী ছোৱালী, এজনী ডাঙৰজনী 5 পাই গৈছে, তাই ভাল ডেঞ্চাৰ, ভাল গায়িকা আৰু ডেঞ্চাৰ হয়, ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে।
1: নিশ্চয় আপোনাৰ এখন ভৰা পৰিয়াল আগতেও আছিলে, দেউতাৰ ফালৰ পৰা, আপোনাৰ ফালৰ পৰা ভৰা পৰিয়াল, দুগৰাকীকৈ নাতিনী আপুনি পাইছে, হয়, গতিকে এখন ভৰা পৰিয়াল। সামাজিক বিভিন্ন কামত আপুনি জড়িত হৈ আছে,
0: হয়
1: হয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আপুনি জড়িত হৈ আছে, অকণমান সেই বিষয়ে জনাওকচোন।
0: আপোনাক খুবই ভাল পাম,
1: হয়,
0: 1982 চনত যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল সেই সময়ত তাৰ পৰা ভাঙি অহা মানুহবিলাক আমাৰ স্কুলৰ পুথিমাৰী চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় বা চীনৰ গভৰ্ণমেণ্ট বেচিক স্কুল বুলি কোৱা হয় তাৰ ফিল্ডত আহি সেই মানুহবিলাক অৱতৰণ কৰিছিল। তেতিয়া আমাৰ অতিকে শ্ৰদ্ধাৰে প্ৰয়াত ছাৰ থৰ্মকুমাৰ ছাৰে গাঁৱৰ পৰা মানে আলু কচু, বাঙানা, লাও, চাউল, খুৰি খেৰ আদি সেই শৰণাৰ্থীবিলাকক দিবৰ কাৰণে আমাক গাঁৱলৈ লৈ গৈছিল। আৰু তেতিয়াৰ পৰাই মোৰ এটা সমাজসেৱাৰ প্ৰতি খুবেই আগ্ৰহ জনাইছিল আৰু মই সমাজৰ বিভিন্ন কামত মই ইতিমধ্যে যোগদান কৰিছোঁ। গাঁৱৰ ৰাস্তা পদূলি, বান দৌ, খোৱা পানী, স্কুল, বহুত ঠাইত স্কুল পাতি দিছোঁ। আকৌ মোৰ ছাত্ৰবিলাক যেগুলো দুখীয়া ঘর ছাত্র মেট্রিক পাস করলে অর্থাৎ এল পি স্কুলের শিক্ষকতা করেছে, কোনোবা এম ই স্কুল, কোনোবা হাই স্কুল পাতিছে, তেনেকুৱাকৈ

0: mukul pi jenak hong sokan di bagane hoi kong hosilu. Aru kau lab hok mau nene rasoli hok di muda kuso jawab nak amar sekolah rasoli mau ilu senok lesu gang lesu mau mahila mau mizau puyo ka fito koi di hingga sanor ma ayo tingam ba tani ko tanor yat poin bakal koi jawab ya hosi. Otel homador di hingga stola kam moi hoi apa kosu aru aji pujum legesu aru jilakonor di hingga jilak umustu nasai. Haito ba nagori konso jesto nagori konso tar bisote thormi onustan eta bula kote kon bisi boibene joito hoi boisil eta homot moi odago jile haito ba pais bisilin upo hotisil osil dikte dibla tar bisote upo hopto shikko konso hodo olaisu nagori konso mane homor jesto nagori kokolor আজীবন সভ্য হওঁ অসম সাহিত্যভাৱে আজীৱন সভ্য হওঁ শিক্ষাগী সভ্য হওঁ আৰু সৰুৰ পৰা লিখা পঢ়াত অকণমান মেলা কৰি আছোঁ ইমান ভাল লিখোঁ নাজানো তথাপিতো লিখা মেলা কৰি আছোঁ শতাধিক প্ৰবন্ধ বিভিন্ন আলোচনী স্মৃতিগ্ৰন্থ ইত্যাদি আছে মৌলিক গ্ৰন্থ প্ৰায় 800 ইতিমধ্যে মই লিখিছোঁ আৰু সেইবিলাক প্ৰকাশ হৈছে প্ৰচাৰ হৈছে মাজে মাজে এতিয়াও অত্যন্ত লিখোঁ আৰু সেই ফিলৰ পৰা এটা সংস্কৰণত মোৰ ধৰণৰ ওদালগুৰি এই যোগান জিলাত এটা ভাল চিনাকি আছে
1: হয় খুব সুন্দৰ আপুনি কৈছে যে 800খনকৈ আপোনাৰ পুথি প্ৰকাশ হৈ ওলাইছে আপোনাৰ এইটো খুব ডাঙৰ কথা ঠিক সেই বিষয়ে কিতাপৰ বিষয়ে অকণমান কওকচোন আপুনিতো প্ৰবল প্ৰবন্ধ শতাধিক প্ৰবন্ধ প্ৰকাশ হৈছে কিন্তু কিতাপ আপুনি প্ৰথম কেতিয়া প্ৰকাশ কৰিলে
0: প্ৰকাশটো অৱশ্যে দেৰি হৈছে মই লিখিছোঁ আগৰ পৰাই মই যদি আপোনাক ক'বলৈ যাওঁ 1988 চনত মই তাতে ক্লাছ টেনত আছিলোঁ তেতিয়াৰ পৰা মই লিখিছোঁ আৰু ভাৰতীয় কথা তেতিয়া ৰঘুদূত তেতিয়া দৈনিক অসম তেতিয়া নতুন দৈনিক এনেকুৱা গ'লত মোৰ কবিতা কল্প বা প্ৰবন্ধ বিভিন্ন সিদ্ধান্ত সামৰিক যিবিলাক শিতান সেই শিতানবিলাক মই লিখি আহিছোঁ জানক 2009 চন প্ৰথম কিতাপখন সেইখন নাম জোনাকত দেখা মানুহ কুটীয়া পুথি তাৰপিছত 1916 চন এখন লৈছোঁ 2012 চনত লৈছোঁ 2016 চনত আৰু শেষৰ ফালে 2022-23 চনত একেলগে কেইবাখনো কিতাপ ওলাইছোঁ
1: কবিতা পুথি আৰু প্ৰবন্ধ ওলাইছে
0: প্ৰবন্ধ লোক সংস্কৃতিৰ ওপৰত ধৰ্মীয় ফকৰাজনৰ ওপৰত আৰু ঠাই নাম বিশেষত কলাগাঁও কলাগাঁওখনৰ ওপৰত মই এখন কিতাপ লৈছোঁ আৰু এই কিতাপখন আপোনাক খুবেই ভাল পাইছোঁ যে কিতাপখন জনসাধাৰণে আঁকোৱালি লৈছে ভাল লাগিছে
1: খুব সুন্দৰ আপোনাৰ এই যাত্ৰা যি আপুনি এগৰাকী ধৰক লিখকৰ যাত্ৰা আপুনি কৰি গৈছে একেলগে সমান্তৰালভাৱে আৰু অসমৰ বিভিন্ন আশাৰীৰ বাতৰি কাকত আপুনি নিয়মীয়াভাৱে লিখা বুলি কৈছে আৰু ৰাইজে পঢ়ি তাক আঁকোৱালি লৈছে আমি জানি অতি আনন্দিত হৈছোঁ আৰু আপোনাৰ এই যাত্ৰা অব্যাহত থাকক এতিয়া শেহতীয়া পৰিকল্পনা কি আপোনাৰ শেহতীয়াভাৱে কিবা লিখি আছে বা সমাজৰ কাৰণে কিবা পৰিকল্পনা আছে আমাৰ আজি নিৰ্ধাৰিত সময় অনুষ্ঠান প্ৰায় শেষ হ'ব হৈছে শেষৰ ফালে আমি আহি পাইছোঁ তে আপোনাৰ ধৰক পৰিকল্পনা কি কি আছে আগলৈ
0: বৰ্তমান
1: কিবা ভাবি থৈছে ধৰক আৰু দুখন কিতাপ লিখিম
0: মোৰ টাৰ্গেট মানে মিনিমাম 10খন কৰিব
1: লাগে
0: কিছু সংখ্যক আছে আৰু উত্তৰ থুপুৰাই যদি ওলাই প্ৰবন্ধবিলাক সাঙুৰি যদি এখন কৰা যায় আৰু এখন তেতিয়াহ'লে কেইবাখনো হৈ যাব এতিয়া মই এটা বিশেষ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈছোঁ সম্পৃক্ত হৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ ওদালগুৰি জিলা শাখাৰ মই বৰ্তমান সভাপতি হৈ আছোঁ আৰু এই আধ্যাত্মিকতাৰ বিষয়ে অতক অধ্যয়ন কৰা আৰু আধ্যাত্মিক দিশত বৰ্তমান উশৃংখল সমাজখনক আজি যদি কোৱা হয় তথাকথিত সকল শিক্ষিতই হওক ধনীয়ে হওক বা উচ্চ পদস্থ বিষয়াই হওক ধৰ্মৰ প্ৰতি মন কাণ নিদিয়ে বা আমাৰ সমাজখন উশৃংখল হৈছে এই উশৃংখল সমাজখনক কিছু পৰিমাণে হ'লেও এটা শান্ত অৱস্থা আনিব পাৰি নেকি এনেকুৱা কাৰণে আধ্যাত্মিক পৰিৱেশৰ চিন্তা চৰ্চাৰ কাৰণে আমি এটা বিশেষ যত্নপৰ হৈ আছোঁ তৎপৰ হৈ আছোঁ আৰু এই যত্নপৰ আৰু তৎপৰতাৰ মাজেদিয়ে আমি মানুহবিলাকক কেতিয়াবা ভাগৱত পাঠৰ অনুষ্ঠান এটা ধৰ্মীয় অন্যান্য অনুষ্ঠান বা ধৰ্মালোচনা বা ভাল বক্তৃতা এনেকুৱা ধৰণৰ অসমৰ বিভিন্ন স্তৰৰ নামজাদা যিবিলাক প্ৰবক্তা আছে সেইবিলাকত নি আমি সেইবিলাক প্ৰচাৰ কৰি আছোঁ বা নিজৰ সেইবিলাকত অংশগ্ৰহণ কৰি আছোঁ
1: হয় খুব সুন্দৰ আপুনি অকল লিখা মেলাতে থকা নাই সমাজখনৰ কথা চিন্তা কৰিছে হয় ঠিকেই কৈছে বৰ্তমান উশৃংখল সমাজখনক শৃংখলাবদ্ধ কৰাৰ যি প্ৰয়াস আপোনালোকৰ বা আপোনাৰ আমি সদি জানি আনন্দিত হৈছোঁ আমাৰ শ্ৰোতাই জানি আনন্দিত হৈছে আৰু শ্ৰোতা বুলি যেতিয়া কৈছোঁ আমি ৰেডিঅ'ৰ শ্ৰোতাৰ কথা কৈছোঁ আৰু শেষত সুধিব খোজো আপোনাৰ ৰেডিঅ'ৰ সৈতে সম্পৰ্ক
0: কেনেকুৱা হস্পিটেল আছে এতিয়াও আছে ডাঙৰ হস্পিটেল হৈছে তাত ডাক্তৰজনৰ হতে ৰেডিঅ' আছিল আমাৰ দেউতা তেতিয়া মই ক্লাছ 4 পঢ়ি আছোঁ আমাৰ দেউতাহঁত আৰু

0: আগৰ পৰা আন্তঃজনৰ বুঢ়া মানুহ দৌৰি দৌৰি যে বাতৰি শুনিব যায় মানে চীনা যুদ্ধৰ যি নিউজটো, তাৰপিছতে তেওঁলোকে আহি কেতিয়াবা নাপালেগৈ মানে আশ্বাস কৰি কয় মানে মোক চোখ মানে উগাই ক'বলৈ আজি নাপালেগৈ বাতৰিটো, তাৰমানে ৰজনী তেতিয়াৰ পৰা ৰেডিঅ'ৰ প্ৰতি মোৰ ধাউতি আছিল। কিন্তু আমাৰ ঘৰত ৰেডিঅ' নাছিল, আমি শুনিব পৰা নাছিলোঁ। 1970ৰ দশকত যেতিয়া অলপ মানুহবিলাক অৱস্থাপন্ন হ'ল, উন্নত হ'ল, তেতিয়া ৰেডিঅ'ৰ প্ৰতি আকৃষ্ট হ'ল আৰু আমাৰ ঘৰতে আমি এটা পালোঁ। আৰু
1: আপোনাৰ দেউতাই কিনিছিলে?
0: দেউতা দিনত নহয়, দেউতা দিনত কিন্তু দেউতা তেতিয়া আছে, আমাৰ ককাইদেউ যিজন মাষ্টাৰ আছিল আৰু তেতিয়া ফিলিপছ ৰেডিঅ' মাৰফি ৰেডিঅ' আৰু এনেকুৱা ধৰণৰ বহুত ধৰণৰ ৰেডিঅ' আছিল, তথাপি ফিলিপছ ৰেডিঅ' আৰু আজিও আপোনাক কৈ মই ভাল পাওঁ, এই মুহূৰ্তলৈ মই ৰেডিঅ' শুনি থাকোঁ। মোৰ টিভিৰ প্ৰতি ইমান আস্থা নাই, ৰেডিঅ' শুনি মই কাম বন কৰি থাকোঁ, পঢ়া শুনা কৰিব পাৰোঁ, লিখা পঢ়া বা অন্যান্য ঘৰৰ কাম আটাইখিনিকে চম্ভাল পাৰোঁ ৰেডিঅ'ৰে শুনি, আৰু মনটো এটা প্ৰফুল্লিত হৈ থাকে বিভিন্ন ধৰণৰ বিষয়ত বৰ্ণনা বৰ্ণাৰ পাছত যিটো আপোনাৰ কি বুলি কয়
1: গীতিমালিকা,
0: গীতিমালিকা তাৰপিছতে আগৰ নোকোৱাই ভাল আৰু যিবিলাক ড্ৰামা আছিল সেই গোবৰ্ধন চুৰি
1: নাটক,
0: বিহীন পাতৰ আঙুঠি, দেউতা নাটকখন, তাৰপিছত গোবৰ্ধন চুৰিত চিৰাজ নাটকৰ কথা মই আজিও পাহৰিব পৰা নাই। সেইবিলাক মই দিলে আকৌ বাৰু সেইবিলাক শুনো আৰু ভাল লাগি থাকে।
1: নিশ্চয় খুব সুন্দৰ আপোনাৰ এই অভিজ্ঞতাৰ কথা জানি, জীৱনৰ কথা জানি আমি আনন্দিত হৈছোঁ আৰু এটা খুব এটা আপোনাৰ সফল জীৱন বুলি ক'ব লাগিব। সকলো ক্ষেত্ৰতে আপুনি সকলো ক্ষেত্ৰতে আপুনি হাত দিছে, তাত সফলতা অৰ্জন কৰিছে আৰু সুন্দৰভাৱে সংসাৰৰ লগতে সামাজিক দায়িত্ব আপুনি পালন কৰিছে। গতিকে আৰু ৰেডিঅ'ৰ কথাখিনি কৈ আমি নথৈ আনন্দিত হৈছোঁ শুনি, ইমান ধুনীয়া অনুষ্ঠানৰ নামসমূহ ক'লে আপুনি। গতিকে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আপুনি এনেদৰে সুস্থ হৈ থাকক আৰু সুন্দৰ আপোনাৰ হাস্য বদন সেইটো দেখিও মই খুব আনন্দিত হৈছোঁ, ধুনীয়া হাঁহি এটা আপোনাৰ মুখত লাগি থাকে। শেষত আমাৰ শ্ৰোতাক কিবা ক'ব নেকি, কিবা বাৰ্তা দিব বিচাৰিব নেকি?
0: মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে ৰেডিঅ' প্ৰেমী ৰাইজক শ্ৰোতাক শ্ৰোতাবন্ধুসকলক ৰেডিঅ'ৰ প্ৰতি আকৃষ্ট হ'লে ৰেডিঅ'ত আচল যিটো তথ্য বাতৰি সেইটো এটা শুদ্ধ বাতৰি। আজিকালি পৰ্টেলত, টিভিত বিভিন্ন ধৰণৰ চেনেল ওলাইছে, মিডিয়া ওলাইছে, সেইবিলাকৰ বাতৰি আৰু ৰেডিঅ'ৰ বাতৰিৰ মাজত আজিও এটা পাৰ্থক্য আছে। ৰেডিঅ'টো সদায় সত্য সন্ধানৰ ওপৰত নিৰ্ভৰযোগ্য বাতৰি হিচাপে পৰিৱেশন কৰে আৰু ৰেডিঅ'ৰ পৰা শিকিবলগীয়া বহুত কথা আছে, প্ৰতিটো অনুষ্ঠানৰ অত্যন্ত সুন্দৰ। গতিকে মই সদৌতোকে ৰেডিঅ' শুনিবৰ কাৰণে আহ্বান জনাওঁ আৰু সেইসকলৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকৰ নীতি শিক্ষা ৰেডিঅ'ৰ জৰিয়তে পাব পাৰে। এটা ৰুটিনৰ নিচিনা, ডেইলি এটা ৰুটিন মাফিকৰ নিচিনা, ৰাতিপুৱা বন্যা হ'ল, গীতিমালিকা হ'ল, দুপৰীয়া অমুক হ'ব, লোকগীত হ'ব, সন্ধিয়া অমুক হ'ব, আৰু ৰেডিঅ'টো কৃষকৰ পৰা, শ্ৰমিকৰ পৰা, বোৱাৰীসকলৰ পৰা, জীয়ৰীসকলৰ পৰা, শিশুৰ পৰা বৃদ্ধলৈকে, আজি যিটো অনুষ্ঠান আবেলি বেলি আগত আছিল এতিয়া জীৱন ৰৈ ৰৈছে, গতিকে এই আটাইখিনি সকলো প্ৰকাৰৰ বয়সৰ সকলো শ্ৰোতাকে আনন্দ উপভোগ কৰিবৰ কাৰণে এটাই যদি মাধ্যম আছে সেইটো হৈছে ৰেডিঅ', একমাত্ৰ মাধ্যম। গতিকে ৰেডিঅ'ৰ শুনিবৰ কাৰণে মই সকলোকে মোৰ ফালৰ পৰা মই আবেদন জনাইছোঁ।
1: অশেষ ধন্যবাদ জীৱন চন্দ্ৰ চহৰীয়া ডাঙৰীয়া, আপুনি আহিলে ইমান দূৰৰ পৰা, কলাইগাঁৱৰ পৰা আহিছে আৰু আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, সুন্দৰ আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ কথা কৈছে। আমিও নিজে এই কথাখিনি শুনি উজ্জীৱিত হৈছোঁ আপোনাৰ যি সফল জীৱন যাত্ৰা তাৰ বিষয়ে জানি। গতিকে আপোনালৈ অলেখ শুভকামনা থাকিলে, আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা আছে সেয়া সফল হওক আৰু আপুনি এনেদৰে সমাজৰ, ঘৰখনৰ, গোটেই সেই অঞ্চলটোৰ যি দায়িত্ব অৰ্পণ কৰি আছে, নিজৰ দায়িত্ব বুলি ভাবি কাম কৰি আছে, এনেদৰে কাম কৰি আগলৈ গৈ থাকক।
0: আকাশবাণী পৰিয়ালক আৰু সকলো শ্ৰোতাকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আটাইলৈ মই নমস্কাৰ জনাই আজি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ
1: আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানটো আজি আমি ইমানতে সামৰিব লাগিব আৰু জীৱন চন্দ্ৰ চহৰীয়া ডাঙৰীয়াক আমি ইমানতে বিদায় জনাইছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আমাৰ অনুষ্ঠানত উপস্থিত হ'মহি। তেতিয়ালৈকে মই সীমান্ত বৰ্মাই বিদায় মাগিলোঁ। নমস্কাৰ।
0: নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ৰ 3-দিনীয়া জনসেৱামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেই অনুসৰি পৰহিলৈৰ পৰা 20 জুনলৈ জিলাখনৰ 13টা উন্নয়ন খণ্ডৰ এলেকাৰ প্ৰতিটোতে এটাকৈ 3-দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰসমূহত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত লোকসকলে আবেদন কৰিলে তেওঁলোকক যোগ্যতাৰ ভিত্তিত যথাসম্ভৱ শীঘ্ৰে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই শিবিৰসমূহ সুচাৰুৰূপে চলাবলৈ কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হৈ যায়। জিলা আয়ুক্তগৰাকীয়ে জনহিতকাৰী আঁচনি ৰূপায়ণ কৰি থকা বিভিন্ন বিভাগক শিবিৰত একোখনকৈ বিপণী স্থাপন কৰি আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনকল্যাণ শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু সমন্বয় সভা অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰহিলৈৰ পৰা 20 জুনলৈ হ'বলগীয়া জনকল্যাণ শিবিৰ আৰু জনসচেতনতা প্ৰদৰ্শনীৰ সফল ৰূপায়ণৰ বাবে বিতং পৰিকল্পনা কৰা হয়। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ অন্তৰ্গত লোকনিৰ্মাণ বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক, সমজিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, যোৰহাট লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত বিভিন্ন প্ৰকল্পৰ চলি থকা কাম কাজসমূহৰ লগতে উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকিব। ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই কালি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত কেইবাজনো লোকক কৰায়ত্ত কৰে। আৰক্ষীয়ে জিলাখনৰ চাবুৱা, দুলিয়াজান, বৰবৰুৱা আদি অঞ্চলত অভিযান চলাই সুৰেন্দ্ৰগড়, গংগাৰাম গোৱালা, অনিতা তাঁতি নামৰ লোককেইগৰাকীক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। জিলা আৰক্ষী অধীক্ষকে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে ভুৱা চালান ব্যৱহাৰ কৰি কৰ ফাঁকি দিয়া এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে পৰহি আৰু কালি নিশা গুৱাহাটী, কলকাতা আৰু পাটনাত সমন্বিত অভিযান চলাই 8জন লোকক আটক কৰে। উল্লেখযোগ্য যে ৰাজ্যিক GST বিভাগৰ অভিযোগৰ ভিত্তিত চলোৱা এই অভিযান 2021-22 পৰা 2025-26 বিত্তীয় বৰ্ষলৈ ভুৱা চালান দেখুৱাই প্ৰায় 21.6 কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট বা আগতীয়া কৰ জমা লোৱাৰ কথা পোহৰলৈ আহে। সুদ আৰু জৰিমনাসহ এই পৰিমাণ মুঠ 47.71 কোটি হোৱা বুলি অনুমান কৰা হৈছে। আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে

0: উন্নয়নৰ সামগ্ৰীৰ যোগান বা চলাচল নোহোৱাকৈয়ে ভুৱা বিল আৰু চালান ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি চক্ৰটোৱে এই অবৈধ বেহা চলাই আহিছিল। ওদালগুৰি জিলাৰ ডিমাকুছিৰ হিংৰিমাৰী গাঁৱৰ বিশিষ্ট সমাজসেৱক ৰাৱণ বড়োৰ কালি নিশা মৃত্যু হয়। কিছুদিন পূৰ্বে এটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসা চলি থকা অৱস্থাতে তেওঁৰ দেহাৱসান ঘটে। সমাজসেৱকগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। যোৰহাট জেল ৰোড নিবাসী বিশিষ্ট লেখক তথা নেইষ্টৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানী ডঃ অঞ্জন বৰুৱাৰ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। ডঃ বৰুৱাই বিশ্ববন্দিত চাহশিল্পৰ কথা আৰু অসম আদি বিষয়ত উল্লেখনীয় গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লেখা প্ৰকাশ পোৱা ডঃ বৰুৱাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ।

চাহ পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পপি ছন্দ, বিশ্বদীপ স্বৰ্গীয়াৰী, ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, আছিফ আহমেদ, এফ এম ট্ৰেন্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব নিমিষা ভৰালী দাসে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ শ্ৰোতাৰ, গীতৰ অনুৰোধেৰে সজোৱা গীতেৰে কথাৰে অনুষ্ঠানটিৰ অন্য এটি খণ্ডলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পী মালাকাৰে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিও অইনবেলিৰ দৰে আমি বাটে ঘাটে লগ পোৱা বিভিন্ন ব্যক্তিৰ সৈতে কথা পাতিম, তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম, লগতে তেওঁলোকৰ অনুৰোধৰ গীতসমূহ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা,
2: মই বৰ্তমান আহি উপস্থিত হৈছোহি গুৱাহাটীৰ মালিগাঁৱত, আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী যুৱক, আপোনাৰ পৰিচয়টো জনাব।
3: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী পৰাগ দাস, মই মালিগাঁৱত থাকোঁ আৰু মোৰ বয়স 20 বছৰ।
2: হয়, আমি জানিব বিচাৰিছোঁ বৰ্তমান আপুনি কিহৰ সৈতে জড়িত হৈ আছে।
3: মই বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছোঁ, বিকম কৰি আছোঁ মই বৰ্তমান।
2: হয়, আৰু জানিব বিচাৰিছোঁ যে শিক্ষাৰ উপৰিও আন কিহত আপোনাৰ ৰুচি আছে?
3: শিক্ষাৰ লগতে মোৰ খেলৰ লগতো কিছুমান ৰুচি আছে, যেনে হওক ক্ৰিকেট হওক বা চুইমিং হওক, তেনেবোৰৰ লগত মই অলপ ভাল লাগে খেলি হওক বা চুইমিং কৰি হওক, সেইবিলাকৰ লগত মই জড়িত।
2: হয়, জানি খুব ভাল লাগিছে। ইয়াৰ উপৰি জানিব বিচাৰিছোঁ যে আপোনাৰ
3: গীত শুনিতো এনেই ভালে লাগে বাৰু, তথাপি মই সংগীতৰ লগত ইমান জড়িত নহয় যদিও কিছু সংগীত ভাল লাগে।
2: কেনেধৰণৰ গীত আপুনি শুনি ভাল পায়?
3: মইতো বিশেষকৈ বাৰু জুবিন বা পাপনৰ গীতেই বেছি ভাল পাওঁ, তথাপিও পুৰণা শিল্পীবিলাকৰো গীত ভাল লাগে, ধৰক ভূপেন হাজৰিকাই হওক বা লতা মংগেশকাৰৰ গীত শুনিও ভাল লাগে।
2: হয়, জানি খুব ভাল লাগিছে। আৰু জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানটোৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
3: হয়, এই অনুষ্ঠানটিৰ জৰিয়তে মই জুবিন গাৰ্গৰ ঠুলিগনা গীতটি শুনিবলৈ বিচাৰিছোঁ।
2: হয়, নিশ্চয় আমি আপোনাৰ বাবে গীতটি বজাবলৈ চেষ্টা কৰিম।

0: আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰীদীপ গগৈ, মই মালিগাঁৱৰ বাসিন্দা।
0: হয়, জানিব বিচাৰিছো যে আপুনি বৰ্তমান কি ভাবে জড়িত হৈ আছে?
1: বৰ্তমান মই বিএ কৰি আছো আৰু মই এনচিচি আৰু খেলৰ লগত জড়িত।
0: হয়, যিহেতু আপুনি এনচিচি হৈ জড়িত, গতিকে জানিব বিচাৰিছো যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
1: মই ডিফেন্স লাইনত যাব বিচাৰো, দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ জীৱনটো অৰ্পণ কৰিব বিচাৰো।
0: হয়, জানি খুব ভাল লাগিছে যে আপুনি এটি মহৎ উদ্দেশ্যে আগবাঢ়িছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: হয়, ধন্যবাদ, মই এই অনুষ্ঠানটিৰ জৰিয়তে জুবিনদাৰ বাহি গীতটো শুনিব বিচাৰো।
0: হয়, নিশ্চয় আমি এই গীতটি বজাবলৈ চেষ্টা কৰিম।

0: প্রিয় শ্রোতা, আজি মই উপস্থিত আছো গুৱাহাটীৰ মালিগাঁৱত।
1: আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল দাস।
1: আপুনি বৰ্তমান কিহৰ সৈতে জড়িত হৈ আছে?
2: মই বৰ্তমান খেল বিভাগৰ এজন ছাত্ৰ। মই আপোনাৰ আভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন পঢ়ি আছো।
1: হয়, যিহেতুকে আপুনি খেল বিভাগত পঢ়ি আছে, জানিব বিচাৰিছো যে আপোনাৰ কি কি খেলত ৰুচি আছে?
2: মোৰ বিশেষকে আপোনাৰ ফুটবল আৰু ক্ৰিকেটত ৰুচি আছে।
1: আৰু এই যি খেলৰ যি যাত্ৰা, কেতিয়া আৰম্ভ হৈছিল?
2: সৰুৰ পৰাই, ক্লাছ ফাইভ ছিক্সৰ পৰা।
1: হয়, জানি খুব ভাল লাগিছে আপোনাৰ এই যাত্ৰা। আগুৱাই যাওক আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
2: মই পাপন দাৰ যিকোনো এটি গীত শুনিব বিচাৰিছো।

0: আমি আহি আহি প্ৰায় অনুষ্ঠানৰ শেষ অংশ পাইছোহি। আমাৰ সৈতে বৰ্তমান আন এগৰাকী যুৱক উপস্থিত আছে, আপোনাৰ পৰিচয় জনাব।
1: হয় নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক খণ্ডিকৈ।
0: হয়, জানিব বিচাৰিছো যে বৰ্তমান আপুনি কিহৰ সৈতে জড়িত হৈ আছে?
1: হয়, মই বৰ্তমান বিচাৰি কৰি আছো।
0: হয়, যিহেতু বি চি এ টি কম্পিউটাৰ কোৰ্চ, জানিব বিচাৰিছো যে কম্পিউটাৰ ক্ষেত্ৰত আপোনাৰ ৰাপ কি ধৰণৰ?
1: ৰাপ মানে মই কোডিং কৰি ভাল পাওঁ আৰু, কোডিং কৰি ৱেবছাইট বনাই কিনে, ইমানে বেছি নাই আৰু।
0: আৰু এই ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনে ধৰণৰ?

0: ভৱিষ্যত মই আইটি সেক্টৰত কিবা এটা কৰিব বিচাৰো, বেলেগ আৰু ইমানখিনি নাই ভবা নাই।
1: জানি খুব ভাল লাগিছে যে আপুনি এক আধুনিক প্ৰযুক্তিৰ দিশে আগবাঢ়ি গৈছে, আৰু ইয়াৰ উপৰিও আপোনাৰ আন কিহত ৰুচি আছে?
0: হয়, মই অনলাইন গেম খেলি ভাল পাওঁ, আৰু অনলাইন গেমৰ লগতে মই বাকী ক্ৰিকেট ভলীবল এইবোৰ খেলি ভাল পাওঁ।
1: আপোনাৰ যাত্ৰা অব্যাহত থাকক, আপোনালৈ অশেষ শুভকামনা যাচিছোঁ। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
0: হয়, মই জুবিনদাৰ ৰং দে মৰম গীতটি শুনিব বিচাৰিম।
2: তেন্তে প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতে গীতে কথাৰে আজিৰ খণ্ডটিৰ পৰা মই পম্পীমালাকাৰে ইমানতে বিদায় মাগিছো।

ইমানপৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে পম্পী মালাকাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে 12 বজাত হিন্দী বাতৰি আৰু 12:05ত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জাগৃতি শৰ্মা। फ्रांस के एवियन

প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে

লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ 4টা লেনযুক্ত এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাম্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাট বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। সন্মিলনত তেওঁ 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তি ধন হিচাপে ইতিমধ্যে 204,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পিগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তিচালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনৰ অস্বাভাৱিক ধাৰা বা অসামঞ্জস্য দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজন আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজন তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকলো উপস্থিত থাকে। দৰং জিলাৰ খাৰুপেটীয়াত যোৱা নিশা আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে 28টা প্লাষ্টিকৰ টেমাত কমেও 37 গ্ৰাম ব্ৰাউন চুগাৰ, 7টা চিৰিঞ্জ, নগদ ধন আৰু 2খন বাহন জব্দ কৰে। ঘটনা সংক্ৰান্তত 4জন লোকক আটক কৰি সোধা পোছা কৰি থকা হৈছে।
ভাৰত বাংলাদেশ সীমান্তৰ মানকাছৰ জিৰ'লেণ্ডত দুজন শিশু আৰু

0: এগৰাকী মহিলাসহ মুঠ নজন বাংলাদেশী নাগৰিক তিনিদিন ধৰি আবদ্ধ হৈ আছে। কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত তেওঁলোকক সীমান্তত পুছবেক কৰা হয় যদিও বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে তেওঁলোকক নিজ দেশত পুনৰ প্ৰৱেশৰ অনুমতি দিয়া নাই। সীমান্তত আবদ্ধ হৈ থকা বাংলাদেশী নাগৰিককেইজনে আজি সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজৰ পৰিচয় প্ৰকাশ কৰি বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ত তিনিদিনীয়া জনসেৱামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুসৰি পৰহিলৈৰ পৰা 20 জুনলৈ জিলাখনৰ 13টা উন্নয়নখণ্ড এলেকাৰ প্ৰতিটোতে এটাকৈ তিনিদিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰসমূহত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত লোকসকলে আবেদন কৰিলে তেওঁলোকক যোগ্যতাৰ ভিত্তিত যথাসম্ভৱ শীঘ্ৰে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই শিবিৰসমূহ নিয়াৰিকৈ চলাবলৈ কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশী শৰ্মাৰ সভাপতিত্বত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে জনহিতকাৰী আঁচনি ৰূপায়ণ কৰি থকা বিভিন্ন বিভাগক শিবিৰত একোখনকৈ বিপণী মুকলি কৰি আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনকল্যাণ শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু সমন্বয় সভা অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰহিলৈৰ পৰা 20 জুনলৈ হ'বলগীয়া জনকল্যাণ শিবিৰ আৰু জনসচেতনতা প্ৰদৰ্শনীৰ সফল ৰূপায়ণৰ বাবে বিতং পৰিকল্পনা যুগুত কৰা হয়। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ বাবে প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলে ড্ৰ ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী। 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেলেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ৰজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।
2: নমস্কাৰ ওজা ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপুনি ইতিমধ্যে আমাৰ কথা বতৰাৰ মাজেৰে আকাশবাণীত প্ৰৱেশ কৰিছিলে। প্ৰথম দুটি গীতৰ বাণীবন্ধনৰ কথা আপুনি কৈছিলে, তাৰ আগতে আপুনি নামৰো বাণীবন্ধন কৰিছিল। সমসাময়িকভাৱে আপোনাৰ সংগীত জীৱন আকাশবাণীৰ মজিয়াত একধৰণে গৈছে, মঞ্চসমূহত একধৰণে গৈছে, বাহিৰত আপোনাক নিমন্ত্ৰণ কৰি নিয়ে আৰু তাৰ লগে লগে আপুনি সত্ৰৰ লগত জড়িত হৈ আছে। গতিকে এই তিনিটাত আপুনি কি কি ধৰণে জড়িত হৈছে সেই বিষয়ে আজি অলপ প্ৰশ্ন কৰিম। প্ৰথম কথা, সত্ৰত আপুনি কৈছে 17 দিন তিথিৰ সময়ত সেইখিনিতো কৰিয়ে আছে

0: ৰাতি গীতৰ পালা মানে যিটো চলে আৰু আমাৰ এনেই আমাৰ সত্ৰত বহাগ বিহুৰ পৰা একেবাৰে দেউল উৎসৱৰ চলে, সেইটো আমাৰ নৃত্য প্ৰসংগ চলে, এইটো নৈমিতিক প্ৰসংগ বুলি কয়, স্পেচিয়েলিষ্ট তাৰমানে, কিন্তু কৰিব লাগিব
1: মানে এই তিথিৰ সময়ত,
0: তিথিৰ সময়ত
1: তাৰ বাবে নৃত্য প্ৰসংগ
0: চলি থাকে, এইবিলাক নৃত্য প্ৰসংগ সদায় চলি থাকে,
1: হয় আৰু
0: শুদ্ধ প্ৰসংগ সদায় চলি থাকে।
1: সেই প্ৰসংগত আপুনি কেতিয়াবা ভাগ লয় নাই?
0: কেতিয়াবা যাওঁ আৰু, সদায় যাব সময় নাপাওঁ, কেতিয়াবা যাওঁ, তাতে বহিলোঁ অলপ গালোঁ,
1: হয়
0: নাকবা ৰাতি কেতিয়াবা গ'লো এনেহেন,
1: গৈ পেলাই আপুনি তাত কেতিয়াবা
0: কিবা গাওঁ আৰু লগত এনে তাত হেৰি তাত আমি নিৰ্দিষ্ট থাকে মানুহ থাকে, ভকত থাকে, তেওঁহে গাব লগাই দিব, আমি গাঁৱতে আপুনি গাব পাৰিলো,
1: আপুনি মানে কেতিয়াবা তাতে অংশগ্ৰহণ কৰে
0: কৰোঁ।
1: হয় এনে সত্ৰৰ ভিতৰত আপোনাৰ এতিয়াও প্ৰশিক্ষণৰ ব্যৱস্থাটো কেনেকুৱা
0: আছে? তাতে এটা স্কুল আছে, সত্ৰৰ ভিতৰত আছে স্কুল আছে, তাতো সেই স্কুলতো ট্ৰেইনিং দিয়ে, আমি নৃত্য দিয়ে, আমাৰ বহুত কিবা কাৰণে চলি থাকে, খোলত ট্ৰেইনিং দিয়ে, বৰগীতৰ ট্ৰেইনিং দিয়ে, সেই বেলেগ সুকীয়া সুকীয়া মই তাতে স্কুলৰ হেৰি আছিল, প্ৰিন্সিপাল আছিলোঁ, এতিয়া আমি তাত নাই, কিন্তু বেলেগ বেলেগ আৰু শিক্ষক আছে তাতে, ট্ৰেইনিং দিয়ে তাতে,
1: হয়
0: তাৰে পৰা ইয়াতে সহযোগ কৰে আহি,
1: হয়
0: আৰু এনে
1: বহুত শিল্পী আপোনালোকে তাৰ পৰা তেনেকৈ সৃষ্টি কৰিছে।
0: আমাৰ মানে কি সত্ৰৰ এটা নিয়ম আছে কি, আমাৰ সেই মই কৈছোঁ আপোনাক তাহান যে আগৰ এপিছডত যে মথুৰাজ বুঢ়াতে ধুনীয়াকৈ সজাই গৈছে
1: গৈছে
0: আমাৰ সাংঘাৰিক মানুহবিলাকে, যেমন যিবিলাক সাংঘাৰিক ভকত, তেওঁলোকে এই নৈমিতিক প্ৰসংগ বা নৃত্য প্ৰসংগবিলাক কৰে, আৰু নৃত্য প্ৰসংগ আমি কিছুমান ভকতবিলাকো কৰে, কেৱলীয়া ভকতবিলাকো কৰে, আৰু প্ৰসাদ চকাত এইবিলাকত আমাৰ আমি নোৱাৰোঁ এইবিলাক কৰে, কিন্তু গীত পদ গোৱাবিলাকত আমি তাতে
1: পাৰে,
0: এইবিলাক ধৰি থৈ গৈছে তেওঁ, গতিকে সংহাৰ কৰি এইবিলাক গাব পাৰি। তাৰমানে
1: আপোনাৰ তাৰমানে সত্ৰখনে আপোনাৰ এই যিটো সংগীতৰ জীৱনটো, সংগীতৰ জীৱনটোত এটা খুব ভীতিস্বৰূপ হৈ আছে
0: একেবাৰে,
1: কাৰণ সত্ৰৰ পৰিৱেশটোৱে আপোনাক এই সংগীতৰ অনুপ্ৰেৰণা যোগাইছে, নহয় জানো?
0: সত্ৰ নাথাকিলে আমি একো
1: নাজানো, নহ'লে জানো সেই স্কুলখন
0: নহ'লে, গুণাজাক কোনে চিনিলে
1: নহয় সেই স্কুলখনো নহ'লেহেঁতেন যিখনত আপুনি গৈ শিকিছিলে,
0: চৰ্চাও একো নহ'লেহেঁতেন,
1: হয় হয়। বৰগীতৰ সাধনাটো আপুনি কেনেকৈ চলাই যায় ঘৰত? বাহিৰতো কৰিছে, এতিয়াও কেনেকৈ তাৰ সাধনা কৰে?
0: ঘৰত মই ৰাতিপুৱা গাওঁ আৰু, মানে কেতিয়াবা সময় অলপ কম হয়, ৰাতিপুৱা যাব লাগে, 8 বজালৈ যাব লাগে, গতিকে কেতিয়াবা ধৰক ৰাতি দিনত নাগলে ৰাতি গাওঁ, ৰাতিপুৱা না গোৱা নোৱাৰোঁ যদি, গতিকে সদায় আমাৰ গোৱা পৰে, তাৰমানে কিবা অলপ পুঠিয়ে গালোঁ, অলপ এনেকুৱা ধৰণৰ, বা এটা নামে গালোঁ, বা যুগলৈ অলপ একাষে গালোঁ, আৰু এনে সদায় আমি ঘৰত প্ৰসংগ কৰোঁৱে, আমাৰ নিয়ম সেৱাত কৰ্মাসন কৰিব লাগে, ৰাতিপুৱা আমি কৰোঁ এইবিলাক প্ৰসংগ কৰিব লাগে নিয়ম, গতিকে সেইখিনি কৰোঁতে হৈ যায়, আৰু অলপ কিবা গালোঁ অলপ ভালকৈ, বা অলপ ৰাতি আৰু আমাৰ অনুষ্ঠানত আমি সদায় ৰাতি যাওঁ, তাতে অলপ গা বা কৰোঁ, অলপ ফূৰ্তি তামচা হয় আৰু, পেলাই গাওঁ, এই এমাতে গেলা, এই তুমি ইয়াতে গাওঁ আজি, এনেকৈ হয়, আমাৰ সদায় হৈ থাকে, এইটো কম বেছি পৰিমাণে,
1: মানে এইটো দৈনিক চৰ্চা আৰু ভিতৰতে
0: প্ৰগ্ৰাম চগ্ৰাম হ'লে তো হয়।
1: এটা সম্পূৰ্ণ বৰগীত দৈনিক গাইনে আপুনি?
0: আমাৰ সম্পূৰ্ণ গাবই লাগে, তাৰমানে আমাৰ ভেৰাইটি সুৰ আছে ন, আমি অকল যে এটা সুৰত আমাৰ বৰপেটা সত্ৰৰ গীতবিলাকত কি, ৰাতিপুৱা আমাৰ মানে একো তালমিহীনভাৱে গায়, প্ৰাত সময় গাব লাগে, যিটো পুৱাৰ গীত আমাৰ উঠাই উঠে বাবু বা তেজৰ কমলাপতি, এনেকৈ প্ৰাত সময় আমাৰ সত্ৰত গায়, সেইটো তাত তালবিহীনভাৱে, আৰু তাৰপিছত প্ৰসংগীয় সুৰত এটা বেলেগ ধৰণে গায়, তাল খোল লৈ বিভিন্ন সুৰত মূল সুৰত থাকে, বিভিন্ন গায়, আৰু কিছুমান মূল সুৰত গায়, এটা মূল সুৰত গায় এটা আছে, সম্পূৰ্ণ মূল সুৰত যেনে পায় পৰি সুৰটো মূল সুৰত সম্পূৰ্ণ গাব এটা, ঠিক তেনেদৰে আমাৰ ঘাটি গোৱা সুৰ বুলি কয়, যে একে ৰাগ ৰাগটো আছে যিটো সেই ৰাগত নহয় বেলেগ ৰাগত এটা দি গায়, যেনে আমাৰ ৰেডিঅ'ত গাই দিয়কচোন আমাৰ পপুলাৰ গীত মাই হেৰো, এইটো সুৰটোৰ আচল সুৰ হ'ল বেলুৱা ৰাগৰ, আৰে মাই হে ৰগুকুল চান্দৱাৱে, এইটো সুৰে অৰিজিন, কিন্তু আমাৰ এই সুৰটো আমাৰ সত্ৰৰ মঠৰ চোতালত গায়, এইটো আমাৰ সোহাই ৰাগত গায়, গতিকে সেইটো আমাৰ ঘাটি গহুৰ বুলি কয়, সেনেকুৱা আমাৰ বৰপেটা সত্ৰত সেই তাহানি আটাবোৰবিলাক আছিল কি জানো, আমিতো গাব পৰা নাই, সেইমতে আছিল, সেইমতে এতিয়াও চলি আছে, সেইটো এটা ঘাটি গহুৰ বুলি কয়, আৰু এটা ভাঙনি সুৰ, যে এইটো মূল সুৰত গায় আৰু মাজত ভাঙনি দিয়ে, এনেকুৱা ধৰণে গায়, আইসকলৰ গাঁৱৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ, থিয় নামত গোৱা বৰগীত নাম আকাৰে গায়, জোনা আকাৰে গায়, তাৰ ষ্টাইলটো বেলেগ বেলেগ বেলেগ ৰাগ দি গায়, ওজাপালিত গোৱা তাৰ যিটো ৰাগ আছে সেই ৰাগত নাই, বেলেগ ৰাগত গি নাচি বাগি গায়, গতিকে এনেকুৱা ধৰণৰ আমাৰ যেনে উদ্ধৱ চলহু আমাৰ আছে, আৰে উদ্ধৱ চ, এইটো সুৰ অৰ্জুন সুৰ নহয়, এইটো হ'ল কি বোলে এমত কাৰণে ৰাগতহে গায়, এইটো সুৰ হয়, এইটো নাম মানে এনে অৰ্জুন সুৰটো শ্ৰী ৰাগত গায়, উদ্ধৱ চলহু গোকুলে লাই, কি সুন্দৰ, কৃষ্ণই কৈছে উদ্ধৱ তুমি যোৱাচোন মোৰ গোকুল ৰাস, মই এৰি আহিছোঁ, মোৰ গোপীবিলাকে কেনেকৈ আছে এবাৰ খবৰ লৈ আহা, এতিয়া উদ্ধৱৰ কৃষ্ণৰ কথা

0: উদ্ধাৰ হৈ গৈছিল। সেই কথাখিনি বৰ হেৰি, তেওঁলোকে কান্দি কান্দি আছে,
1: সুন্দৰ হয় এটা এটা মানে কাহিনী আছে।
0: মোক দেখা নাপালোকে কান্দি আছে, সামৰ বিনে তেলেকে যুগ যায় এনেকৈ গোপীবিলাকৰ হেৰি হৈছে, তুমি যোৱাচোন। এইটো গীতটো এনেই কৰোঁ সুৰ, কিন্তু আমাৰ যিটো আমি গাইছো নৃত্যত ব্যৱহাৰ কৰাৰ কাৰণে গাইছিলোঁ, তাৰ সুৰটো বেলেগ। এনেহেন আমাৰ সত্ৰত কিন্তু আছে, এইটো আমি গীত ঘাটি বুলি কওঁ, ঘাটি গোৱা সুৰ বুলি কয়।
1: তেজৰে কমলাপতি যদি আপুনি গাব লগা হয়,
0: তেজৰে কমলাপতি আমি মূল সুৰ, সেইটো
1: আপুনি কেনেকৈ গাব কওকচোন।

0: সনবিলাকত প্ৰায় মই আৰু এজন মোৰ লগত আছিল, তেওঁ ডিচেম্বৰত ৰিটায়াৰ হ'ল, তেওঁ খুব লাগি ভাগি আমি দুয়োজন, তেওঁ আধুনিকত বেছিকৈ লয় এই বৰগীত এইবিলাকত মই লৈ তেওঁলোকক শিকাই বুজাই
1: মিউজিক এটা বিষয় হিচাপে কিন্তু তথাপি মিউজিকৰ টিচাৰ কিন্তু
0: নাই,
1: যিখিনি কাম আপুনিয়ে কৰি আছে নহয় জানো, তেখেতসকলক আপুনি সাধাৰণতে কি শিকায় মিউজিক?
0: ক্লাছিকেলৰ, মই ক্লাছিকেলৰ পাছ কৰিছোঁ 94ত নাই পাছ কৰিছোঁ মই ভাতখাণ্ডৰ পৰা নাই তেনেকৈ লৈছিলোঁ। আমাৰ মই আগতে কৈছোঁ যে আমাৰ মোৰ খোলো নাই, মোৰ হাৰমনিয়ামো নাই, একো নাই, এই ক'ৰবাত যাই অলপ সেই সময়ত মোৰ গুৰু আছিল প্ৰয়াত খগনস্থাত অসমৰ প্ৰথম বিশাৰদ, তেওঁ শিকাইছিল, তেওঁৰ এখন স্কুল আছিল বৰপেটাত, আমাৰ এতিয়াও আছে স্কুলখন, স্কুলখন এতিয়া চেঞ্জ হৈছে অলপ, ডি চি অফিচৰ গুৰুতে, তাতে শিকিছিলোঁ, তেনেকৈ শিকিছিলোঁ আৰু অলপ অলপ টিউশ্যন কৰি অলপ পইচা পাতি দিব পাৰিছিলোঁ। তাৰ মাজে সেই ক্লাছিকেলটো শিকাই অলপ ভাল হৈছে, বুজি পাইছোঁ কথাটো যে বৰগীতবিলাকত আমি গাইছোঁ যদিও কিছুমান সুৰ তাৰ চম ফাক এইবিলাক বুজি পোৱা নাছিলোঁ, তে সেইটো যাই তাতে অলপ লাভ হৈছে মোৰ।
1: গতিকে আপোনাৰ সেই কিন্তু তাৰ আগৰ পৰা অকণমান ৰাগৰ জ্ঞানটো আপোনাৰ ক্ষেত্ৰত হৈছে,
0: সেইটোতো হৈছে
1: পৰিৱেশত,
0: সেইটোতো হৈছে
1: হয়,
0: তথাপি কিছুমান থাকে ৰাগৰ, ৰাগ পেলাই ভালকৈ গাইছোঁ, তো এই সেইটোত ক্লাছিকেলৰ অলপ যাৰ কাৰণে অলপ ভাল হৈছে, নিজৰ বুজি পোৱাত অলপ সহজ হৈছে
1: হয়।
0: আগতে ধৰক
1: এতিয়া মই এটা অন্য কথালৈ আহোঁ, আকাশবাণীত যিটো আপুনি বাণীবন্ধনৰ কাৰণে আহে, ইমানবোৰ গীত বাণীবন্ধন কৰিছে, আকাশবাণীৰ পৰিৱেশটোত ইয়াততো ধৰা বন্ধা কিছুমান নিয়মৰ ভিতৰত কৰে, ইমান অমুকটো বজাব লাগিব, এইটো অমুকটো বজাব নোৱাৰে, এই ধৰণৰ কিছুমান কথা আছে, চ' আকাশবাণীৰ পৰিৱেশটো আপুনি যিটো পাইছে সেইটোৰ অভিজ্ঞতা কেনেকুৱা আপোনাৰ ইয়াত বাণীবন্ধন কৰিবলৈ আহোঁ?
0: মই আকাশবাণী কেতিয়াও মানে মই পাহৰিব নোৱাৰোঁ যে আকাশবাণীৰ কাৰণে মই বহুত আগবাঢ়ি গৈছোঁ, এইটো সঁচা কথা। মই প্ৰগ্ৰাম আগতে আমি প্ৰগ্ৰেম বহুত পাইছিলোঁ, সেইটো এটা প্ৰগ্ৰাম পাৰ লগে লগে ভাগকৈ ভালকৈ প্ৰেক্টিছ কৰিব লাগিব, এই চম ফাকৰ কথা কৈছোঁ, চম ফাকটো ভালকৈ জানিব লাগিব, ইয়াতে সেই গম পাওঁ এইটো অলপ গণ্ডগোল আছে, ৰিহাৰ্চেল দিওঁতে গম পাই চম ফাকৰ অলপ গণ্ডগোল আছে।
1: এনেই সাধাৰণতে আপুনি কাক কাক পাইছিলে ইয়াতে যেতিয়া আকাশবাণী?
0: ইয়াতে মই প্ৰভাত শৰ্মা চাৰক পাইছোঁ, আৰু ৰাণা দাক পাইছোঁ, তাৰপিছত হায়দৰ আলী তেওঁক পাইছোঁ, ৰেকৰ্ডিংবিলাক কৰিছিল, আৰু আমাৰ হেৰি আছিল যে জয়হৰিদা, তাৰপিছত আমাৰ ৰমেন দাক পাইছোঁ, ৰমেন চৌধুৰী, অনুপম চৌধুৰী পাইছোঁ, তেওঁক
1: পাইছোঁ,
0: এইবিলাক বিখ্যাত বিখ্যাত পাইছিলোঁ
1: সংগীতজ্ঞতা।
2: সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড শুনিলে, তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই।
3: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ,
5: বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
6: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
7: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
8: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
9: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
10: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
11: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইদেউৰ পুলনি।

ৰেডিঅ'ৰ পুলমিৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰৰ দৰে এইবাৰো 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হ'ব। নিয়মিত যোগ অভ্যাস কৰিলে শৰীৰ আৰু মন সুস্থ কৰি ৰাখিব পাৰি। বিভিন্ন ধৰণৰ শাৰীৰিক লাভালাভসমূহ হৈছে নমনীয়তা আৰু শক্তি বৃদ্ধি, হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সুস্থ কৰা, মানসিক চাপ অৱসাদ দূৰ কৰা, একাগ্ৰতা বৃদ্ধি কৰা ইত্যাদি। সেয়েহে আহক আমি সকলোৱে যোগ অভ্যাস কৰোঁ আৰু এটি সুন্দৰ জীৱনশৈলী বাছি লওঁ।

0: প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছো জ্যোতিনগৰ হতদল সাহিত্য সভাৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতে শুনো আহক দীপালী বৰাৰ কণ্ঠত বৰগীত।
1: নমস্কাৰ, মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগী মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত ৰাগ ধনশ্ৰী তালপৰী।

0: অনুষ্ঠানত এইবাৰ শুনো আহক সুস্নাতা গোস্বামী আৰু মেঘালী ভৰালীৰ কণ্ঠত কবিতা পাঠ।
1: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৰচিত কবিতা অসমীয়া ডেকাৰ উক্তি। শক্তিপুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধীবী ময়েই ধনঞ্জয় মৃত্যুক কৰিছো জয়। ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকা ল'ৰা অগ্নিময় ময়ে ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাও তুৰ্য। মোৰ পোহাৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি। কৰিম জগত জয় নবীন সূৰ্যময় উপচি আহিব পোহৰৰ ঢল লুইতৰ দৰে ফেনে ফুটুকাৰে ফেনিল শুভ্ৰজ্যোতি প্ৰপাতৰ জল হাতীপতিয়েদি ঐৰাবাটেদি কত নগৰৰ

অনুৰাধা ভৰালীৰ কণ্ঠত কাৰ্বি গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি আধুনিক গীত, পৰিৱেশন কৰিব আতিফা চৌধুৰীয়ে।

0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক দীপিকা দেৱী কলিতাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম তোমাৰ পৰাই এখন সাগৰ। সাত সাগৰ সিপাৰৰ পৰা যি বিচাৰি আহিছা সেইটোৱে এটা উত্তম গীত, অবিৰাম শুনি থাকিব পাৰি, আমনিও নালাগে, সদিচ্ছাৰে তাতেই হ'ব পাৰে তিনিওকাল সমভাগী। তুমি সুৰ বিচাৰি চলাথ নকৰিলে ভেটিবান নাখাই জাতি অজাত, সেৱতা নাফালিলে ঐক্যতাৰ, সেন্দুৰ পিন্ধাব নোৱাৰি ঐনিতমৰ, বঞ্চনাৰ অনুভৱত পুৰঠ নোহোৱাজনে মাটিৰ উধানো বগাব নোৱাৰে, শিলৰ পাহাৰ বহুত দূৰৰ কথা। বিচৰাতেই পোৱা হ'লে তুমি প্ৰেৰণাৰ লহৰ, হাতৰ তলুৱাত বাক খৰা, অজগৰডাল ক'ত চিনি পাবা, খোপনিৰ চন্দেৰে বিজুলী ৰাণীৰ গাত বগাব পৰাজনে সৃষ্টি কৰিব পাৰে ইতিহাস বিচাৰি চলাথ কৰা এখন ইপাৰ সিপাৰ সংযোগী দলং। প্ৰকৃত সত্যনাৰৰ কাহিনীক থপিয়াই অনাৰ বাটত প্ৰবাহিত হ'ব পাৰে তোমাৰ চেঁচা তেজত গভীৰ উত্তাপ, সংগীবিহীন হ'লেও সাগৰে মহাসাগৰ হ'বলৈ যত্ন কৰা প্ৰলুব্ধৰ সুৰৰ দৰে, সংগীবিহীন হ'লেও সাগৰে মহাসাগৰ হ'বলৈ যত্ন কৰা প্ৰলুব্ধৰ সুৰৰ দৰে। ধন্যবাদ।
0: অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক মেঘালী ভৰালীৰ কণ্ঠত লোকগীত।

ইমান পৰে শ্ৰোতাসকলে, জ্যোতিনগৰ শতদল সাহিত্য সভাৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে লোপামুদ্ৰা নেওগৰ কণ্ঠত এইবাৰৰ গীতটিৰ ৰচনা অজিত কুমাৰ বৰদলৈৰ

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে লোপামুদ্ৰা নেওগৰ কণ্ঠত ক্ৰমে নগেন বৰা আৰু অজিত কুমাৰ বৰদলৈ ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে প্ৰাসংগিক।
1: প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ মৃদুস্মিতা খাটনিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াই।
1: আপোনাক প্ৰাসংগিক অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
1: বৰ্তমান সময়ত দেখিছো ঋতু পৰিৱৰ্তন বা বতৰ পৰিৱৰ্তন হোৱাৰ লগে লগে জ্বৰ, কাহ, চৰ্দি আদি বিভিন্ন ৰোগে শিশুৰ পৰা আবাল বৃদ্ধ বনিতা সকলোকে আক্ৰান্ত হৈছে আৰু এই ৰোগটোৱে মানুহৰ শৰীৰত যেতিয়া সংক্ৰমণ হয় ই বহুদিন ইয়াৰ প্ৰভাৱ থাকে। ইয়াৰ আঁৰত কি বুলি ভাবে আপুনি আচলতে?
2: হয়, বৰ্তমান এতিয়া আমাৰ সকলোৱে জ্বৰ, চৰ্দি, কাহ বা সকলোৰে ঘৰতে এইটোৰ পৰা এটা কমন প্ৰব্লেম হৈ পৰিছে। চ' এই জ্বৰ, চৰ্দি, কাহ বা আমি যোনটো কওঁ কমন ফ্লু বুলি, এইটো এটা ছিজনেল বেমাৰ হয় বা ভাইৰাছযুক্ত বেমাৰ হয়, ভাইৰাছ এটাই কৰে। সেইটোৰ নাম হৈছে ইনফ্লুৱেঞ্জা। চবতকৈ কমন ইনফ্লুৱেঞ্জাই কৰে। ইনফ্লুৱেঞ্জা ভাইৰাছটো হৈছে এটা ভাইৰাছ, সেইটো কাৰণে আমি কমন বস্তুটো হ'ল কি এইটো এজন মানুহৰ পৰা ইজন মানুহলৈ বিয়পি যায়। যদি এখন ঘৰত এজন মানুহৰ জ্বৰ হয় সেইকাৰণে আমি দেখিব পাওঁ যে এইটো আমাৰ কথাৰ পৰা বা আমাৰ কাহৰ পৰা যোনবিলাক ড্ৰপলেটছ আহে সেইটোৰ পৰা বিয়পে, বা নৰ্মেল আমাৰ চৰ্দিৰ যোনবিলাক ছিক্ৰিচন থাকে তাৰ পৰা বিয়পিব পাৰে। এটা মানুহৰ যেতিয়া ষ্টাৰ্ট হয় গোটেই ঘৰখনেই আক্ৰান্ত হয় একেটা চিমটমৰ পৰা। এইটো এটা ছিজনেল বেমাৰ আৰু মোষ্টলি আমাৰ বাৰিষা কালিটোত বা যেতিয়া গৰম আৰম্ভ হয় বা নৰ্মেলি যেতিয়া ছিজনৰ চেঞ্জ হয় সেইটো সময়ত এই ভাইৰাছটোৰ
1: এতিয়া এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বা যিসকল আক্ৰান্ত হৈছে সেই আক্ৰান্ত ব্যক্তিসকলে কি কি ঔষধ সেৱন কৰিব লাগিব বা কি ধৰণৰ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব সেই সম্পৰ্কে অকণ ৰাইজক জনাব নেকি?
2: ইনফ্লুৱেঞ্জা ভাইৰাছ বা কমন কোল্ডটো খুব এটা সাধাৰণ বেমাৰ, চ' এইটো কাৰণে ভয় খাব নালাগে প্ৰথম কথা। দুই নম্বৰতে এইটো ফাৰ্ষ্ট হেৰিটো হৈছে আপোনালোকে অলপমান ইজন সিজনৰ পৰা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, যাৰেই হৈছে অকণমান আঁতৰত থাকিব লাগে হেল্ডি মেম্বাৰ্ছখিনিৰ পৰা। আৰু নেক্সট যদি খোৱাৰ কথালৈ আহোঁ, অলপমান গৰম ফ্লুইডছ বা পানী, চাহ, চুপ এনেকুৱা ধৰণৰ খানা খালে আপোনাৰ আমাৰ উশাহৰ নলীডাল অকণমান সোনকালে ৰিকভাৰ হ'ব পাৰে। যদি খুব কাহ হৈছে বা ডিঙিৰ বিষ হৈছে তেতিয়া ভইচ ৰেষ্ট এটা ভাল অপশ্যন, যিমান পাৰে অকণমান মনে মনে থাকিব চেষ্টা কৰিব।

0: 3 নম্বৰতে গৰম পানীৰ ভাপ যোনটো লওঁ আমি, সেইটো খুব লাভদায়ক। নেক্সট ঔষধৰ কাৰণে যদি আমি আহোঁ, নৰ্মেল কাফ চিৰাপ আমি ল'ব পাৰোঁ, কিন্তু যদি আমি যে ফাৰ্মাচীত গৈ পেলাই পটককৈ এণ্টিবায়'টিক এটা লৈ লওঁ, এণ্টিবায়'টিক ইউজ কৰাটো বৰ বেছি লাভদায়ক নহয়, কাৰণ এইটো ভাইৰেল বেমাৰ ক্ষতিকাৰক হয় ৰেজিষ্টেঞ্চ কৰি পেলাই। চ' আমি অকণমান এণ্টিবায়'টিকৰ পৰা দূৰ থাকিব লাগে। আৰু এইটো 7 দিন থাকে ভাইৰাছ, যিহেতু ই 7 দিন অকণমান অসুবিধা কৰিব, 7 দিনৰ পিছত ই নিজে নিজেই ইয়াৰ এফেক্টটো কমি আহে। চ' কিন্তু 7 দিনৰ পিছতো যদি আপোনাৰ জ্বৰ উঠি আছে বা উশাহ ল'ব কষ্ট পাইছে বা কাহটো নৰখা হ'ল, তেনেহ'লে ডক্টৰৰ সহায় ল'ব লাগে।
1: ডক্টৰ, এতিয়া পানী, গৰম পানী খাব লাগে বা গৰম জুলীয়া জাতীয় বস্তু খাব লাগে, গতিকে এই ধৰণৰ মানুহে সকলোৱে জানাটো উচিত, বা তেওঁলোকে যদি এচি, আজিকালিতো সকলোৰে ঘৰতে এচি আছে, এচি ব্যৱহাৰ হয়, গাড়ীত এচি ব্যৱহাৰ হয়, ইয়াৰ ফলতো এই ৰোগে বেছি মানে অসুবিধা সৃষ্টি কৰিব পাৰে বুলি ভাবে নেকি?
0: এতিয়া এচি বুলি ক'লে আমি গৰমত এইটোৱে প্ৰব্লেম হয় যে একদম গৰমৰ পৰা আহোঁ, তাৰপিছত একদম ঠাণ্ডাৰ এচি 16 ডিগ্ৰী 17 ডিগ্ৰী সোমাই যাওঁ। এই যোনটো টেম্পাৰেচাৰ ডিফাৰেঞ্চ হয়, টেম্পাৰেচাৰ ডিফাৰেঞ্চ মানে ভাইৰাছটো ইন জেনেৰেল এচিৰ পৰা নাহে বা ঠাণ্ডা পানীৰ পৰা নাহে। ভাইৰাছটো যেতিয়া ঠাণ্ডা পায়, ঠাণ্ডাত ই মাল্টিপ্লাই হয়। চ' মাল্টিপ্লাই হ'লে ই এফেক্টটো তাৰ বেছি হৈ যায়। সেইটো কাৰণে আমি কওঁ যে ভেৰিয়েল যেতিয়া এনেকুৱা ধৰণৰ ফ্লু ছিজনত আমি টেম্পাৰেচাৰ ডিফাৰেঞ্চটো এভইড কৰিব লাগে, বা অকণমান এচি বা একদম এক্সট্ৰিমছ অফ টেম্পাৰেচাৰটো এভইড কৰাই ভাল, ৰুম টেম্পাৰেচাৰ বেষ্ট টেম্পাৰেচাৰ হয় ৰিকভাৰীৰ কাৰণে।
1: হয়, এতিয়া এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বা প্ৰতিৰোধ কৰিবৰ কাৰণে ৰাইজে কি উপায় গ্ৰহণ কৰিব লাগিব?
0: হয়, এইটো খুব ভাল প্ৰশ্ন। এতিয়া আমি যেতিয়া এবাৰ বেমাৰটো হৈ যায়, তাতো 7 দিন বা 8 দিন 10 দিন বহুত মানুহৰ ধৰি লওক অসুবিধা এটা হেৰি হয়, কিন্তু ইয়াৰ পৰা প্ৰিভেনশ্যন যোনটো কওঁ আমি, সেইটোৱে একচুৱেলি বেষ্ট ৱেপন হয় ইয়াৰ লগত আমি যুদ্ধ কৰিবলৈ ক'বলৈ গ'লে। ফাৰ্ষ্ট কথাটো হৈছে, আমি যেতিয়া এই ছিজনটো হয় আমি মাস্ক পিন্ধাটো খুব জৰুৰী। ছেকেণ্ড, ফ্ৰিকুৱেণ্টলি যেতিয়াই ছিজনটো বা কোনো ব্যক্তিৰ সৈতে যাৰ এইটো কমন ফ্লু হৈ আছে, যদি তেওঁৰ ওচৰত আহিলোঁ, যে হাত ধোৱাটো, ফ্ৰিকুৱেণ্টলি হেণ্ড ৱাশ্বটো খুব ইম্পৰ্টেণ্ট। 3 নম্বৰ, আপোনাৰ এটা ভেকচিন আহে, সেইটো আমি ইনফ্লুৱেঞ্জা ভেকচিন বুলি কওঁ, সেইটো এই ফ্লু ছিজনটো ষ্টাৰ্ট হোৱা আগতেই যদি আমি লৈ লওঁ, তেতিয়া আমি অকণমান প্ৰটেক্টেড থাকোঁ।
1: এইটো মাৰ্কেটত পোৱা যায় নহয় জানো?
0: হয়, ইনফ্লুৱেঞ্জা ভেকচিনটো এভেইলেবল হয়, বহুত ৰেঞ্জ থাকে, আপুনি নিয়েৰেষ্ট ডক্টৰৰ ওচৰত কথা পাতিব পাৰিব। 7 মাহৰ পৰা দিয়া হয়, 7 মাহৰ বাচ্চাৰ পৰা ষ্টাৰ্ট হয় এই ফ্লু ভেকচিনটো, আৰু আমি সকলোৱে ল'ব লাগে। ইয়াৰলি ওৱান্স এটা ভেকচিন ল'বলগীয়া হয়, আৰু সেইটো প্ৰতি আপোনাৰ ফ্লু ছিজনৰ আগত আইডিয়েল টাইম হয়, কিন্তু বছৰটো যিকোনো টাইমতে আপুনি ল'ব পাৰে।
1: এতিয়া আপুনি কওক যে এই ৰোগৰ লগে লগে আৰু এটা ৰোগে মানুহক খুব অসুবিধাৰ সৃষ্টি কৰিছে, বসন্ত বা আই ওলোৱা বুলি কোৱা হয়। এই বসন্ত ৰোগেও যথেষ্ট ধৰণে প্ৰাদুৰ্ভাৱ ঘটাও আমি দেখিবলৈ পাইছোঁ, ইয়াৰ কাৰণ কি বুলি ভাবে আচলতে?
0: বসন্ত ৰোগটো এটা আপোনাৰ আই ওলোৱা ৰোগটো এটা আৰু এটা বেলেগ ভাইৰাছৰ পৰা হয়, সেইটো হাৰ্পিছ ভাইৰাছ বুলি কোৱা হয়। চ' তাৰ পৰা সেইটো এটা ভাইৰেল বেমাৰ, তাৰ কাৰণেও আকৌ একো তেনেকুৱা ট্ৰিটমেণ্ট আমি লোৱাৰ একো হেৰি নাই। চিম্পল সাধাৰণ খানা খাব লাগে, ফ্লুইডছ এগেইন যোনটো ইম্পৰ্টেণ্ট, কাৰণ যিকোনো ভাইৰেল হেৰি হওক, ভাইৰেল যেতিয়া ইনফেকশ্যন হয় খুব জ্বৰ উঠে, জ্বৰ উঠিলে ডিহাইড্ৰেশ্যন হয়, সেইটো কাৰণে পনীয়া বস্তু বা জুলীয়া বস্তু খোৱাটো ইম্পৰ্টেণ্ট। আৰু এইবিলাক এজনৰ পৰা ইজনলৈ বিয়পে, সেইটো কাৰণে আইচলেশ্যন বা অকণমান দূৰত থকাটো যোগ্য হয়, আৰু 7-14 দিন মানুহ অকণমান বেলেগকৈ থাকিব লাগে, স্পেচিয়েলি যেতিয়া আপোনাৰ স্কিনত থকা হেৰিবিলাক, ঘাঁহবিলাক শুকাবলৈ আৰু তাৰ স্কিনৰ যেতিয়া ছালবিলাক ছিগি যায়, সেই পিৰিয়ডটো সবতকৈ বেছি ইনফেকচিয়াছ মানা হয়। আমি ভাবোঁ ভাল হৈ যায়, ভাল হোৱাৰ পিছত আমি আকৌ একেলগ হৈ যাওঁ,
1: কিন্তু
0: হয় সেই ট্ৰান্সফাৰটো সেই সময়টোত বেছি হয়। সেইটো কাৰণে 7-14 দিন পিৰিয়ডটো যদি কাৰোবাৰ আপোনালোকৰ ঘৰত আই ওলাইছে, এনেকুৱা বৰ বেছি ডাঙৰ ট্ৰিটমেণ্টৰ দৰকাৰ নাই, কিন্তু যদি সেই স্কিনৰ ঘাঁহবিলাক যদি পুজ ওলাইছে, পুজ হৈ গৈছে বা জ্বৰটো একদম নেৰা হৈছে, তেতিয়া আপোনালোকে মেডিকেল হেল্প ল'ব পাৰে।
1: আচ্ছা, আৰু এতিয়া এটা কথা কওঁ, এতিয়া অত্যাধিক গ্ৰীষ্ম প্ৰবাহ হৈছে বা গৰম পৰিছে, এই সময়কণত মানুহে কেনেধৰণৰ আহাৰ বা সুষম আহাৰ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে অকণ ৰাইজক জনাব নেকি?
0: এতিয়া গৰমকালিত আমি প্ৰথম কথাটো হৈছে এগেইন হাইড্ৰেশ্যন, ফ্লুইড, পানী সবতকৈ বেছি ইম্পৰ্টেণ্ট, আৰু অলপমান ঠাণ্ডা বস্তু খোৱা ইম্পৰ্টেণ্ট, যেনেকৈ দৈটো ইনক্লুড কৰিব পাৰে আপোনালোকৰ খানা, দৈ এটা খুব ভাল প্ৰ'বায়'টিক, পেটটোও ঠাণ্ডা কৰে, আৰু চব্জি শাক এইবিলাক বস্তু মানে ভেজিটেৰিয়ান চ'ৰ্চবিলাক বেছি অফ কৰিব লাগে আমাৰ, কাৰণ নন ভেজিটেৰিয়ান বস্তুবিলাক হজম কৰিবলৈ অকণমান টান হয়, চ' অলপমান ভেজিটেৰিয়ান

0: ফ্লুইড ফাই মানে ভেজিটেৰিয়ান হেৰিত ফাইবাৰ থাকে, মানে আপোনাৰ ভেজিটেবলবিলাকত। সেইটো কাৰণে চব্জিৰ ফাইবাৰটো খুব ভাল, পেটৰ কাৰণে ঠাণ্ডা থাকে, দৈ খাব পাৰে, পানীটো খুব বেছি খাব লাগে, কাৰণ আমি খুব ঘামো। চ' 3 বা 4 লিটাৰ পানী মেক্সিমাম কয়, কিন্তু ডিপেণ্ডিং আপোনাৰ কি হিষ্ট্ৰি আছে সেই হিচাপে। নৰ্মেল যদি একো বেমাৰ নাই তেনেহ'লে 2 to 3 লিটাৰ গুড এনাফ, যদি বেছি ঘামিছে আৰু এক্সট্ৰা 1 লিটাৰ পানী খাব পাৰে। তাৰ লগত কিছুমান বস্তু এভইড কৰিবলগীয়া বস্তু, ঠাণ্ডাত যে আমি কল্ড ড্ৰিংক খাই দিওঁ পটককৈ, কল্ড ড্ৰিংকটো খুব বেয়া এইটো সময়ত খোৱা, কাৰণ আমাৰ শৰীৰটোৰ টেম্পাৰেচাৰটো গৰম থাকে, পটককৈ ঠাণ্ডাটো যেতিয়া খাওঁ যেতিয়া আমাৰ অলপো সেই মই যেনেকৈ কৈছিলোঁ যে অলপো যদি ভাইৰেল ইনফেকশ্যন মাইল্ড হৈ থাকে সেইবিলাক চব বাঢ়ি যায়। চ' ঠাণ্ডা পানী বা কল্ড ড্ৰিংক খালে বা বৰষুণত তিতিলে আমাৰ জ্বৰটো যে আহে সেইটো কাৰণে আমাৰ মাইল্ড মানে ইনফেকশ্যন হৈ থাকে, যোনটো বডি টেম্পাৰেচাৰ চেঞ্জ হোৱাৰ লগে লগে এইবিলাক বাঢ়ি যায়। সেইটো কাৰণে এইবিলাক এক্সট্ৰিম ঠাণ্ডা পানী, ফ্ৰিজৰ পানী, কল্ড ড্ৰিংক এভইড কৰাটো ভাল এইটো সময়ত।
1: আমাৰ সময় হৈ গ'ল, আপোনাক ধন্যবাদ জনাইছো, পুনৰ আকৌ লগ পাম।
0: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত নগাঁও বিশিষ্ট চিকিৎসক ডাক্তৰ মৃদুস্মিতা খাটনিয়াৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

প্ৰাসংগিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে প্ৰসেনজিৎ ফাংচুৰ পৰিচালনাৰে সুৰ সমলয়।

0: প্ৰসেনজিৎ ফাংচুৱে পৰিচালনা কৰা সুৰসমলৈ গীতি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। ওমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত MT চেটেবেলো নামৰ জাহাজখনৰ পৰা 21 গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে প্ৰধানমন্ত্ৰী মোদীক ব্ৰাটিস্লাভাত বিদায় সম্ভাষণ জনায়। ফ্ৰান্সত উপস্থিত হোৱাৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। এই সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমূহৰ নেতৃবৃন্দ আৰু বিশ্ব বেংক তথা আফ্ৰিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেথাৰিয়ে 7ম বাৰৰ বাবে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত

চাৰিটা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাদ বৰাবাণী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 66 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় আঢ়ৈ ঘণ্টাৰ পৰা এঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। সন্মিলনত তেওঁ 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকশাই তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বিষয়ে উল্লেখ কৰে। অহা 21 জুনত পুনৰ হবলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমবিধৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছচিয়েল মিডিয়া এপ্লিকেচনটোৰ পূৰ্বে অসাধু উপায়েৰে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনৰ দিনৰ 2 বজাৰ পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। ওমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত MT ছেটেবেলো নামৰ জাহাজখনৰ পৰা 21 গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। ওমানৰ মাস্কাটত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে জাহাজৰ পৰা উদ্ধাৰ কৰা সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে সদস্যসকলক শুভেচ্ছা জনোৱাৰ লগতে কঠিন সময়তো জাহাজৰ সদস্যসকলে দেখুওৱা দৃঢ় মনোবলৰ শলাগ লয়। দূতাবাসে ভাৰতীয় নাগৰিকসকলৰ কল্যাণ আৰু নিৰাপত্তা সন্দৰ্ভত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। উল্লেখযোগ্য যে MT ছেটেবেলো নামৰ পালাৱৰ পতাকা চিহ্নিত জাহাজখন উভতি অহাৰ বাটত ওমানৰ ছহাৰ উপকূলত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ পাছতে ওমানৰ সামুদ্ৰিক নিৰাপত্তা কেন্দ্ৰই ততালিকে ওমানী কৰ্তৃপক্ষক অৱগত কৰে আৰু উদ্ধাৰ তথা সাহায্য অভিযানৰ আহ্বান জনায়। এই অভিযানৰ জৰিয়তে 21 গৰাকী ভাৰতীয় জাহাজ দলৰ সদস্যক সফলতাৰে উদ্ধাৰ কৰা হয় যদিও এই শোকাবহ আক্ৰমণৰ ঘটনাত 3 গৰাকীকৈ ভাৰতীয় নাৱিকৰ মৃত্যু হয়। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী নেইফিয়ৰিঅ'ই ৰাজ্যখনৰ নাগৰিকসকলক এই লোকপিয়ল কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। সঠিক জনসংখ্যা তথ্যৰ গুৰুত্বত আলোকপাত কৰি মুখ্যমন্ত্ৰী শ্ৰীৰিঅ'ই কয় যে ভৱিষ্যৎ প্ৰজন্মক উপকৃত কৰিবলৈ সঠিক পৰিকল্পনা, কাৰ্যকৰী প্ৰশাসন আৰু নীতি প্ৰণয়নৰ বাবে ব্যাপক লোকপিয়লৰ তথ্য অতি গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰক্ৰিয়াত পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিবলৈ আনকো উৎসাহিত কৰাৰ বাবে জনসাধাৰণৰ প্ৰতি আহান জনাইছে। স্বগণনা প্ৰক্ৰিয়া অহা 30 জুনলৈ আৰু ক্ষেত্ৰ গণনা 1 জুলাইৰ পৰা 30 জুলাইলৈ অব্যাহত থাকিব। চিকাগোত থকা ভাৰতৰ বাণিজ্যিক দূতাবাসত আমেৰিকাত
থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই স্বামী বিবেকানন্দৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীকোৱাত্ৰাই কয় যে সাৰ্বজনীন সম্প্ৰীতি ৰক্ষাৰ

0: ক্ষেত্ৰত স্বামী বিবেকানন্দৰ বাণীসমূহে সদায়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইজন মহান ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই গৌৰৱান্বিত বুলিও শ্ৰীকুৱাট্ৰাই প্ৰকাশ কৰে। বিশ্বজুৰি বেদান্ত আৰু যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লোৱা দাৰ্শনিক চিন্তাবিদ স্বামী বিবেকানন্দ 1893 চনত চিকাগোত অনুষ্ঠিত বিশ্বধৰ্ম সন্মিলনত দিয়া ভাষণৰ বাবে অধিক জনাজাত বুলি তেওঁ উল্লেখ কৰে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলে ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 গলত ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গলশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 গলত ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গলত ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। ওমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত এমটি চেটেবেলো নামৰ জাহাজখনৰ প্ৰায় 21 গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3:00 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু লোকগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ 2টি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত 2টা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিশপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াও উপস্থিত থাকিব। উচ্চতম ন্যায়ালয়ে ভাৰতৰ অনন্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণৰ দ্বাৰা জাৰি কৰা আধাৰ কাৰ্ডক নাগৰিকত্ব, বাসস্থান আৰু আৱাসিক ঠিকনাৰ প্ৰমাণ হিচাপে অপব্যৱহাৰ কৰা বুলি দাখিল হোৱা আবেদন সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছে। এই আবেদনখনত পৰিচয় প্ৰত্যায়িতকৰণৰ বাবেহে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে বুলি কোৱা হৈছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ বি মোহনৰ বিচাৰপীঠে এই সন্দৰ্ভত জাননী জাৰি কৰে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। এই পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতিৰ বুজ লোৱা হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে।

0: প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। এন টি এৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছচিয়েল মিডিয়া এপ্লিকেচনটোৰ পূৰ্বে অসাধু উপায়ে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে এন টি এৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। দৰং জিলাৰ খাৰুপেটীয়া সমীপৱৰ্তী বালিগাঁৱৰ কেইবাখনো ফলমূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু স্বাস্থ্য বিভাগৰ অন্তৰ্গত জিলা সুৰক্ষা বিষয়াই অভিযান চলায়। আৰক্ষীৰ উপস্থিতিত চলোৱা এই অভিযানত বিক্ৰীৰ বাবে মজুত ৰখা ফলত বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে নেকি সেই বিষয়ে বুজ লোৱা হয়। পৰিদৰ্শনকালত কেইবাগৰাকী বিষয়া উপস্থিত থাকে। ভাৰত বাংলাদেশ সীমান্তৰ মানকাছৰ জিৰলেণ্ডত 2 জন শিশু আৰু এগৰাকী মহিলাসহ মুঠ 9 জন বাংলাদেশী নাগৰিক 3 দিন ধৰি আবদ্ধ হৈ আছে। কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত তেওঁলোকক সীমান্তলৈ পঠিওৱা হয় যদিও বাংলাদেশী সীমান্তৰক্ষী বাহিনীয়ে তেওঁলোকক নিজ দেশত পুনৰ প্ৰৱেশৰ অনুমতি দিয়া নাই। এতিয়া আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে সমৰ হাজৰিকাৰ গীত শ্ৰব্য সফুৰাৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ 2টি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

সমৰ হাজৰিকাৰ গীত শ্ৰব্য সফুৰাটিৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ গীত দুটি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযোগে ৰন্ধন গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত বৰ্ষপূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 204,94,00,000 টকা মুকলি কৰি দিছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। দৰং জিলাৰ খাৰুপেটীয়া সমীপৱৰ্তী বালিগাঁৱৰ কেইবাখনো ফল মূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু স্বাস্থ্য বিভাগৰ অন্তৰ্গত জিলা সুৰক্ষা বিষয়াই অভিযান চলায়। শিক্ষা বিভাগৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত শুনিবলৈ পাব।

মধুৰাম তৰণ আলুঞ্জীৰ আৰ্যুদেৰাফি পুথত লুঞ্জীৰ আৰ্যুক চেনাং লুঞ্জী ৰং ডেং কাজিৰং বম লাগে আকাশবাণী গুৱাহাটী মহাবাহু কাৰ্বিং ডেং পেন কাৰ্বিং ডেং কেবা মিডিয়াম ৱে পেন মিটাৰ ফাৰুক লিৰা ক্ৰেই চিৰা তবৰা ফ কিলো হাৰ্চ পেন ফাৰু ট্ৰক চিৰাং গৰা চিৰ কেবলা পেন মেগা হাৰ্চ পেন লে ফাৰু ইচিৰা ইচিৰা তবৰা ট্ৰক হেন লওঁ পুথত আদুন্থ লুঞ্জীৰ আৰ্যুক চেনাং কিলুঞ্জী মংগল সিং ক্ৰো আলুনালুম থে পিচিং আপির বি তোটাংটি মঙ্গল সিং ক্রো কিলুনালুঞ্জির আর্যিক সেনা

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰায় 38 লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ড

0: ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগাবৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
1: এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনে আমাৰ একিউট এনকেফেলাইটিছ চিনড্ৰম বুলি এটা আছে, লগত জেইৰ লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত চি এছ এফ খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12 জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3 জন ৰোগী, 4 জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5 জনৰ মৃত্যু হৈছিল। সাধাৰণতে জ্বৰ উঠিলে মানুহে কাষৰ স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্যকৰ্মীৰ লগত কথাখিনি পাতিব লাগে আৰু জ্বৰ হ'লে মেডিকেল কলেজত আমাৰ ডাইৰেক্ট আহিবও পাৰে, বা যেতিয়া বেলেগ স্বাস্থ্যকেন্দ্ৰলৈ গ'লে তেওঁলোকে যদি পেচেণ্টজনক দেখে যে খুব বেছিকৈ জ্বৰ উঠি আছে বা অলপ ভুলভুকি আছে বা নহ'লে মাথাৰ বিষ হয়, খুব গাৰ বিষ বেছিকৈ হয়, মাথাৰ বিষটো বেছিকৈ আৰু লগতে যদি মানে গলটো বেকা কৰিব নোৱাৰে, সেনেকুৱা ধৰণৰ ৰোগীবিলাকো সাধাৰণতে এটা ছাছপিচনত ভাবি লয় যে হ'ব পাৰে বুলি।
0: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 6 শতাধিক লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতি চালি জাৰি চোৱা হয়। এই সন্দৰ্ভত আয়ুক্ত সচিবগৰাকীয়ে এনেদৰে কয়।
2: কামৰূপৰ উপায়ুক্ত দেৱ মিশ্ৰ মহোদয় মোক ইয়াত আনিছিলে, আনি দেখুৱাইছে, ভাল লাগিছে। গান্ধী মহাত্মাৰ, আমাৰ দেশৰ ৰাষ্ট্ৰপিতা গান্ধী মহাত্মাৰ তেখেতৰ স্মৰণ জেগা, এইটো জেগা 9 জানুৱাৰী 1946 তেওঁ ভিজিট কৰিছিলে আৰু ইয়াত মিটিং কৰিছিলে, স্থানীয় ৰাইজৰ লগত বহি আলোচনা কৰিছিলে, আমাৰ স্বতন্ত্ৰ সংগ্ৰামৰ ওপৰত চৰ্চা হৈছিলে। এনেকুৱা এটা পবিত্ৰ ভূমিত অহা মোৰ সৌভাগ্য বুলি মই মানো, এণ্ড বহুত জন্মৰ পুণ্য। এই জেগাত স্থলত আহি দেখিছো ইয়াৰ পৰিৱেশ বহুত সুন্দৰ, বহুত ভালকে সংৰক্ষণ বি পৰিচালনা কৰি আছে। মই ইয়াৰ স্থানীয় কমিটিৰ ধন্যবাদ ক'ব খুজিছো, এণ্ড উপায়ুক্ত মহোদয় আৰু অন্য জড়িত সকলোক মই ধন্যবাদ ক'ব খুজিছো।
0: মৰিগাঁওতো কুষ্ঠ বাৰ্ধক্যৰ বাবে যোগ শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত এখন প্ৰস্তুতি বৈঠক আজি আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। জিলাখনত যোগ দিৱসৰ লগত সংগতি ৰাখি 20 জুনত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 10 বছৰৰ পৰা 35 বছৰ ঊৰ্ধলৈ মুঠ 4টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষ গ্ৰীণফিল্ড শ্বিলং

0: ইলছৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাট বৰাপানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 66 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজৰ যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমবিধৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ ফলত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছচিয়েল মিডিয়া এপ্লিকেচনটো পূৰ্বে অসাধু উপায়েৰে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। দৰং জিলাৰ খাৰুপেটীয়াৰ সমীপৱৰ্তী বালিগাঁৱৰ কেইবাখনো ফল মূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু স্বাস্থ্য বিভাগৰ অন্তৰ্গত জিলা সুৰক্ষা বিষয়াই অভিযান চলায়। আৰক্ষীৰ উপস্থিতিত চলোৱা এই অভিযানত বিক্ৰীৰ বাবে মজুত ৰখা ফলত বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে নেকি সেই বিষয়ে বুজ লোৱা হয়। পৰিদৰ্শনকালত কেইবাগৰাকী বিষয়া উপস্থিত থাকে। দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজহ শিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ কালি নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78 বছৰ। তেওঁ মঙলদৈৰ সনাতন ধৰ্মসভা, বামুণপাৰা দুৰ্গা মন্দিৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰৰ পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱিকা দাস, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু বিজিত শৰ্মা, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত ইয়াৰ মই কাৰ্বি চলিহা।
2: অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো তুলন্তাচাৰ কেইটিমান স্বৰচিত কবিতা পাঠ।
1: কবিতাৰ শিৰোনাম সেউজীয়া উপত্যকাৰ সপোন। এইখন অসমতে জিলিকি আছে চিৰসেউজীয়া উপত্যকাবোৰ, য'ত আকাশৰ পৰা নিৰ্বিঘ্নে নামি আহে প্ৰখৰ ৰদ, ধাৰাষাৰ বৰষুণ আৰু কত যে ধুমুহা। ইয়াতে এদিন এচাম কোলা মানুহে হাবি বন কাটি পৰিষ্কাৰ কৰিছিল। কোনোবাই মানিছিল কোৰ, কোনোবাই ৰুইছিল পুলি, কোনোবাই দিছিল সাৰ পানী। এটি কলি দুটি পাতেৰে জিলিকি উঠিছিল উপত্যকাখনি। তাৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহাবোৰ কৃত্ৰিম নে প্ৰাকৃতিক মানুহবোৰে আজিও বুজিয়ে নাপালে। ভাবিলে কষ্ট কেতিয়াও অসাৰ্থক নহয়, এদিন সকলো সলনি হ'ব, জীৱনত পৰিৱৰ্তন আনিব নতুন দিগন্তই। কবিতাৰ শিৰোনাম প্ৰকৃতিৰ যাদু। জনা বুজা হোৱাৰ পৰাই তোমাক বহুত ভাল পালোঁ, মোৰ দৰে বহুতেই ভাল পালে তোমাক, মাথো আমি ক'বহে নোৱাৰিলোঁ। লেখজোখ নাই, জীৱনৰ খলাবমা বাটত কত যে আমি উজুতি খালোঁ, কেতিয়াবা জিকিলোঁ, কেতিয়াবা হাৰিলোঁ। উত্থান পতন, দুখ বিষাদৰ উপশম তোমাৰ বুকুৰ উমতহে পালোঁ। তথাপিতো চকুত চকুত হৈ বহুত ভাল পাওঁ বুলি ক'বলৈ আজিলৈকে সাহস গোটাবকে নোৱাৰিলোঁ। তুমি আমাৰ জীৱনৰ অমূল্য ধন, তোমাৰ বাবেই আমাৰ বুকুৰ বাকৰি কেতিয়াও নপৰে চন। তোমাৰ বন্ধুবোৰ আমাৰো বন্ধু, তোমাৰ শত্ৰুবোৰ শত্ৰু আমাৰো। মাথো দুখ থাকি গ'ল এটাই, ওৰে জীৱন যদিও তোমাৰ সান্নিধ্য পালোঁ, বুকুৰ মাজত সাৱটি তোমাক এগালমান মৰম যাচিব নোৱাৰিলোঁ। কৈশোৰ যৌৱন আৰু জীৱনৰ ভাটি দিয়া বয়স সকলো তোমাৰ কোলাতে পাৰ কৰিলোঁ। তোমাৰ কোলাতে এদিন জন্ম লভিছিলোঁ, তোমাৰ কোলাতে চিৰদিনৰ বাবে এদিন আমি মুদিম চকু। কবিতাৰ শিৰোনাম সেউজীয়াৰ গান। দুটি ওঠত তোমাৰ সেউজীয়াৰ গান, বুকুৰ উমেৰে জীপাল কৰিছা বাগিচাৰ প্ৰাণ। ৰ'দালিৰ চোকা হাঁহিত বৰণ সলাই চালে, বাগিচাৰ মাটিক হাৰুৱা কৰে তোমাৰ এই কোলা কপালৰ ঘামে। চাহগছৰ ডালে পাতে শিপাতে কিমান যে কৰুণ গাথা লিখা আছে, পুৱাটিয়ে সাৰ পোৱাৰ পৰা গধূলিলৈকে কটা ছিঙা ফটা আঙুলিয়েই নাচে অসমী আইৰ বুকুত ইমূৰৰ পৰা সিমূৰলে। মাদলৰ চেউত উঠলি উঠে আনন্দৰ জোৱাৰ, ঝুমৰৰ তালত মতলীয়া হৈ পাহৰা এবুকু হাহাকাৰ। সেই ফাগুনে কিৰিলি মাৰে উৰুখা পজাত, বিষাদৰ কোলা মেঘে আলফুলে উমলি থাকে তোমাৰেই উঙলিব ধৰা সপোনৰ বুকুচাত। হে মোৰ চাহ বাগিচাৰ শ্ৰমিক, হে আই অসমীৰ নিৰ্বোধ খনিকৰ, তোমাৰ খহটা হাতৰ পৰশতে বাগিচাৰ সেউজীয়াবোৰে প্ৰাণ পাই উঠে, গৌৰৱেৰে ফুলি উঠে বুকু সোণৰ অসমৰ। নিহকিন হৈও তুমি যিদৰে শুৱনি কৰিছা বিশ্বৰ বিলাহী মেজ, কোনে বাৰু ভাবিব পাৰে চাহপাতৰ কাপত যে নিগৰে তোমাৰ কলা দেহৰে ঘাম আৰু তেজ। হে বৰ অসমৰ নীৰৱ ভাস্কৰ, তোমাক জনাও শতকোটি প্ৰণিপাত, দহুদিহে গুঞ্জৰিত হওক তোমাৰেই জয়গান, চিৰদিনেই জিলিকি থাকক বিশ্বত সেউজীয়া চাহ বাগিচাৰ এটিকলি দুটিপাত। কবিতাৰ শিৰোনাম অৱহৰি অনুভৱ। বুকুখন অলপ গধুৰ গধুৰ, চকুৰ আগত ভাঁহিছে স্মৃতিৰ পৃষ্ঠাবোৰ, কৰ্মক্ষেত্ৰৰ মিতিৰালিবোৰ, চৌদিশ আজি নিমাওমাও, মোৰ গাত জিলিকিছে সময়ৰ আঁচোৰ। বহুতো চিনাকি মুখ, বহুতো চিনাকি হাঁহি আঙুলিৰ ফাঁকেৰে সৰকি পৰিল, বাজিছে মাথো স্মৃতিৰ বাঁহী। সকলোৰ সোঁতত এই বিদায় বেলাত সকলো বিলীন হ'ল, ঘড়ীৰ কাঁটাডাল একেই গতিত ঘূৰিছে, মোৰ বাবেহে আজি সময়বোৰ থমকি ৰ'ল। কাইলৈৰ পৰা নাথাক

থাকে আর অফিসলৈ যোৱাৰ খৰখেদা মনৰ কোণত বাজিব মাথো মিঠা তিতা বেদনাৰ এক সুমধুৰ হাৰমনিকা প্ৰাপ্তিৰ জুলুঙাখন ভৰি পৰিছে বহুতৰে আশীৰ্বাদত পিছে হেৰুৱাৰ দুখ থাকি যাব আজীৱন এই বুকুৰ মাজত নতুনত্বৰ আদৰণি আৰু পুৰণিৰ বিদায় নহয় সমাজৰ কোনো নতুন নিয়ম বিচ্ছেদৰ অব্যক্ত খণ্টো সহিব নোৱাৰি কাৰণ ই সঁচাকৈয়ে অতি নিৰ্মম কবিতাৰ শিৰোনাম ধনী দুখীয়াৰ দেৱাল কাৰ বাবে হাহাকাৰ তহঁতৰ হৃদয় কিহৰ আশাত ইমান প্ৰতিযোগিতা পুৱাখিনিৰে হেঁপাহ নকলাই কিয় জীৱশ্ৰেষ্ঠৰ ই কেনে নিকৃষ্ট মানসিকতা নিহকিনো আছে এই পৃথিৱীতে কোনোমতে খাই মাথো পেটে ভাতে সিহঁতৰ নাই পুৱা নোপোৱাৰ হিচাপ কচুপাতৰ পানীত এখনি খোলা কিতাপ সুউচ্চ অট্টালিকাৰ এচি ৰুমত থাকিলেই আধুনিক সভ্যতাৰ ৰখীয়া নহয় মাটিত ভৰি নিদিয়া অহংকাৰীও এদিন প্ৰকৃতিৰ বুকুতে হ'ব লাগিব বিলয় যোৰ যাৰ মুলুক তাৰ শুনা নাই জানো এই কথাষাৰ যিমানেই হওক গৌৰৱ অহংকাৰ সময় আহিবই এদিন অস্তিত্ব হেৰুৱাৰ সহায় দে ঐ ধনী দুখীয়াৰ দেৱালখন নিৰ্বাপিত হওক ক্ষুধাৰ জুই খাটি খোৱা লোকেও সপোন ৰচক যুগে যুগে বৈ যাওক মানৱতাৰ নিৰৱধি নয় কবিতাৰ শিৰোনাম জাগ আদিবাসী জাগ জনজাতি জাগ আদিবাসী জাগ জনজাতি উখৰাই ফেক হাঁড়িয়া চোলাইৰ ঘাটি পঢ়ে শুনে আগে ভাৰ ছাড় ৰে ভাই ছাড় অন্ধবিশ্বাস আৰু বেয়া সংস্কাৰ গিলা ছাড় বাগানৰ ভিতৰে কেতনা থাকবি চকু খুলে দেখ বাহিৰে কিৰকম ছোট হৈ গেল এতনা ডাঙৰ হামদেৰ এই পৃথিৱী এ ভাই হাজিৰা উঠাই আধা পেট খাই কেতনা থাকবি ভগৱান ভৰসাই বিজনেছ কৰ নকৰি চাকৰি নিৰক্ষৰতাই যে তোদৰ দুশ্মন লাগে আৰু তৰা কখন বুজা পাবি খাখনাৰ স্বভাৱ ছড়ে দে গো মাখনা নিচিনা হ বেটা বেটিকে সাহস দে পুৰাকৰ অদেৰ জীৱনৰ লক্ষ্য বাপেৰ পিছে পিছে বেটা যায় মায়েৰ পিছে বেটি অৰাই যদি কোনো নাই ভাবে বলন গো কিৰকম হবে হামদেৰ এই জাতিৰ উন্নতি কবিতাৰ শিৰোনাম নষ্ট জীৱন বালিচৰত অট্টালিকা সাজিছা গভীৰ বিশ্বাস আৰু পচন্দৰ চাগে তোমাৰ সেই ভূমিডোখৰ তুমি হয়তো বৰ বেছিকৈ ভাল পাইছা কেতিয়াবা ঈৰ্ষা ভৰা ৰূপলাৱণ্যৰ সাগৰ দেখিছানে দেখা নাই যদি জলকুঁৱৰীৰ জলক্ৰীড়া চাবা তুমি পিছে সেই সাগৰীয় ফেনতে বুৰিলা জোনাকত চিকমিকোৱা মায়াবিনী পানীতে ওপঙিলা সাৰ পাই উঠা বন্ধু চকু মেলি এবাৰ চোৱা এতিয়াও পাৰ কৰিব পাৰা সেই দুৰ্যোগ দুৰ্জয় সিন্ধু আত্মবিশ্বাস গঢ়া পৰাজয়ত প্ৰশয় নিদিবা বিচলিত নহবা তিল মানুহ কবিতাৰ শিৰোনাম তুমি আহিবা বুলি তুমি আহিবা বুলি এসাগৰ আশাৰে খুলি থৈছোঁ পজাখনৰ আটাইবোৰ দুৱাৰ খিৰিকী মাথো খালী হাতে নাহিবা দেই পাৰিলে সাৱটি আনিবা এগালমান তৰাফুলীয়া জোনাক চিৰসেউজীয়া চাহ বাগিচাৰ গলিবোৰত হাতে হাত ধৰি আগুৱাই যাম পাতিম আমি অন্তৰংগ আলাপ তুমি আহিলে এজাৰ ফুলিব সোণালুৰ হালধীয়াই মন উতনুৱা কৰিব কৃষ্ণচূড়াই জুৰিব নৱজীৱনৰ গীত ৰাধাচূড়াই ৰুন্দিব শিৰিচৰ ডালত ৰদালিয়ে আঁকিব সোণালী সপোন তোমাৰ কোমল গোলকীয়া গালত তুমি আহিবা বুলি নিজম নিহাৰ নীৰৱতা ভেদি বালিমাহীয়ে বজাইছে সুমধুৰ বাঁহী কবিতাৰ শিৰোনাম দেহি ঐ দেহি ঐ আকৌ আহিলি তই উতনুৱা পচুৱাই যাক হৈ বাৰু কচোন ক আন্ধাৰ নামি আহোঁতে পোহৰৰ বাটেৰে ৰিণিকি ৰিণিকি ক'ৰ পৰা ভাসি আহে বিষাদৰ সুৰ এটি তোৰ আকাশে বতাহে হেৰৌ শুনচোন শুন মেঘালী আকাশত বাজিছে মাদল পাহাৰে ভৈয়ামে দেখিছোঁ খৰাপাতৰেই সমদল পিছে তই ফাকুৱাৰ ৰংবোৰ গালে মুখে সানি হিয়াৰ সিপালৈ প্ৰেমৰ বৰষুণত তিতি কোন বিশ্বাসঘাতক প্ৰেমিকৰ জালত পৰি আউলি বাউলি হৈ চৌদিশে উৰুৱাই ধূলি কৰি ফুৰিছ আজি ইমান বলিয়ালি দেহি ঐ আমে দেখোন মলিয়ালে কঠালেও পেলালে মুচি তই বাৰু পাহৰিলিয়ে নেকি কথা দিছিলি যে আকৌ লগ পাম বুলি কবিতাৰ

0: দুনাম পপিয়া তৰা সাগৰ যেতিয়া নামি আহে এটুপ এটুপকৈ মেঘাচন্ন আকাশৰ পৰা চিৰাল ফাট মৰা হৃদয়ে দীঘলকৈ হুমুনিয়াহ কাঢ়ে থুতৰিলৈকে ওলমি আহে অব্যক্ত বেদনাৰ ভাষা জিলিকি উঠে সোঁৱৰণিৰ সোধ জীপাল হয় আবেগৰ ধৰা তুমি কোন মই কোন চিনিয়ে নাপাওঁচোন যেন সৰি পৰা পপিয়া তৰা
1: ইমানপুৰে শ্ৰোতাসকলে তুলন্তাছাৰ স্বৰচিত কবিতা পাঠ শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো প্ৰতিমা দিগালৰ চুটিগল্প পদধ্বনি।
2: বাটেদি কোনোবা যোৱাৰ শব্দ শুনি মিনিয়ে চাকিটোলৈ বাহিৰলৈ আহি চাই পঠিয়ালে। পিছে মানুহজনে একো সঁহাৰি নজনাই নিজ বাটে খৰধৰকৈ গুচি গল। হয়তো কোনোবা বাটৰুৱা। তাই আকাশখনলৈ এবাৰ মূৰ তুলি চালে, কিন্তু ঘন কুঁৱলীৰ বাবেই কিজানি জোনটো নীৰৱে পোহৰ বিলাই থকা স্বত্তেও সকলোবোৰ অস্পষ্ট। অলপ সময় নীৰৱে গভীৰভাৱে আকাশলৈ তাই মনে মনে চাই ভিতৰলৈ সোমাই আহিল। কুঁৱলীয়া আগুৰা পৃথিৱীখনৰ দৰে আজি তাইৰ মনটো গুমা। অনন্দিতা হোৱাহেঁতেন তাই কোনোবা ৰোমান্টিক কবিৰ দৰে আকাশখনলৈ চাই আপোন পাহৰা হ'লহেঁতেন। পিছে আজি তাইৰ বাহিৰত থাকিবলৈ অকণো মন নগ'ল। তাই ৰন্ধা বঢ়াৰ কাম আজি অলপ সোনকালেই হ'ল। লালা আৰু মুনিক খুৱাই বুৱাই চৌকাৰ ওচৰতে বস্তাৰে বিচনা এখন পাৰি শুবলৈ দিলে। তাই নিজে দমৰীয়া কেঁচুৱাটো লৈ চৌকাৰ ওচৰতে বহি নিজৰ হাতখন গৰম কৰি কেঁচুৱাটোক গা সেকি আছে। তাইৰ যে মানুহজন এতিয়াও আহি পোৱাহি নাই, তেওঁৰ অপেক্ষাত এই শীতৰ ৰাতিও তেনেদৰে তাই বহি আছে। দিনটো কামৰ ভাগৰৰ টোপনিয়ে হেঁচা মাৰি ধৰিছিল যদিও গিৰিয়েক নহাৰ বাবে টোপনি পলাই পত্তং দিছিল। চৌকাৰ ডগবগীয়া ৰঙা ৰঙৰ অঙঠাবোৰলৈ তাই একেথৰে চাই থাকিল। কিছুমান ছায়া মায়া ছবিহে অগাদেৱা কৰি থাকিল। তেতিয়া তাই উদ্ভিন্ন যৌৱনা, তেজে ফুটু ফুটু কৰা গাল, আইনা চাই নিজক অপেচেৰি হোৱাৰ সময়। তাই বাটেদি ওলাই গ'লে বাটৰ ডেকাবুঢ়াই তাইলৈ এবাৰ হ'লেও চায়। বাটৰ তিনিআলি চাৰিআলিবোৰত জুম বান্ধি থকা ল'ৰাবোৰ থাকিলেতো কথাই নাই, ই যেন সিহঁতৰ অঘোষিত নিয়ম। খং উঠিলেও তাই উত্তৰ নিদিয়ে। বাগিচাটো একেই পৰিৱেশ, চাহাব বাবুৰ কুদৃষ্টিৰ পৰা নিজক ক'তনো লুকুৱাব। বাগিচাৰ কামত যোগদান কৰাৰ প্ৰথম অৱস্থাত তাইৰ তাত কাম কৰাৰ একেবাৰে ইচ্ছা নাইকিয়া হৈ গৈছিল। পিছে নগ'লেওচোন নহয়, ঘৰত আই কৰা মানুহৰ সংখ্যাতকৈ খাওঁতাহে বেছি। দেউতাকৰ ক্ৰমে বয়স হৈ আহিছে, অলপ কাম কৰিলেই ভাগৰ লাগে। মাক বেমাৰী, ভায়েকত সৰু হৈ আছে। এদিন মিনিৰ দেউতাক খোৱা খাতখন ঠিক কৰাবলৈ কাঠমিস্ত্ৰী এজন মতাই আনিলে। মিস্ত্ৰীজনেও আহি কামত লাগি গ'ল, দেউতাক কামলৈ ওলাই গ'ল। মাকৰ গা বেছি বেয়া হোৱাৰ বাবে তাইক দেউতাকে কামলৈ যাবলৈ মানা কৰিছিল। তাই মাকক চোৱা চিতা কৰিবৰ বাবে সেইদিনা ঘৰত থাকিল। মিস্ত্ৰীজনৰ নাম বুধুৱা, মাকৰ লগত পুৰণা লাইনত থাকে। তাৰ দেউতাক মিনিৰ দেউতাকৰ পুৰণা বন্ধু আছিল। পিছে সি দেউতাকক বৰ কম বয়সতে হেৰুৱাইছিল। এতিয়া সিহঁতৰ সংসাৰত মাক আৰু সি, এইখিনি কথা মিনিয়ে দেউতাকৰ পৰা গম পাইছে। তাইৰ মাকক খোৱা বোৱা দিয়াৰ পিছত তাইৰ কাম নাইকিয়া হ'ল। সেইবাবে বহুদিন নিলিপা বেৰখনৰ লিপাৰ কথা ভাবি পুৱাই গোটাই থোৱা গোবৰখিনি মাটিৰ লগত মিলাই তাই বেৰ মুচিবলৈ আৰম্ভ কৰিলে। মাজে মাজে মাকৰ খবৰ লৈ থাকিল। এপাকত বুধুৱাকো চাহ জলপান দিলে। কামৰ ব্যস্ততাৰ মাজত বিকট আৰ্তনাদ শুনাত তাই বুধুৱাৰ পিনে দৌৰি গ'ল। গৈ দেখিলে সি হাতুৰীৰে নিজৰ বুঢ়া আঙুলিটো মাৰি লৈছে আৰু এখন তেজৰ লৈ তাৰ আঙুলিৰ মাজেদি বৈ আহিছে। তেজ দেখি বিশ্ৰুতি হেৰাই কি কৰিম কি নকৰিম বুজি নাপাই পিৰালিৰ দাঁতিত থকা গেন্দা ফুলৰ পাত মোহাৰি তাৰ ডুব পোৱা আঙুলিত লগাই দিলে। পিছে বুধুৱা পুনৰ কামত লাগি গ'ল। তাৰ কাণ্ড দেখি মিনিৰ তালৈ মৰম লাগিল। এটা সময়ত কাম শেষ কৰি সি যাবলৈ ওলাল। দেউতাকে দি যোৱা পাওনাখিনি তাই তাক দিলে আৰু ক'লে, ৰাতি এবাৰ গৰম তেলৰ শেষ দিবা, কিয়নো দেউতাকৰ এনেকৈয়ে কেতিয়াবা কটা ছিঙা হ'লে মাকক গৰম তেলেৰে শেষ দিয়া তাই বহুবাৰ দেখিছে। এয়া আৰম্ভণি অধ্যায় আছিল সিহঁতৰ প্ৰেমৰ কাহিনী। ইয়াৰ পিছত লোকচকুৰ আঁৰত মুকলি আকাশৰ তলত মনৰ বতৰা দিয়ালোৱা চলি থাকিল। তাই বাগিচাৰ কামলৈ যোৱাৰ সময়ত সি শৰীৰ ঘুমটিত বহি তাইলৈ চাই থাকে। কেতিয়াবা লুজেন, কেতিয়াবা মিঠাপান এখন সি তাইক কিনি দিয়ে। মিনিৰ লগৰীয়া ফোনমণি সীতা চিলাহঁতে তাইক জোকায় সোধে, তহঁতি চকে চকে

0: কান্দা পাই হবলা কেঁচুৱাটো কান্দিলে। তাৰ কান্দোনত মিনিৰ চম্বিত আহিল, তাক নিচুকাবলৈ পিয়াহটো গুজি দিলে আৰু মাটিত শুৱাই ৰখা বাকী সন্তান দুটাক গৰম কাপোৰেৰে ভালকৈ ঢাকি দিলে। আধা জ্বলা খৰিৰ টুকুৰা এটাৰে চৌকাৰ ছাইখিনি খুচৰিলে অঙঠা বিচাৰি। ক'ৰবাত দূৰৰ পৰা কুকুৰা ডাক এটা ভাহি আহি থকা তাই শুনিলে। তাই তেতিয়াও কাণখন সজাগ কৰি ৰাখিলে, জানোচা তাই শুনিব বিচৰা পদধ্বনি শুনিবলৈ পায়।
1: ইমানপৰে শ্ৰোতাসকলে প্ৰতিমা দিগালৰ চুটি গল্প পদধ্বনি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো যোগ প্ৰশিক্ষক লক্ষ্মী গগৈয়ে যোগ সাধনাৰ সচেতনতাৰ ওপৰত আগবঢ়োৱা বাৰ্তা।
2: যোগাসন মানৱ জীৱনৰ এক এৰাব নোৱাৰা অংশ। 2026 বৰ্ষৰ যোগ দিৱসৰ মূল মন্ত্ৰ হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। বৰ্তমান যুগত চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত মানুহৰ আয়ুস বৃদ্ধি পাইছে, কিন্তু কেৱল দীঘলীয়া জীৱনেই যথেষ্ট নহয়। আজিৰ যুগত বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ বৃদ্ধি পাইছে, তেনেস্থলত কিন্তু মানুহবোৰৰ ৰোগীয়া হোৱাও আমি দেখিবলৈ পাইছোঁ। সুস্থ সক্ৰিয় স্বাৱলম্বী আৰু মানসিকভাৱে সুখী জীৱন যাপন কৰাটো সমানেই গুৰুত্বপূৰ্ণ। যোগাসন কেৱল শাৰীৰিক ব্যায়ামেই নহয়, ই শৰীৰ মন আৰু আত্মাৰ মাজত সমতা স্থাপন কৰাৰ এক প্ৰাচীন পদ্ধতি। আধুনিক জীৱনৰ ব্যস্ততা, মানসিক চাপ আৰু অনিয়মিত জীৱনধাৰাৰ মাজত যোগাসনৰ গুৰুত্ব বহুত বেছি। যোগাসনৰ ফলত শৰীৰ সুস্থ ৰাখে, শৰীৰ নমনীয়ৰ শক্তিশালী কৰে, মাংসপেশী আৰু সন্ধিবোৰ সুস্থ ৰাখে, ৰক্ত সঞ্চালন উন্নত কৰে। যোগাসনৰ ফলত মানসিক চাপ কমাই উদ্বেগ হতাশা আৰু চিন্তা হ্ৰাস কৰে, মনক শান্ত আৰু একাগ্ৰ কৰে, নিদ্ৰাৰ মান উন্নত কৰে, ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে, শ্বাস প্ৰশ্বাসৰ ক্ষমতা বৃদ্ধি কৰে। প্ৰাণায়াম আৰু যোগাসনে ফুচফুচৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, শৰীৰত অধিক অক্সিজেন যোগান ধৰে, জীৱনশৈলী উন্নত কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে, ইতিবাচক চিন্তাধাৰা গঢ়ি তোলে, শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ সহায় কৰে। এতিয়া জানো আহক পদ্মাসনৰ বিষয়ে। পদ্মাসন যোগাসনৰ এক শ্ৰেষ্ঠ ধ্যান আসন। মেৰুদণ্ড পূৰ্ণ আৰু শক্তিশালী ৰাখে, শৰীৰৰ ভংগীমা উন্নত কৰে, কঁকাল নমনীয় কৰে, আঁঠু আৰু গোৰোহাৰ সন্ধিবোৰ শক্তিশালী কৰে, পেশীৰ স্থিৰতা বৃদ্ধি কৰে, শৰীৰৰ ভাৰসাম্য উন্নত কৰে, দীঘলীয়া সময় বহি কাম কৰাসকলৰ বাবে উপকাৰী, পিঠি বিষৰ সমস্যা কিছু পৰিমাণে হ্ৰাস কৰাত সহায় কৰে, শৰীৰক স্থিৰ আৰু নিয়ন্ত্ৰিত কৰি তোলে, ৰক্ত সঞ্চালন সুসংগত কৰে। মানসিক উপকাৰিতাৰ বিষয়েও অলপ জানো আহক। মন শান্ত কৰে, উদ্বেগ আৰু মানসিক চাপ কমায়, একাগ্ৰতা বৃদ্ধি কৰে, স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে, ইতিবাচক চিন্তা বৃদ্ধি কৰে, নিদ্ৰাহীনতা কমোৱাৰ সহায় কৰে আৰু মানসিক স্থিৰতা আনে।
1: ইমানপৰে শ্ৰোতাসকলে যোগ প্ৰশিক্ষক লক্ষ্মী গগৈয়ে যোগ সাধনাৰ সচেতনতাৰ ওপৰত আগবঢ়োৱা বাৰ্তা শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈহি। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। আজি বিয়লি 5:55 আৰু সন্ধিয়া 7:05 এটি বৃন্দগান। ছয় বাজি 10 মিনিটত কৃষিজগত অনুষ্ঠানত গ্ৰীষ্মকালত হাঁহ কুকুৰাৰ যতন সম্পৰ্কে ডক্টৰ শ্বাহজাহান আলীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। 6:40 লাভলী ৰয় কণ্ঠৰ ভজন। 7:00 নিউ বাতৰি। 7:20 আকৌ শুনোৱা হওক। 7:35

ভিতৰত পূবালীৰ সুৰ অনুষ্ঠানত মহেশ ৰাভা আৰু লগৰীয়া সকলে গোৱা ৰাভাগী। 7:45 লোপামুদ্ৰা নেওগৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ 2026 এই সম্পৰ্কে হোৱা এক আলোচনাৰ প্ৰথম খণ্ড। আলোচনাটিত ভাগ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুসীম ঘোষে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 8:20 সুৰৰ শৰাই অনুষ্ঠানত আজিৰ শিল্পী ভাস্বতী ডেকা, সুৰ সংৰচনা জয়ন্ত দাসৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান, চিত্ৰগীতৰ সময় নিশা 9:00। 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 ৰামধেনু। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত ফুল গোস্বামীৰ গল্প আৰু পলাক্ষী দলবৰুৱাৰ কবিতা শুনিবলৈ পাব, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত মধখৰীয়া গীতানগৰৰ আবিৰ সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটি শুনিবলৈ পাব এখনি আলেখ্য, জ্যোতিৰ জ্যোতি। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ ইংৰাজী পাঠ, লেডি টু গডৰ প্ৰথম খণ্ড, পাঠ যুগুতাই আগবঢ়াব মনীষা ৰাজখোৱাই। কাইলৈ নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানত উদয় ভানুৰ চৰিত্ৰৰ 9ম খণ্ড, মামণি ৰয়চম গোস্বামী মূল উপন্যাসৰ অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 7:30 সুকম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পীসকল ক্ৰমে দিলীপ দাস, সমবেত কণ্ঠ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, বীৰেন্দ্ৰনাথ দত্ত আৰু ভূপেন হাজৰিকা। 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিলীপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 জিলাৰ ৰেহৰু। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগ মালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য, ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা, আগবঢ়াব কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মূৰ্চনা ভূঞাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 1:20 গুণীৰাম ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি। 1:35 গীত পিটাৰ জোচেফে বজোৱা ভায়লিনত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক এটি বৃন্দগান, ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

0: জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত বৃন্দকান্তি শুনিলে।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু তেতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু চি এন জি প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা

0: উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি সন্ধিয়া কিছু সময়ৰ পাছতে দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰী সিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিৰ্বিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ কুইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱ আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে এইচ পি ভি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতি আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি অহা সৰু আইৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়ে তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতিৰো মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণ এছ, অতিৰিক্ত মিছন সঞ্চালক ডাঃ মনোজ চৌধুৰীকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
1: এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনেই আমাৰ একিউট এনকেফেলাইটিছ চিনড্ৰম বুলি এটা আছে, লগত জেইৰ লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত চি এছ এফ খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12 জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3 জন ৰোগী, 4 জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5 জনৰ মৃত্যু হৈছিল। সাধাৰণতে জ্বৰ উঠিলে মানুহে কাষৰ স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্যকৰ্মীৰ লগত কথাখিনি পাতিব লাগে আৰু জ্বৰ হ'লে মেডিকেল কলেজত আমাৰ ডাইৰেক্ট আহিব পাৰে, বা যদি বেলেগ স্বাস্থ্যকেন্দ্ৰলৈ গ'লে তেওঁলোকে যদি পেচেণ্টজনক দেখে যে বহুত বেছিকৈ জ্বৰ উঠি আছে বা অলপ ভুলভুকি আছে বা নহ'লে মাথাৰ বিষ হয়, খুব গাৰ বিষ বেছিকৈ হয়, মাথাৰ বিষটো বেছিকৈ, আৰু লগতে যদি মানে গলটো বেকা কৰিব নোৱাৰে, সেনেকুৱা ধৰণৰ ৰোগীবিলাকো সাধাৰণতে এটা ছাছপিচনত ভাবি লয় যে হ'ব পাৰে বুলি।
0: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2 জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1 জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰব্ৰজন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা হোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত

0: হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমান চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনীয়তাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী হাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কাৰ্যসূচীত ডায়েৰিয়া প্ৰতিৰোধযোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়মসন্মতভাৱে হাত ধোৱাৰ অভাৱেই ডায়েৰিয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুৰ ৰোটা ভাইৰাছ ভেকচিন গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকৰ্মীসকলে গুৰুত্ব আৰোপ কৰে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্ন্যাসীৰ আগমন ঘটিছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচী প্ৰবৃত্তি হ'ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব।
1: কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলৰ সুবিধাকৰণৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি প্ৰস্তুতি লৈছে। যিসকল যাত্ৰী কামাখ্যালৈ আহিব তেওঁলোকৰ খোৱা পানীৰ ব্যৱস্থা, চিকিৎসা, অহা যোৱা ৰাস্তা তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা লৈছে। তাৰোপৰি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চিচি কেমেৰা, স্ফাট, স্কাউট এণ্ড গাইড, NCC এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক তেওঁলোকে লৈছে। সম্পূৰ্ণভাৱে ব্যৱস্থাৱলী হৈছে আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে যিসকল যাত্ৰীয়ে সেই সময়ছোৱাত মা কামাখ্যা দেৱালয়লৈকে আহিব।
0: চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু CNG প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছো আজিৰ কৃষি জগত। আজিৰ কৃষি জগতত আমি আলোচনা কৰিবলৈ লৈছো হাঁহ কুকুৰাৰ গ্ৰীষ্মকালীন যতন এই বিষয়ত। আৰু এই বিষয়ত কথা পাতিবলৈ আজি দুগৰাকী সমল ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছো। এগৰাকী এয়া পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী সঞ্চালক ডক্টৰ শ্বাহজামান আলী, নমস্কাৰ। আৰু আনহাতে এয়া পশু চিকিৎসা তথ্য বিষয়া ডক্টৰ অনিল শইকীয়া,
4: নমস্কাৰ।
3: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমি হাঁহ কুকুৰাৰ গ্ৰীষ্মকালীন যতনৰ বিষয়ে আমি পাতিবলৈ লৈছোঁ কাৰণ দেখিবলৈ পোৱা যায় কাৰণ গাঁৱে ভূঞে বাৰীৰ পিছফালে বা মুকলিভাৱে যি

0: হৈ যায় লগে লগে গ্ৰীষ্মকালীন হোৱা মানে কি উত্তাপটো বাঢ়ি যায়। উত্তাপটো যেতিয়া বাঢ়ি যায় তাৰ কেইবাটাও কাৰক আমি দেখিবলৈ পাওঁ হাঁহ কুকুৰা চৰাইবিলাকৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰে। প্ৰথমতে আহিব যে ইণ্টেষ্টাইনেল গাট হেল্থ যিটো কাৰণে খাদ্য নলীত প্ৰভাৱ এটা পৰা দেখা যায়। কেনেকুৱা ধৰণৰ প্ৰভাৱ যে যেতিয়া উত্তাপটো বেছি হয় কুকুৰাবিলাকে নিজকে সেই উত্তাপৰ পৰা বচোৱাৰ কাৰণে সিহঁতক যিটো ৰক্ত চলাচল ৰক্ত চলাচলটো ডাইভাৰ্ট কৰি দিয়ে স্কিনৰ ফালে যে বেছিখিনি ৰক্ত চলাচল যাতে স্কিনৰ ফালে যায় নিজকে কুল ডাউন কৰাৰ কাৰণে। তাৰ ফলত ইণ্টেষ্টাইনৰ ফালেদি ৰক্ত চলাচলৰ পৰিমাণ কমি যায় ফলত ইণ্টেষ্টাইনটোৰ ভিতৰত এটা ইনফ্লামেশ্যন হয় অৰ্থাৎ ফুলি উঠে। ফুলি উঠাৰ লগে লগে সহজতে যিবিলাক বেক্টেৰিয়া আছে কিছুমান এবাণ্ডেণ্টলি পোৱা যায় যেনে ইকোলাই চালমনেলা মাটিতে থাকে য'ত আমি চৰাইবিলাক ৰাখোঁ সেইবিলাক এৰিয়াতে এইবিলাক উভৈনদী হৈ আছে। এই বেক্টেৰিয়াবিলাক ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে সুবিধা লাভ কৰে যাৰ ফলত এই বেক্টেৰিয়াবিলাক ইণ্টেষ্টাইনৰ জৰিয়তে ব্লাড ষ্ট্ৰিমত গৈ বেমাৰৰ সৃষ্টি কৰি সহজতে সংক্ৰমণ কৰিব পাৰে। দুই নম্বৰ হ'ল পেইণ্টিং হয় যেতিয়া বেছি গৰম হয় আমাৰ কৃষক ৰাইজে ভালকৈ জানে যে যেতিয়া গৰম হয় গৰম হোৱাৰ লগে লগে কুকুৰাবিলাকে মুখ মেলি উশাহ লয়
1: দেখিবলৈ পাওঁ
0: পেইণ্টিং হোৱা বুলি কওঁ আমি বৈজ্ঞানিকভাৱে। পেইণ্টিং মানে কি কুকুৰাবিলাকৰ কোনো ঘাম ওলোৱাৰ ব্যৱস্থা নাই। আমাৰ যেনেকুৱা গ্ৰন্থি আছে যিবিলাক গ্ৰন্থিৰে ছালৰে ঘামটো বাহিৰ হৈ যায় যাৰ ফলত আমি আমাৰ ভিতৰৰ উষ্ণতাটো কিছু পৰিমাণে কণ্ট্ৰল কৰিব পাৰোঁ কিন্তু কুকুৰাবিলাকত তেনেকুৱা কোনো ধৰণৰ ছিষ্টেম নাই। সেইটোৰ কাৰণে তেওঁলোকে নিজকে ঠাণ্ডা কৰাৰ কাৰণে কুকুৰাবিলাক ঠাণ্ডা হোৱাৰ কাৰণে বডিটো পেইণ্টিং কৰে অৰ্থাৎ ভিতৰৰ গৰমটো উলিয়াই দিয়াৰ কাৰণে নিশ্বাসত সিহঁতে ভিতৰৰ পৰা জলীয় বাষ্প কিছু উলিয়াই দিয়ে ফলত হয় কি ডিহাইড্ৰেশ্যন হ'ব আৰু লগতে তাৰ যিটো পিএইচ বা বডিত যিটো পিএইচ থাকিব লাগে পিএইচটো গণ্ডগোল এটা হৈ যায় এলকালচিছ হয় তাৰমানে এচিডিকৰ পৰা যিটো থাকিব লাগে নৰ্মেল সেইটোৰ পৰা খাৰজাতীয় বস্তুটো বেছি হৈ যায় ফলত হ'ব কি এলকালচিছ হোৱাৰ লগে লগে সেইটো এটা বডিটোৰ এটা নিগেটিভ ইম্পেক্ট আনিব আৰু লগতে এক্সেলবিলাক ফৰ্মেশ্যনতো অসুবিধা হ'ব ফলত গৰম অহাৰ লগে লগে এই পৰিঘটনাবিলাকে উৎপাদনত যথেষ্ট হেম্পাৰ কৰে। কণী উৎপাদনৰ ক্ষেত্ৰতে হওক বা মাংস উৎপাদনৰ ক্ষেত্ৰতে হওক যথেষ্টখিনি নিগেটিভ এটা ইম্পেক্ট আহি যায়। এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সহজতে কিছুমান আমি উপায় ল'ব পাৰোঁ বা ৰাইজসকলে সেইটো যদি অৱলম্বন কৰে তাৰ পৰা কিছু পৰিমাণে হ'লেও প্ৰতিকাৰ লাভ কৰিব।
1: হয় হয়
0: প্ৰথম কথাটো হ'ল যে আমি মানুহবোৰে কি কৰোঁ যেতিয়া গৰমত আহোঁ তেতিয়া এগিলাচ পানী ঠাণ্ডা পানী যদি কোনোবাই দিয়ে তেতিয়াহ'লে আমি খুব আত্মসন্তুষ্টি লাভ কৰোঁ পানী গিলাচ খাই শৰীৰটো জোৰ পৰি যায়। ঠিক তেনেকুৱা কুকুৰা হাঁহবিলাকৰো ঠাণ্ডা পানীৰ যথেষ্ট প্ৰয়োজন আছে গতিকে আমি সিহঁতে যিহেতু আমাৰ ওপৰত ডিপেণ্ডেণ্ট আমি ৰাতিপুৱা সন্ধিয়া বা দিনত তিনি চাৰিবাৰমান পৰিষ্কাৰ ঠাণ্ডা পানী যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব। আগতে মই এষাৰ কথা কৈ গ'লো যে এলকালচিছ হয় পিএইচটো গণ্ডগোল এটা হৈ যায় গতিকে যিহেতু পিএইচটো নৰ্মেল কৰাৰ কাৰণে পাৰিলে আমি তাত অলপমান নেমু ৰস দিব লাগিব যিটো সচৰাচৰ মানুহো কৰোঁ আমি যেতিয়া অত্যধিক গৰম লাগে তেতিয়া আমি অলপ নেমু পানী খাই লওঁ পিএইচটো কণ্ট্ৰল কৰাৰ কাৰণে। সেই কথাই কুকুৰা হাঁহবিলাকৰ ক্ষাৰকীয় গুণটো কমাবৰ কাৰণে পাৰিলে আমি অলপ যদি নেমু ৰস দি দিওঁ বা ইলেক্ট্ৰলাইট যদি কিবা কিনি আনি পেলাইও তাত সংযোজন কৰি দিওঁ তেতিয়াহ'লে নিশ্চয় কুকুৰাকেইটা তাৰমানে বৰ আৰামত থাকিব তাৰ ফলত আমাৰ উৎপাদনত যিটো
1: ব্যাঘাত
0: নজন্মিব। ঠিক তেনেকুৱা দুই নম্বৰ আহিলে ছেটটো যিমান পাৰোঁ আমি ছেটটো এনেকুৱা ধৰণে বনাব লাগিব যে গৰম যেতিয়া পৰে ভিতৰত যাতে বতাহ চলাচল খুব ধুনীয়াকে হৈ যায় ভিতৰৰ গৰমটো
1: আবদ্ধ হৈ যাতে নাথাকে
0: অকণমান
1: বতাহ ওলাওক
0: গতিকে অলপমান বিজ্ঞানসন্মতভাৱে ওচৰৰ যিবিলাক আমাৰ পশু চিকিৎসক আছে তেওঁলোকৰ লগতো আলোচনা কৰি কিমান কুকুৰা পুহিম আমি কিমানখিনি এৰিয়া হ'লে ভাল হ'ব হিটটো কিমান দিলে ভাল হ'ব বতাহ চলাচল কেনেকুৱা ধৰণে হ'ব কোনটো দিশত বনালে ভাল হ'ব এই কথাবিলাক তেওঁলোকে জানি ল'ব পাৰে। তথাপিও মই যিহেতু আমাৰ এটা আলোচনা হৈ আছে মই জনাব বিচাৰোঁ যে সদায় আমি উত্তৰ কি পূব পশ্চিমাকৈ ঘৰবিলাক বনাওঁ ঘৰটো অলপ ৰেইজ হ'ব লাগে যাতে পানী
1: জমা
0: সোমাব নোৱাৰে আৰু খুব ধুনীয়াকৈ বতাহ চলাচল কৰাৰ ব্যৱস্থা থাকিব লাগে অৰ্থাৎ মুক্ত এটা এৰিয়াত ঘৰটো বনাব পাৰিলে ভাল চাৰিওফালে বৃহৎ বৃহৎ ঘৰ আছে ডাঙৰ ডাঙৰ ঘৰবিলাক আছে তাৰে মাজত যদি আমি কুকুৰাৰ ছেটটো বনাই দিওঁ ঘৰটো বনাই দিওঁ কোনো ফালৰ পৰা বতাহ যদি নুসুমায় তেতিয়াহ'লে গৰমৰ দিনত বৰ ক্ষতিকাৰক হ'ব সেইটো।
1: হয় হয় আৰু এটা কথা এতিয়া আমি দেখিছোঁ যে আমাৰ পোৱালিবিলাক যেতিয়া আনে ফাৰ্মলৈ পোৱালিবিলাক আনে তাতো বায়োসিকিউরিটির কথাটো থাকিবই, জৈব সুরক্ষার কথাটো থাকিবই। গতিকে

0: মৰ্টেলিটি নহয় যে তেনেকুৱা নহয়, যিখিনি মই কথা কৈ গ'লোঁ যে টেম্পাৰেচাৰ মেইনটেনেঞ্চৰ কাৰণে ধৰক ঠাণ্ডা পানী, প্ৰয়োজনীয় ঠাণ্ডা পানীখিনি দি থাকিব লাগিব, বেলেঞ্চ ডায়েটটো দিব লাগিব। কিন্তু হাঁহৰ ক্ষেত্ৰত হয় কি, হাঁহ পানী বৰ প্ৰিয় হাঁহৰ কাৰণে, খোৱা পানীৰ কথা কোৱা নাই মই, এনে পানীত গৈ পেলাই হাঁহে ফূৰ্তি পায়। গতিকে কিন্তু পানীত গৈ ফূৰ্তি পায় বুলি আমি য'তে ত'তে পানীত এৰি দিব নোৱাৰোঁ। আমি এৰি দিওঁতে সাৱধান হ'ব লাগিব যে যিটো পণ্ডত পুখুৰীত যদি আমি এৰি দিওঁ, পুখুৰীটো চাফ চিকুণ হয়নে নাই, তাত যদি চাৰিওফালৰ পৰা লেতেৰা আৱৰ্জনাবিলাক আহি পৰিছে, সেই সময়ত যদি আমি হাঁহবিলাক এৰি দিওঁ, তাত গৈ কেতিয়াও লাভৱান নহয়, বৰঞ্চ তাত পৰা বেমাৰ লৈ আহিব, মৃত্যুমুখত পৰিব। গতিকে আমি সদায় যেতিয়া পুখুৰীত দিওঁ তেতিয়া পুখুৰীটো চাফ চিকুণ হয় নে চাব লাগিব, নিজৰ পুখুৰী যদি হয় তেতিয়াহ'লে অলপ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিব লাগিব, বীজাণুবিলাক নাশ কৰাৰ কাৰণে ধৰক পটাচিয়াম পাৰমাংগনেটে হওক বা ফিটকিৰি হওক, তেনেকুৱা ধৰণৰ বস্তু কিছুমান দিব লাগিব মাজে সময়ে। তাৰ উপৰি অতিৰিক্তভাৱে যদি কোনোবা তাপ তেনেকুৱা পুখুৰী নাই, তাপ কিছুমানো আমি দিব পাৰোঁ। তাপবিলাক অলপ ডাঙৰ তাপ যদি দি দিওঁ, তাত যদি পৰিষ্কাৰ ঠাণ্ডা পানী দি দিওঁ, তাত কি হাঁহবিলাকে অলপমান যদি সাঁতুৰি থাকে, বডিটোও ঠাণ্ডা হ'ব আৰু লগতে সিহঁতৰ এক্সাৰচাইজ যিটো বিচাৰে হাঁহবিলাকে সেইটো পাই থাকিব। গতিকে আমি কৃত্ৰিমভাৱে কিছুমান তাপ দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। যিসকলে ধৰক 10 হাঁহ পুহিছে বা 5 হাঁহ পুহি ঘৰৰ যিটো নিউট্ৰিশ্যন সেইটো ফুলফিল কৰি আছে, তেখেতসকলে তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে।
1: এইখিনিতে আমাৰ চিতাকৰণৰ কথাটো আহি পৰে। এই চিতাকৰণ সন্দৰ্ভত কিছু কথা জনাব নেকি অনিল শইকীয়াই?
2: আমাৰ যিটো হাঁহ পোহে বা মুৰ্গী পোহে, আমাৰ তেওঁলোকে এইটো এইটো ছিজন, গৰম ছিজনত বিভিন্ন ধৰণৰ বেমাৰে এইখিনিত এটেক কৰে। গতিকে আমি কিছুমান ভেকচিন দি থ'ব লাগে। ভেকচিনকেইটা দি থ'লে হয়তো গোটেই বছৰটোৰ কাৰণে কুকুৰা বা হাঁহখিনি বাচি থাকিব। বিভিন্ন ধৰণৰ ভেকচিন আছে, যেনে কুকুৰাৰ ক্ষেত্ৰত ৰাণীক্ষেত এটা ডাঙৰ বেমাৰ, যিটো বেমাৰত আৰু মুৰ্গী মানে বাচি নাথাকে। এইটো যেতিয়া এটেক কৰে তেতিয়া মুৰ্গীবিলাক বাচি নাথাকে। ঠিক তেনেকৈ হাঁহৰ ক্ষেত্ৰত ডাক প্লেগ আছে। গতিকে আমি এটা ছিজনত, ঠিক গৰম ছিজন পৰাৰ আগে আগে আমি যদি হাঁহ বা কুকুৰাখিনিক আমি ভেকচিন দি থওঁ, তেতিয়াহ'লে এই গোটেই বছৰটোৰ কাৰণে হাঁহ কুকুৰাখিনি বাচি থাকিব।
1: ঠিক মাৰ্চ এপ্ৰিল মাহত হয়তো চিতাটো দি দিয়াটো ভাল নহয়,
0: তেনেকুৱা নহয়। আচলতে বয়সৰ লগে লগে চিতাবিলাক আৰম্ভ হৈ যায়। ধৰক কুকুৰাৰ ক্ষেত্ৰত আমি জন্মৰ দিনাৰ পৰাই কিছুমান চিতা দিয়াৰ ব্যৱস্থা কৰা হয়, যে মেৰেক্স ডিজিজ বুলি এটা বেমাৰ আছে, সেইটো যাতে নহয়, ওৱান টাইম ভেকচিন দিলে হয়, এবাৰ দিলে হয়, সেইটো জন্মৰ দিনাখনেই দিয়া হয়। যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে, হেচাৰি আছে বা ব্ৰিডিং ফাৰ্ম যিসকলে মেইনটেইন কৰি আছে, উন্নত জাতৰ পোৱালি যোগান ধৰে, তেওঁলোকে মেৰেক্স ভেকচিনটো তেওঁলোকৰ ফাৰ্মতে দিয়াৰ ব্যৱস্থা কৰে। তথাপিও মই ক'ম যে তেওঁলোকে দিছে বা নাই যিহেতু আমি দেখা নাই, গতিকে আমি অনাৰ পিছত পাৰিলে মেৰেক্স ডিজিজ ভেকচিনটো দি ল'ব লাগে, ওৱান টাইম দিলে হয়। তাৰমানে ভেকচিন দুই ধৰণৰ আছে, কিল ভেকচিন আছে আৰু লাইভ ভেকচিন আছে। কিল ভেকচিনৰ তাৰমানে ইফেক্টিভনেছটো বেছি, কিল ভেকচিনটো দিলে ভাল হয়। এবাৰ যদি আমি কিল ভেকচিন দি লওঁ, দিয়াৰ পিছত আমি লাইভ ভেকচিন দি থাকিলে হৈ যায় সময়ে সময়ে। এতিয়া ধৰক আমাৰ ডক্টৰ শইকীয়াই যিটো কথা ক'লে যে ভেকচিন ৰাণীক্ষেত বুলি যিটো তেওঁ ক'লে, খুব মাৰাত্মক বেমাৰ এই ৰাণীক্ষেত বেমাৰৰ কাৰণে বিভিন্ন ধৰণৰ ভেকচিন আহিছে আজিকালি, বিভিন্ন ষ্ট্ৰেইনো আছে। গতিকে প্ৰথমতে আমি যদি কিল ভেকচিন এটা দি লওঁ, সাধাৰণতে 5 আমি দি লওঁ, দিয়াৰ পিছত আমি মাহে মাহে যদি লাইভ ভেকচিন, সেইটো দিয়াৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়, পানীত মিহলি কৰি দিলেই হয়। কোনোবাই যদি ভাবে চকুত এটোপালকে দিম, সেইটোও দিব পাৰে, নাকত দিলেও দিব পাৰে। গতিকে অতি সহজতে আমি ভেকচিনটো দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। গতিকে সেই ভেকচিনটো যদি আমি সময়ে সময়ে দি থাকোঁ, তেতিয়াহ'লে হ'ব কি, বডি ইমিউনিটিটো ভাল থাকে, ফলত
1: পটককৈ
0: বেমাৰটো নহ'ব আৰু 2 প্ৰডাকশ্যনটো ভাল হয়। আমি ওৱান টাইম কিল ভেকচিন দিয়াৰ পিছত আমি ধৰক 3-4 পিছতো এবাৰ যদি আমি লাইভ ভেকচিনটো দিছোঁ, তেতিয়া হয়তো বেমাৰটো নহ'ব, কিন্তু বেমাৰটো এটেক কৰিছে, এক্সিবিট হোৱা নাই ক্লিনিকেলি, আল্টিমেটলি তাত এটা ইনফাইটিং চলি আছে বডিত, ফলত হ'ব কি, প্ৰডাকশ্যনটো হেম্পাৰ হ'ব। প্ৰডাকশ্যনটো যাতে কমি নাযায় তাৰ কাৰণে আমি পাৰিলে নিয়মিতভাৱে লাইভ ভেকচিনবিলাক দি থাকিব লাগে। ঠিক তেনেকুৱা IV বুলি বেমাৰ এটা আছে, যদি কোনোবাই ফাৰ্ম আকাৰত কৰিছে তেতিয়াহ'লে মই ক'ম যে IV ভেকচিনটো দিবই লাগিব।
1: IV
0: বুলি ইনফেকচিয়াছ ব্ৰংকাইটিছ বুলি এটা বেমাৰ আছে, তাৰ কাৰণেও ভেকচিনটো, সেইটো আমাৰ চকুত দিলেও কি, IV ভেকচিনটো অকল ডিপ ব্ৰিকিং কৰিলেও হয়, পানীত দিলেও হয়, তেনেকুৱা
1: খুব সহজে দিব পাৰে,
0: সহজতে
1: নিজে প্ৰয়োগ কৰিব পাৰে।
0: গতিকে তেনেকুৱা ধৰণৰ ভেকচিনবিলাক দিলে কুকুৰাখিনি আমাৰ বিভিন্ন বেমাৰৰ পৰা কি হৈ থাকিব, ছেফ হৈ থাকিব। তাৰোপৰি হাঁহৰ ক্ষেত্ৰত

0: তেওঁ যিটো কথা ক'লে যে হাঁহৰ ক্ষেত্ৰত বৰ বিশেষ ভেকচিন দিবলগীয়া নাথাকে। ৰাণীখেত অৱশ্যে ভেকচিন আজিকালি কিছুমান ঠাইত ব্যৱহাৰ কৰে বুলি শুনিছোঁ, বা দিলে ৰাণীখেত যিহেতু হাঁহৰো হ'ব পাৰে দিব পাৰি, কিন্তু বিশেষকৈ আমাৰ ডাক কলেৰা আৰু ডাক প্লেগ ভেকচিন দুটা অত্যন্ত জৰুৰী দি থাকিব লাগে।
1: এইখিনিতে মই পালকসকলক এটা কথা জনাব বিচাৰিছোঁ, আমাৰ যিবিলাক পশু চিকিৎসালয় আছে অসমৰ বিভিন্ন ঠাইত, তাত কিছুমান ভেকচিন আমাৰ চৰকাৰীভাৱে উপলব্ধ, গতিকে পশুপালকসকলে বা কুকুৰা পালকসকলে তেওঁলোকে ওচৰৰ যিখন স্থানীয় পশু চিকিৎসালয় আছে তাৰ লগত যোগাযোগ কৰি তেওঁলোকে সেই সুবিধাখন ল'ব পাৰে।
0: বিশেষকৈ ডাক ভেকচিনটো বা ৰাণীখেতৰ ভেকচিন বিভাগীয়ভাৱে যোগান ধৰাৰ ব্যৱস্থা আছে, গতিকে তেওঁলোকে সেই সুবিধা
2: ওচৰৰ নিকটৱৰ্তী পশু চিকিৎসালয়ত তেওঁলোকে যোগাযোগ কৰিলে সেই ভেকচিনখিনি পাব পাৰে। এতিয়া আমি যিখিনি আপুনি বেমাৰৰ কথা ক'লে, সেই বেমাৰৰ প্ৰসংগটো অহাৰ কাৰণে মোৰ মনত প্ৰশ্নটো উদয় হৈছে, এই যিটো ডাক প্লেগ বুলি ক'লে বা ৰাণীখেত বুলি ক'লে, যেতিয়া সেই জাকটোত তেনেকুৱা এটা বা দুটা কুকুৰাৰ বা হাঁহৰ যদি তেনেকুৱা দেখে, তেতিয়াহ'লে নিশ্চয় তেওঁ সেই দুটা হাঁহ বা কুকুৰাক আঁতৰাই ৰাখিব লাগিব, সংক্ৰমণ হ'ব পাৰে।
0: সংক্ৰামক হয়, কিন্তু কথাটো হ'ল কি, মই হাঁহ কুকুৰা পালকসকলক এটাই কম কথা যে তেওঁলোকে কি বেমাৰ হৈছে সেইটো লৈ ৰখি থকাৰ কথা নাহে। যেতিয়াই দেখিব যে কোনোবা এটাৰ কিবা অলপ বেলেগ
2: অসুস্থতা
0: দেখিছে, তাৎক্ষণিকভাৱে সেইটোক ছেপাৰেট কৰিব লাগে যাতে সেইটোৰ পৰা
2: নাযায়।
0: গতিকে কিছুমান বেমাৰ আছে সাধাৰণতে গোটেই জাকটোৱে একেলগেই আক্ৰান্ত হয়, সেইটো বাৰু বেলেগ কথা, কিন্তু যিমান পাৰি তেওঁ সাৱধানত লোৱাটো ভাল, খুব সোনকালে আঁতৰাই বেলেগকৈ ৰাখিলে বাকীখিনি তাৰ পৰা পৰিত্ৰাণ পাব।
2: এতিয়া আমি যিহেতু গ্ৰীষ্মকালৰ কথা পাতিছোঁ, গতিকে এই সময়ছোৱাতে আমাৰ বানপানী হয় বহু ঠাইত।
0: হয়, এতিয়া মই দেখি কৈছোঁ, তাৰমানে গ্ৰীষ্মকাল আৰু বৰ্ষাকাল আচলতে এই দুটা কালৰ মাজত বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা নাযায়। গ্ৰীষ্মকাল যদি মাৰ্চৰ পৰা মে মাহত শেষেই হ'ব লাগে, কিন্তু জুনলৈকে জুন জুলাইত আমাৰ ইয়াত গ্ৰীষ্ম বেছি প্ৰভাৱ বেছি হয়।
2: আমি যদিও গ্ৰীষ্মকালীন কৈছোঁ, আমি আচলতে গ্ৰীষ্ম বৰ্ষা দুয়োটাকে সাঙুৰি
0: কোৱা হৈছে।
2: গতিকে এই বানপানীৰ সময়ছোৱাত যিবিলাক বান আক্ৰান্ত ঠাই থাকে, তাত হাঁহ কুকুৰাৰ কিবা বিশেষ যতন ল'বলগীয়া হয় নেকি, বা তাত যিবিলাক ফাৰ্ম থাকে তাততো পানী সোমায়, গতিকে তেনে ক্ষেত্ৰত কেনেধৰণৰ আগতীয়াকৈ সাৱধানতা ল'ব?
0: সেই কথাটো মই প্ৰথমতেও এবাৰ কৈছিলোঁ যে তেওঁলোকৰ য'ত এতিয়া কি বৰ্ষাকাল অহাৰ লগে লগে তেওঁ ঘৰটোৰ পিনে বেছি নজৰ দিব লাগিব, যে এক নম্বৰ হৈছে ভেটিটো ওখ হ'ব লাগিব যাতে বাহিৰৰ পানী কোনোপধ্যে ভিতৰলৈকে সোমাই নাহে, কাৰণ পানীৰ লগে লগে বিভিন্ন বেমাৰৰ বীজাণু সোমাই আহিব ভিতৰত। তাৰোপৰি যদি ডিপ লিটাৰ ছিষ্টেম বুলি যিটো কওঁ, মাটিত বহে সেইটো ছিষ্টেম হ'লে ভিতৰত যদি জেকা হৈ থাকে, ডেম হৈ থাকিলে বিভিন্ন ধৰণৰ বিশেষকৈ পটলজোৱা যিবিলাক তাৰমানে পেৰাচাইটজাতীয় ডিজিজবিলাক বেছিকৈ হয়, কক্সিডিয়া বেছিকৈ হ'ব, এই ধৰণৰ বেমাৰবিলাক যাতে নহয় ভেটিটো যিমান পাৰে শুকান কৰি ৰাখিব লাগিব। ভেটিৰ ওপৰত সাধাৰণতে আমি কাঠৰ গুড়ি বা তুঁহ এনেকুৱা ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰা হয়, এই বস্তুবিলাক যাতে শুকান থাকে সেই কথাটো লক্ষ্য ৰাখিব লাগিব। দৰকাৰ হ'লে সেইটো মাজে মাজে আমি চেঞ্জ কৰিব লাগিব। আমি শুকান দিনত হয়তো এটা বেটছ, যদি কোনোবাই ব্ৰইলাৰ পুহিছে এটা বেটছ শেষ নোহোৱালৈকে হয়তো চেঞ্জ কৰিবলগীয়া কোনো কথা অহা নাই, প্ৰয়োজন বোধ কৰা নাই, কিন্তু বৰ্ষাকালত হয়তো চেঞ্জ কৰিব লাগিব। তেওঁ সদায় চাব লাগিব ছালখনত কিবা ফুটা আছে নেকি, পানী আহিছে নেকি, বেৰেৰে পানী সোমাই আহিছে নেকি, দৰকাৰ হ'লে কাৰ্টেন দিয়াৰ ব্যৱস্থা কৰিব লাগিব, পৰ্দা চৰ্দা দি পেলাই যাতে পানী ভিতৰলৈ নাহে, ছালখন যাতে ছালৰ পৰা যাতে পানী নোসোমায়, এই কথাবিলাক তেওঁ বিশেষভাৱে মন কৰিব লাগিব। কাৰণ পানী সোমাই যদি ভিতৰত ডেম হয় তেওঁ গোটেই ঘৰটো ভাল, কিন্তু কোনোবা এটা চুকত 2 স্কোৱাৰ ফিট 4 স্কোৱাৰ ফিটত ডেম হৈ গৈছে, তাৰ পৰাই বেমাৰটো আহি যাব পাৰে। গতিকে কোনো পধ্যে যাতে ভিতৰটো কোনো ক্ষেত্ৰতে ডেম নহয়
2: হয়
0: সেই কথাটো তেওঁ যথেষ্ট
2: মন দিব লাগিব, সাজু হ'ব লাগিব সেইমতে। এতিয়া আমি হাঁহ কুকুৰা প্ৰধানকৈ মাংস আৰু কণীৰ কাৰণে পালন কৰা হয়। এতিয়া কণীৰ কাৰণে, কণী উৎপাদনৰ কাৰণেও যিবিলাকে ফাৰ্ম খুলিছে তেওঁলোকৰ সমস্যাবিলাক অলপ সুকীয়া নেকি?
0: কণী হাঁহ তাৰমানে ব্ৰইলাৰ আৰু কণী উৎপাদনৰ ক্ষেত্ৰত অলপ সুকীয়া সুকীয়া এইকাৰণে যিবিলাকে মাংসৰ কাৰণে, আমি সাধাৰণতে যদি কমাৰ্চিয়েলি চিন্তা কৰোঁ, মাংসৰ কাৰণে হ'লে ব্ৰইলাৰ পুহিছে, বা আজিকালি যিবিলাক ডুৱেল পাৰ্পাছ আহিছে, সোণালী হওক বা কি বনৰজা হওক, তেনেকুৱা ধৰণৰ কুকুৰাবিলাক পুহি আছে, মাংস আৰু কণীৰ কাৰণে, কিন্তু বিশেষকৈ মাংসৰ কাৰণে পোহা দেখা যায়। আৰু কণীৰ কাৰণে যিসকলে ব্যৱসায়িক ভিত্তিত কৰিছে তেওঁলোকে ধৰক VV300, VV380 স্কাইলাৰ্ক এনেধৰণৰ কিছুমান
2: জাত
0: বভান্স এইবিলাক জাত পুহি আছে। এতিয়া কথাটো হ'ল কি, কণী উৎপাদনৰ কাৰণে কুকুৰাটো পুহিব লাগিব 1.5 বছৰতকৈও বেছি টাইম এটা কুকুৰা,

0: আজিকালি 1.5 বছৰতকৈ বেছি পোহে, এসপ্তাহ 1 সপ্তাহলৈকে পোহে। আৰু ব্ৰইলাৰৰ কাৰণে পুহিব লাগে আমি মাত্ৰ 5 সপ্তাহ,
1: হয়,
0: গতিকে নিশ্চয় তাৰ পাৰ্থক্য যথেষ্ট,
1: 20 গুণ বেছি সময় পুহিব,
0: বেছি সময় পুহিব লাগে। গতিকে যতনৰ তাৎপৰ্য আহি গৈছে। ইয়াতে হৈছে যে আমি 2-3টামান ভেকচিন দি পেলাই কিছুমান বেমাৰ পিছলৈকে, ধৰক আমি ফাউল পক্স সাধাৰণতে 42 দিনৰ পিছত দিওঁ, আমাৰ ব্ৰইলাৰবিলাক 42 দিন নাথাকেই,
1: হয়,
0: গতিকে তাত ফাউল পক্স দিয়াৰ কথাটো আহে নাই, তেনেকুৱা ধৰণৰ কথাবিলাক জড়িত হৈ আছে। কণীৰ ক্ষেত্ৰত হৈছে কি, ঠাণ্ডা গৰম সকলো ধৰণৰ ছিজন পাব, বেষ্টটোৱে ঠাণ্ডাও পাব গৰমো পাব, গতিকে এই বতৰ চেঞ্জ হোৱাৰ লগে লগে মানুহৰ যেনেধৰণৰ ৰেস্পিৰেটৰী ডিজিজবিলাক বেছি হয়, সাধাৰণতে ঠাণ্ডা গৰম যেতিয়া আহে, কাহ হয়, অলপ অলপ জ্বৰ হয় কেতিয়াবা, কুকুৰাবিলাকৰ তেনেকুৱা হয়, গতিকে ছিজন চেঞ্জ হোৱাৰ লগে লগে তেনেকুৱা ধৰণৰ বেমাৰ যাতে নহয় তাৰ কাৰণে অতিৰিক্ত সাৱধানতা ল'ব লাগিব, বা কিছুমান আমি ঔষধ পাতি ব্যৱহাৰ কৰিব লাগিব। কিন্তু ব্ৰইলাৰৰ ক্ষেত্ৰত হৈছে কি, ঠাণ্ডাত যদি আহি গৈছে ঠাণ্ডাতে শেষ হৈ গৈছে, গৰমত আহিছে গৰমতে শেষ হৈ গৈছে, সাধাৰণতে ঠাণ্ডা গৰম তেনেকুৱা
1: দুটা ঋতু নাপায়,
0: দুটা ঋতু নাপায়,
1: হেৰি নাপায়,
0: গতিকে সেই তাৰ ওপৰত বেছ কৰি তাহাঁতৰ যতনো বেলেগ বেলেগ হৈ যায়। কুকুৰাৰ কণীৰ কাৰণে যথেষ্ট বেছি আমি সাৱধানতা ল'ব লাগিব, প্ৰতিষেধক যথেষ্ট বেছি ব্যৱহাৰ কৰিব লাগিব, মেডিচিনো দিব লাগিব। কিন্তু এই ক্ষেত্ৰত মই এটা কম সুবিধা যিহেতু এটা পাইছোঁ আপোনাৰ জৰিয়তে ৰাইজক জনোৱাৰ কাৰণে, যে ব্ৰইলাৰ মাংস কেতিয়াও ক্ষতিকাৰক নহয়। বহু সময়ত দেখা যায় আমাৰ বহুতো বিজ্ঞ মানুহে ইয়াতে কৈ থাকে যে ব্ৰইলাৰৰ মাংসটো ক্ষতিকাৰক, কেতিয়াও ক্ষতিকাৰক নহয়। ব্ৰইলাৰৰ প্ৰতিপালনৰ ক্ষেত্ৰত কেতিয়াও হৰ্মন ব্যৱহাৰ কৰা নহয়, এটা বদনাম সদায় শুনা যায় যে ব্ৰইলাৰবিলাক ডাঙৰ কৰাৰ কাৰণে হৰ্মন ব্যৱহাৰ কৰে, কোনো ধৰণৰ নিদিয়ে। ইয়াত মাত্ৰ জেনেটিক চেঞ্জ কৰা হৈছে যাতে বৃদ্ধি তাৰমানে খুব সোনকালে ডাঙৰ হয়, আৰু তাৰমানে উন্নত গুণগত তাৰমানে খাদ্য যোগান ধৰা হৈছে, বেলেঞ্চ ডায়েট, যে যিটো নিউট্ৰিশ্যন দিয়া দিব লাগে, যে তাক ডাঙৰ কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় খাদ্য সেই খাদ্যখিনি দিয়া হৈছে। তাৰোপৰি এটা সৰু কথা অলপ কনচাৰ্ণ থাকি যায়, যদি এণ্টিবায়'টিক যধে মধে ইউজ কৰিছে তেতিয়াহ'লে হয়তো অলপ কিবা ক্ষতি হ'ব পাৰে, সেইটো মই অস্বীকাৰ নকৰোঁ। কিন্তু মই ভাবোঁ যধে মধে কেতিয়াও এণ্টিবায়'টিক ইউজ নকৰে, আমাৰ ফাৰ্মাৰসকল যথেষ্ট বুদ্ধিয়ক, তেওঁলোকে জানে যে যদি আমি বেছিকৈ অতিৰিক্ত এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বডি ৱেইট কমি যায়। আমি যেতিয়া এণ্টিবায়'টিক খাওঁ আমাৰ শৰীৰটো দুৰ্বল হয়, কাৰণ এণ্টিবায়'টিকে অকল বেক্টেৰিয়েল চেলবিলাকক নামাৰে, আমাৰ যিবিলাক শৰীৰৰ ভাল চেল আছে এই চেলবিলাক নষ্ট কৰি দিয়ে। ঠিক তেনেকুৱা কথা ব্ৰইলাৰ এটাক যদি অতিৰিক্তভাৱে এণ্টিবায়'টিক খুৱাই থাকে তাৰ পৰা লাভ নহয়, এফালে এণ্টিবায়'টিকৰ খৰচ হ'ব, অন্যফালে ব্ৰইলাৰটোৰ ৱেটটোও কমি যাব,
1: খৰচ বেছি হ'ব, খৰচ বেছি কৰি আকৌ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।
0: কিন্তু কেতিয়াবা কেতিয়াবা বেমাৰ আজাৰ হ'লে বাধ্য কৰি হয়তো এণ্টিবায়'টিক ব্যৱহাৰ কৰিছে, গতিকে তেনেকুৱা ক্ষেত্ৰত এণ্টিবায়'টিক উইথড্ৰল পিৰিয়ড এটা থাকে, কিছুমান এণ্টিবায়'টিক 3 দিন ভিতৰত উইথড্ৰ হৈ যায়, কিছুমান হয়তো মাংসত 7 দিনৰ পিছত নাথাকে, তেনেকুৱা সৰু সুৰা অলপ 2-3টা সমস্যা সেইটো চব ক্ষেত্ৰতে আছে, আমাৰ অকল ব্ৰইলাৰৰ মাংসত যে আছে তেনেকুৱা নহয়, আমি নিজৰ দৈনন্দিন জীৱনতো এণ্টিবায়'টিক ব্যৱহাৰ কৰি আছোঁ, তেনেকুৱা সমস্যা সৰু সুৰা আছে। কিন্তু কোনো ধৰণৰ এইটো মই এচুৰেঞ্চ দিলোঁ যে কোনো ধৰণৰ হৰ্মন ব্যৱহাৰ নকৰে, ইয়াৰ পৰা কোনো ধৰণৰ আমাৰ ক্ষতি হোৱাৰ কথা নাহে।
1: এতিয়া যদিও আমি গ্ৰীষ্মকালীন যতনৰ বিষয়ে পাতিছোঁ, কিন্তু বিষয়টো আহিছে, প্ৰসংগটো আহিছে কাৰণে প্ৰশ্নটো সুধিবলৈ মন গৈছে। এতিয়া বহুতে যিসকলে কয় যে নাই মই ব্ৰইলাৰ মই নাখাওঁ, ব্ৰইলাৰত কোনো বিশ্বাস নাই, মই লোকেল মুৰ্গীহে খাওঁ বুলি কয়, গতিকে এই যে লোকেল মুৰ্গী বুলি কোৱা হয়, সাধাৰণতে আমি লোকেল মুৰ্গী বুলি ক'লে কি বুজোঁ, গাঁৱত মানুহে নিজৰ বাৰীতে ঘূৰি ফুৰাকৈ যিটো পুহিছে সেইটো লোকেল, কিন্তু বজাৰত আমি যিটোলৈ দেখিবলৈ পাওঁ লোকেল, সেয়াওতো ব্যৱসায়ভিত্তিক উৎপাদনে কৰা হয়, কেনেকৈ আপুনি নিৰ্ণয় কৰিব?
0: সেই কথাটোৱে কৈছোঁ, আজিকালি লোকেল বুলি বজাৰত উভৈনদী হৈ থকা নাই,
1: হয়,
0: যিসকলে নিজে পুহিছে তেওঁলোকে খাইছে, গাঁৱে ভূঁয়ে তাৰমানে সঁচা অৰ্থত যিটো লোকেল মানুহে বিচাৰে সেই কুকুৰাটো পাব পাৰে, কিন্তু বেছিভাগ টাউনতে বা আৰ্বান এৰিয়াবিলাকত আজিকালি আৰু লোকেল কুকুৰা একেবাৰে কম সংখ্যক হয়তো আহিছে ক'ৰবাত, কিন্তু সহজ নহয় পোৱাটো। আমি যিবিলাক লোকেল বুলি খাই আছোঁ আপুনি কোৱাৰ দৰে সেইবিলাক বেছিখিনিয়ে সোণালী বা বেলেগ কোনোবা প্ৰজাতিৰ ডুৱেল পাৰ্পাছৰ কুকুৰা, কিন্তু মাংসটো যেতিয়া খায় প্ৰথমতে হয়তো ধৰিব পৰা নাই, কিন্তু খোৱাসকলে ধৰিব পাৰিছে। লোকেল কুকুৰাৰ মাংসটো সাধাৰণতে অলপ টান হয়, যিহেতু বয়স বেছি হোৱাৰ পিছত 6 মাহ যোৱাৰ পিছত হয়তো 700-800 গ্ৰাম হৈছে, 6 মাহলৈকে যেতিয়া 700-800 গ্ৰাম হয় তেতিয়ালৈকে কুকুৰাটোৱে দৌৰিছে, ইফালৰ পৰা সিফালে গৈছে, এক্টিভ কৰিছে, কৰাৰ ফলত মাচুলবিলাক টাইট হৈ গৈছে। আৰু এই যিবিলাক কুকুৰা আমি খাই আছোঁ বজাৰত এইবিলাক হয়তো 3 মহীয়া পোৱালি,

0: সেই 3 মাহতে 700-800 গ্ৰাম হৈ গৈছে সোণালী বা তেনেকুৱা ধৰণৰ যিবিলাক আছে, এই 700-800 গ্ৰাম তাহাঁতক আবদ্ধ এটা পৰিৱেশত ৰখা হৈছে, ফলত সিহঁতৰ এক্টিভিটি ভাল হোৱা নাই, বয়সো কম, ফলত সিহঁতৰ মাংসটো যথেষ্ট ঢিলা হৈ থাকে। গতিকে খালেই গম পোৱা যায় যে আচলতে এইটো অৰিজিনেলি লোকেল হয় নে নাই। তাৰোপৰি আমি চালেও ভৰিবিলাক সাধাৰণতে আমাৰ লোকেল কুকুৰাতকৈ দীঘল হয়। যিসকলে আচলতে কৰি থাকে তেওঁলোকে দেখিলে গম পাব তাৰ বডিটো অলপ আমাৰ লোকেল কুকুৰাতকৈ অলপ বয়স হিচাপে অলপ বেলেগ ধৰণৰ হয়। কিন্তু সাধাৰণ সৰ্বসাধাৰণ ৰাইজে আচলতে খোৱাত বাহিৰে টেষ্ট কৰিলেহে গম পাব যে আচলতে কি খালে, আদাৰৱাইজ ধৰিব ইমান সহজ নহয় বস্তুটো।
1: আমি অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোহি, আমি সামৰিবৰ হ'ল অনুষ্ঠান। সামৰাৰ আগে আগে দুআষাৰকৈ মুখনি মাৰিবলৈ অনুৰোধ জনাইছোঁ।
0: মই কুকুৰা পালক বা হাঁহ পালকসকলক এটাই অনুৰোধ জনাওঁ যে আপোনালোকে কুকুৰা বা হাঁহৰ বেমাৰ হোৱালৈকে ৰৈ নাথাকিব। আপোনালোকে বেমাৰ হোৱাৰ আগতে নিকটৱৰ্তী যি পশু চিকিৎসালয় আছে, বিষয়াসকল আছে, তেওঁলোকৰ ওচৰত আহক, তেওঁলোকৰ পৰা সু পৰামৰ্শ লওক যে গ্ৰীষ্ম আহিছে, বৰ্ষাকালীন আহিছে, আমি কেনেধৰণে আগবাঢ়িব লাগিব, কি কৰিব লাগিব, এই কথাখিনি জনাৰ কাৰণে চেষ্টা কৰক। আমাৰ ইনফৰ্মেশ্যন অফিচাৰ মোৰ লগতে আছে, আমি মাজে মাজে কিছুমান তথ্য সম্বলিত লিফলেট কিছুমান প্ৰকাশ কৰে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, সেইবিলাকো আমাৰ জিলা বিষয়াসকলৰ লগত থাকে। এনেধৰণৰ পুস্তিকা কিছুমান তেওঁলোকে সংগ্ৰহ কৰক, তাত লিখা আছে যে কি ধৰণে আমি গ্ৰীষ্মকালীন বা ঠাণ্ডাৰ দিনত কি কৰিব লাগিব, বা সাধাৰণভাৱে আমি কুকুৰাবিলাকক কেনেকুৱা ধৰণৰ প্ৰতিষেধক দিলে উপকৃত হ'ম, এই কথাখিনি তেওঁলোকে নিশ্চয় জানিব পাৰিব। শেষত মই এটাই অনুৰোধ যে তেওঁলোকে যাতে বেমাৰ হোৱালৈকে ৰৈ নাথাকে, বেমাৰ হোৱাৰ আগতে যোগাযোগ কৰক, তেতিয়াহে সুফল পাব। কাৰণ বেমাৰ হোৱাৰ পিছত ট্ৰিটমেণ্ট কৰিলে খৰচো যথেষ্ট হয় আৰু তাৰ পৰা লাভ যিমান পাব আশা কৰা হয় সিমানখিনি লাভো আমি পোৱা দেখিবলৈ নাপাওঁ। হয়তো কেইটামান মৰি যাব, কেইটামান বাচিব, কিছুমান বেমাৰ হ'লে হয়তো আটাইখিনিয়ে মৰি যাব। গতিকে তেনেকুৱা যাতে ঘটনা নঘটে, সমস্যা সন্মুখীন হ'ব নালাগে, তাৰ কাৰণে আমি সকলোৱে একগোট হৈ আমাৰ বিভাগৰ বিভাগীয় কৰ্ম বিষয়াসকলো আৰু লগতে আমাৰ কুকুৰা পালকসকল যদি আগবাঢ়ি আহে নিশ্চয় আমি সফল হ'ব পাৰিম।
1: ধন্যবাদ জনাইছোঁ আপোনালোকে আজি দুয়োগৰাকী আহিলে, শ্বাহজামান আলী আৰু ডক্টৰ অনিল শইকীয়া দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ শ্ৰোতাসকলে আজি আমাৰ এই আলোচনাটি শুনি উপকৃত হৈছে আৰু তেওঁলোকে নিজৰ হাঁহ কুকুৰাৰ প্ৰতিপালন আৰু ব্যৱসায়ৰ দিশত আগতকৈ আগবাঢ়ি যাওক, ইয়াকে কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: ধন্যবাদ।
3: হাঁহ কুকুৰাৰ গ্ৰীষ্মকালীন যতন, আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ শ্বাহজামান আলী আৰু ডক্টৰ অনিল শইকীয়াই। আলোচনাটিৰ আগ ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
4: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
5: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক লাভলী ৰয় কণ্ঠৰ এটি ভজন।

0: লাভলী ৰয় কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: গোপা, মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলোঁ। মই দেখি আচৰিত হৈ গ'লো যে সিহঁতে দিনটো এচি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
2: খুৰা, এই সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
1: মই ভাবিলোঁ এতিয়া আৰু লগাবই লাগিব। পি এম সূৰ্যঘৰ মুক্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৰাজ্যৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ, শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান, ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স, ছেনেগালৰ আৰু ইৰাক, নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ।

0: হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী শ্ৰীহাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 11টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা হৈছে। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: কমিশন আমাৰ 94ৰ পৰাই আছিল আৰু তাৰপিছত আমাৰ সেইখিনি আছিল আমাৰ ব্যুৰোক্ৰেট কমিশনৰ চেয়াৰপাৰ্চনজন আমাৰ আই এছ অফিচাৰক দিয়া আছিল কিন্তু আমাৰ 2022ত আমাৰ এইটো অৰ্গেনাইজেশ্যনত থকা মানুহ যে অ' বি চি কমিউনিটিত বিলং কৰা মানুহ আমি ইয়াত কমিশন আমাৰ চৰকাৰে ইয়াত এটা ব্যৱস্থা কৰে আৰু ইয়াৰ ব্যৱস্থাৰ মূল কাৰণটো হ'ল অ' বি চি কমিউনিটিৰ মানুহ যেতিয়া ইয়াতে কমিশনটোত থাকিব অ' বি চিসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই কমিশনে কাম কৰিব। কমিশনৰ কাম হ'ল যে অ' বি চি ডেভেলপমেণ্টৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অবজাৰ্ভেশ্যন কৰা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন কমিউনিটিৰ মানুহ আমাৰ অ' বি চি কমিউনিটিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ ইয়াত কমিশনত প্ৰথমে এপ্লিকেশ্যন কৰে বা তেখেতসকলে ইয়াত আমাক বিচাৰে আৰু তেতিয়া আমাৰ কমিশনে এই কমিউনিটিবিলাকক প্ৰপাৰলি নিৰীক্ষণ কৰে, হেয়াৰিং হয় আৰু গোটেইখিনি ব্যৱস্থাৰ মাধ্যম দি তেখেতসকলে।
0: স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিৰ্বিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ ইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱা আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে এইচ পি ভি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি থকা সৰুআই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়েও তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ও আৰ এছ আৰু জিংক

0: পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কাৰ্যসূচী ডায়েৰিয়া প্ৰতিৰোধযোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়মসন্মতভাৱে হাত ধোৱাৰ অভাৱেই ডায়েৰিয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুক ৰোটা ভাইৰাছ প্ৰতিষেধক গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকৰ্মীসকলে গুৰুত্ব আৰোপ কৰে। ওদালগুৰিতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তই সকলো ৰাইজক ডায়েৰিয়া ৰোগ সন্দৰ্ভত সজাগ হবলৈ আহান জনায়। এই অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা মহকুমা স্বাস্থ্য বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে আশাকৰ্মীসকলে ORS বিতৰণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
1: এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনে আমাৰ একিউট এনকেফেলাইটিছ চিনড্ৰম বুলি এটা আছে লগত, জেইৰ লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত CSF খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3জন ৰোগী, 4জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5জনৰ মৃত্যু হৈছিল।
0: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰ 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো ৰোগ চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা হোৱা আৰু অচেতন হৈ পৰাৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতি চালি জাৰি চোৱা হয়। মৰিগাঁৱতো সুস্থ বাৰ্ধক্যৰ বাবে যোগ শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত এখন প্ৰস্তুতি বৈঠক জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। জিলাখনত যোগ দিৱসৰ লগত সংগতি ৰাখি 20 জুনত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 10 বছৰৰ পৰা 35 বছৰৰ ঊৰ্ধলৈ মুঠ 4টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ডিফুটো আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত 19 আৰু 21 জুনত যোগ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজিও 3গৰাকী ব্যক্তিয়ে সাক্ষ্য দিয়ে। মৌচুম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাস নামৰ সাক্ষী তিনিগৰাকীয়ে আজি এই ঘটনাৰ সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে তিনিওগৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে।

0: দিন পর্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে চাৰিগৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্ন্যাসীৰ আগমন হৈছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। 26 জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দিৰলৈ পৰিবহণৰ ব্যৱস্থা নাথাকিব আৰু ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল এৰি খোজকাঢ়ি মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ ব্যৱস্থাও কৰা হোৱা নাই। মেলা পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰি যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মন্দিৰৰ মুখ্য দলৰ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত তথা তামোলপুৰ কৃষি কাৰ্যালয়ৰ সহযোগত চলিত মাহটো চলিবলগীয়া খেতিপথাৰ বচাও শীৰ্ষক অভিযানৰ অংশ হিচাপে আজি খিলাজয়াৰ কৃষি উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত কালচেনী ভিচিডিচিত এখন সজাগতামূলক সভা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰাকৃতিক কৃষি পদ্ধতিক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই অভিযানত আজি ভালেসংখ্যক কৃষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। আনহাতে পুৱতি নিশা 3:30 ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে অমীমাংসিত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গোলশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰে। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজহ চিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ যোৱা নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
2: TLI है ना,
3: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं TLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
4: आकाशवाणी गुवाहाटी महाबाहो न्यूज बातरी आगे উৎপল বৰাই।
5: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স

0: আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক এটি বৃন্দগান ৰচনা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: নির্মল প্রভা বৰদলৈ রচিত বৃন্দগানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈ নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। মেঘালয়ৰ শ্বিলঙত আজি ৰাজ্যখনৰ প্ৰথমখন খেল সন্মিলন অনুষ্ঠিত হয়। ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তিৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ পৰা পিছুহুকি যাব লাগিব বুলি প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। এভিয়ানত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয় যে তেওঁ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ গোলকীয় বিষয়লৈ মত বিনিময় কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে স্থায়ী আৰু সমৃদ্ধিশালী পৃথিৱী গঢ়াৰ বাবে সমূহীয়া প্ৰচেষ্টা আগবঢ়াই নিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে এভিয়ানলৈ যোৱাৰ পথত শ্ৰীমোদী ছুইজাৰলেণ্ডৰ জেনেভাত কিছু সময় কটায়। বিমানবন্দৰত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে তেওঁক আদৰণি জনায়।

দুয়োগৰাকী নেতাই পৰস্পৰক সম্ভাষণ জনায়। চমু আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদী জেনেভাৰ পৰা প্ৰায় 45 কিলোমিটাৰ নিলগৰ এভিয়ানলৈ বুলি ৰাওনা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G7 শীৰ্ষ সন্মিলনত এইবাৰ একেৰাহে সপ্তমবাৰ অংশগ্ৰহণ কৰিব আৰু ভাৰতে এইবাৰ এই মঞ্চত ত্ৰয়োদশবাৰৰ বাবে ভাগ লয়। শীৰ্ষ সন্মিলনত ভাৰতৰ নিৰন্তৰ অংশগ্ৰহণে গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান দূৰ কৰা আৰু শান্তি, সুৰক্ষা, বহনক্ষম উন্নয়ন তথা অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে চলোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টালৈ বৰঙণি আগবঢ়োৱাৰ দিশৰ পৰা ভাৰতৰ বৰ্ধিত ভূমিকাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশ্বমঞ্চত গ্লোবেল ছাউথ অৰ্থাৎ অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহৰ উদ্বেগ উত্থাপন কৰাৰ সম্ভাৱনালৈ চাই এই শীৰ্ষ সন্মিলন ভাৰতৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই আজি সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। ইয়াৰ পাছতে শ্ৰীমোদীয়ে নতুন সহযোগিতা গঠন আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ নিৰ্মাণ বিষয়ক এখন উচ্চ পৰ্যায়ৰ কাৰ্যকৰী বৈঠকত ভাগ ল'ব। এই বৈঠকত জি

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই আজি সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। ইয়াৰ পাছতে শ্ৰীমোদীয়ে নতুন সহযোগিতা গঠন আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ নিৰ্মাণ বিষয়ক এখন উচ্চ পৰ্যায়ৰ কাৰ্যকৰী বৈঠকত ভাগ ল'ব। এই বৈঠকত G7 সদস্য ৰাষ্ট্ৰ, সহযোগী দেশৰ নেতা আৰু বিশ্ব বেংক তথা আফ্ৰিকীয় বিকাশ বেংকৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। বৃহৎ ঔদ্যোগিক দেশসমূহৰ G7 সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ সন্মিলনত আজি 4 বছৰৰ অধিক সময় অব্যাহত থকা ইউক্ৰেইনৰ যুদ্ধৰ বিষয়টোৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যসূচীত গুৰুত্ব দিয়াৰ বাবে কাম কৰে। আয়োজক দেশ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে কয় যে ইউক্ৰেইনক সমৰ্থন কৰাৰ আৰু এখন শান্তি চুক্তিত উপনীত হোৱাৰ বাবে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে তেওঁ ট্ৰাম্পক সৈমান কৰাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনক সাহায্য দিয়া বন্ধ কৰাৰ পাছত ফ্ৰান্স আৰু ইউৰোপীয় সংঘই বৰ্তমান কিভক সামৰিক আৰু আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি আজি পুৱা G7 সদস্য ৰাষ্ট্ৰৰ কাৰ্যকৰী বৈঠকত অংশগ্ৰহণ কৰে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই 3.5 মাহৰ যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তি সম্পাদনৰ ঘোষণা কৰাৰ পাছত ইউক্ৰেইনৰ বিষয়টো উত্থাপন হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ এতিয়া ইউক্ৰেইনৰ বিষয়টোত মনোনিৱেশ কৰিব আৰু দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব। তেওঁ লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ আমেৰিকাতো পৰাৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তিৰ মিত্ৰৰ বাবে ব্যক্তিগত ডেচবৰ্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পৰ্কীয় এখন চুটি ছবিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ডঃ কুমাৰে কয় যে সপ্তাহজোৰা অভিযানৰ সময়ত সমগ্ৰ দেশত সজাগতা সৃষ্টি আৰু সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত সমূহীয়া সংকল্প গ্ৰহণ, সজাগতামূলক শোভাযাত্ৰা, চাইকেল ৰেলী, যুৱক যুৱতীৰ নেতৃত্বৰ অভিযান, পোষ্টাৰ অংকন, শ্লোগান আৰু ৰচনা প্ৰতিযোগিতা, ৱেবিনাৰ্ছ, বিশেষজ্ঞৰ সৈতে মত বিনিময় আৰু বাতৰ নাট অন্যতম। কেন্দ্ৰীয় চৰকাৰে 2026 বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকল ফাইল হোৱা বুলি সামাজিক মাধ্যমযোগে কৰা দাবী খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে এই দাবী ভুৱা বুলি অভিহিত কৰিছে। গোটটোৱে কয় যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনৰ প্ৰশ্নকাকত সমগ্ৰ দেশৰ বচা বচা বিষয় বিশেষজ্ঞই প্ৰস্তুত কৰে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে লগতে জনসাধাৰণক এনেধৰণৰ বিভ্ৰান্তিকৰ আৰু অনিশ্চিত তথ্য শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মেঘালয়ৰ শ্বিলঙত আজি ৰাজ্যখনৰ প্ৰথমখন খেল সন্মিলন অনুষ্ঠিত হয়। 2027 চনত ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ অংশ হিচাপে আয়োজিত এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে ৰাজ্যখনৰ দৃষ্টিভংগী ক্ৰীড়া মহোৎসৱৰ আয়োজনতে সীমাবদ্ধ নহয়, বৰং ৰাজ্যখনে তৃণমূল পৰ্যায়ৰ প্ৰতিভাৰ চিনাক্তকৰণ আৰু বিকাশৰ বাবে শক্তিশালী ক্ৰীড়া ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে। অনুষ্ঠানত ভাগ লৈ ৰাজ্যখনৰ খেলমন্ত্ৰী ৱাই লাডমিকি হিলাই কয় যে এই সন্মিলনে খেল প্ৰশাসন, উদ্ভাৱন আৰু খেলুৱৈৰ বিকাশত সহায় কৰিব। অনুষ্ঠানত 6টা শিতানত লাভ কৰা সাফল্যৰ স্বীকৃতিস্বৰূপে 15 গৰাকী খেলুৱৈক নগদ পুৰস্কাৰেৰে সন্মানিত কৰা হয়। ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তিৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ পৰা পিছহুহুকি যাব লাগিব বুলি প্ৰকাশ কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাগছিয়ে আজি কয় যে ইজৰাইলে এতিয়াও লেবাননৰ দক্ষিণ প্ৰান্ত দখল কৰি আছে আৰু ইয়াৰ ফলত আমেৰিকা আৰু ইৰাণৰ মাজত চূড়ান্ত হোৱা বুজাবুজিৰ চুক্তি উলংঘা কৰা হৈছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই লেবানন চূড়ান্ত চুক্তিৰ অংশ হয় নে নহয় এতিয়ালৈ স্পষ্ট কৰা নাই। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কালি চুক্তিখনক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সিদ্ধান্ত বুলি অভিহিত কৰে। তেওঁ কয় যে ইজৰাইলৰ নিজস্ব অগ্ৰাধিকাৰ আছে আৰু দেশখন প্ৰয়োজন অনুভৱ নোহোৱালৈকে লেবাননৰ সংৰক্ষিত এলেকাৰ পৰা আঁতৰি নাহে। ভাৰতীয় ঔষধ আৰু হোমিঅ'পেথীৰ ঔষধ কোষ আয়োগে আজিৰে পৰা চীনত অনুষ্ঠিত 5ম বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় বনৌষধ ঔষধ কোষৰ বিশেষজ্ঞ সন্মিলনত অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয়ে জানিবলৈ দিছে যে বনৌষধৰ

0: ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় মানৰ উল্লেখযোগ্য বিশেষজ্ঞসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই সন্মিলনত সক্ৰিয় অংশগ্ৰহণে পৰম্পৰাগত আৰু বনৌষধৰ ক্ষেত্ৰত বৰ্ধিত নেতৃত্ব আৰু গোলকীয় স্বাস্থ্যখণ্ডত ভাৰতৰ সবল উপস্থিতি প্ৰতিফলিত কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে পৰম্পৰাগত ভাৰতীয় ঔষধৰ সৈতে আন্তঃৰাষ্ট্ৰীয় স্তৰত বনৌষধৰ মান, সুৰক্ষা আৰু বিশুদ্ধতাৰ সামঞ্জস্যৰ ক্ষেত্ৰত এই সন্মিলনত অংশগ্ৰহণ ভাৰতৰ বাবে উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ নিউজাৰ্চিত হ'বলগীয়া গ্ৰুপ আইৰ এখন খেলত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইপিনে পুৱতি নিশা 3:30 বজাত বষ্টন ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ আইৰ আন এখন খেলত ইৰাক নৰৱেৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত 3খন খেলেই অমীমাংসিতভাৱে সমাপ্ত হয়। মিয়ামিত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ এখন খেলত 1-1 গ'ল ড্ৰ হয়। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে আৰু স্পেইনৰ মাজৰ গ্ৰুপ এইচৰ আনখন খেলো গ'লশূন্যভাৱে সমাপ্ত হয়। একেদৰে বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ গ্ৰুপ জিৰ খেলখনো 1-1 গ'লত অমীমাংসিতভাৱে সমাপ্ত হয়। আজি পুৱা অনুষ্ঠিত এই গ্ৰুপৰ ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কাইলৈ নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। মেঘালয়ৰ শ্বিলঙত আজি ৰাজ্যখনৰ প্ৰথমখন খেল সন্মিলন অনুষ্ঠিত হয়। ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ চুক্তিৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ পৰা পিছুহকি যাব লাগিব বুলি প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ,
6: বিদ্যুতৰ কামত কেতিয়াও নকৰিব দ্বন্দ্ব,
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
4: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
5: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছো আকৌ শুনো আহক অনুষ্ঠানত। প্ৰথমেই শুনক মিনাৰ্ভা ফুকনৰ কণ্ঠৰ এটি গীত। গীতৰ কথা চাহিৰুদ্দিন আলী আহমেদৰ আৰু প্ৰযোজনা বিপুল বৰুৱাৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া ফিফা ৱৰ্ল্ডকাপ ২০২৬ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এইবাৰ শুনক ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৰবী ডেকা হাজৰিকাৰ আৰু প্ৰযোজনা ৰমেন চৌধুৰীৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক মহেশ ৰাভাই গোৱা ৰাভা গীত।

0: মহেশ ৰাভাই গোৱা ৰাভা গীত শুনিলে পূবালীৰ সুৰ অনুষ্ঠানত।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক লোপামুদ্ৰা নেওগৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ।

0: লোপামুদ্রা নেওগৰ কণ্ঠৰ আধুনিক গীত শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবহুত এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযোগে প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰ পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত আৰু গৰীব কল্যাণৰ প্ৰচেষ্টাৰ উৎসৰ্গিত 12 বছৰীয়া কাৰ্যকাল পূৰ্তি উপলক্ষে আয়োজিত প্ৰশিক্ষা কাৰ্যসূচীৰ অংশ হিচাপে আজি যোৰহাট জিলাত কৃষি কৰ্মশালা অনুষ্ঠিত হয়। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব বিশ্বকাপ ফুটবল 2026 বিষয়ক এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ দুজন খ্যাতনামা প্ৰাক্তন ফুটবল খেলুৱৈ গণেশ ৰয় আৰু বিধান দাসে। আলোচনাটিৰ আঁত ধৰিছে বিশিষ্ট ক্ৰীড়া সাংবাদিক সুসীম ঘোষে।
1: নমস্কাৰ, আকাশবাণীৰ সমুখ শ্ৰোতাক ক্ৰীড়াংগণৰ এই বিশেষ অনুষ্ঠানলৈ পুনৰ আদৰণি জনাইছোঁ। মই সুসীম ঘোষে। 4 বছৰৰ সুদীৰ্ঘ প্ৰতীক্ষাৰ অৱসান ঘটাই ইতিমধ্যে আমেৰিকা, কানাডা আৰু মেক্সিকোত আৰম্ভ হৈছে পুৰুষৰ বিশ্বকাপ ফুটবল। অলিম্পিক বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মঞ্চ যদিও বিশ্বকাপ ফুটবলৰ কথাই সুকীয়া। ভাৰতে বিশ্বকাপ ফুটবলত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও আমি সকলোৱে এতিয়া বিশ্ব ফুটবলক লৈ উত্তৰবল। আমি আজি আলোচনা কৰিম চলিত এই বিশ্বকাপ ফুটবলক লৈ। ইতিমধ্যে প্ৰথম সপ্তাহৰ খেল আৰম্ভ হৈছে। আজি আমাৰ সৈতে এই অনুষ্ঠানত আছে ৰাজ্যৰ দুগৰাকী খ্যাতনামা প্ৰাক্তন ফুটবলাৰ গণেশ ৰয়। তেওঁ 1976-78 চনত ভাৰতীয় ফুটবল ছিনিয়ৰ ফুটবল দলৰ ষ্টেণ্ড বাই খেলুৱৈ আছিল। আৰু লগত আছে বিধান দাস, তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বও সফলতাৰে পালন কৰিছে। গতিকে মই এই দুয়োজন আমাৰ আজিৰ অতিথিক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমতে গণেশ ৰায় ডাঙৰীয়াক সুধিব খুজিছোঁ, এইবাৰ 48খন দেশে ভাগ লৈছে বৃহৎ পৰ্যায়ৰ। ইতিমধ্যে আমি বিভিন্ন সময়ত আমাৰ ৰেডিঅ'ৰ আগৰ পূৰ্বৰ আলোচনাটো এইবিলাক হৈছে, কিন্তু এজন ফুটবলাৰ হিচাপে এই যে খেলৰ সংখ্যা বৃদ্ধি পাইছে, 39 দিন খেলিব লাগিব দলসমূহে, 39 দিন ধৰি এটা এমাহৰ অধিক, আগতে এমাহ চলিছিল, এতিয়া আৰু 8 দিন অধিক বৃদ্ধি পাইছে, এই যে খেলুৱৈসকলৰ ওপৰত ইয়াৰ বাবে কিবা প্ৰভাৱ পৰিব বুলি ভাবে নেকি?
2: ধন্যবাদ। মই ভাবোঁ একো অসুবিধা নহ'ব আৰু প্ৰভাৱো নপৰে, বৰঞ্চ ভালেই হ'ব। কাৰণ কিছুমান কাণ্ট্ৰি আছে, সিহঁতে সুযোগ পাইছে, বহুত কাণ্ট্ৰি আছে, মানে 8টা কাণ্ট্ৰি সুযোগ পাইছে বেছিকৈ, গতিকে তেওঁলোকে এটা চান্স
1: পাইছে। নহয় নহয়, 16খন দেশ এবাৰ বেছি,
2: 16খন দেশ বেছি হৈছে, গতিকে তেওঁলোকে চান্স পাইছে। যিবিলাক টীম ৱৰ্ল্ড কাপ আগত খেলা নাই তেওঁলোকৰ এটা সুবিধা হৈছে। এনেকুৱা একো অসুবিধা নকৰে, বৰঞ্চ ভাল হ'ব, সিহঁতৰ ৰেষ্টটো বেছি পাব। এখন খেল খেলাৰ পাছত যিটো ৰেষ্ট পাব লাগে,
1: ঠিকেই আপুনি কথাটো ঠিকেই কৈছে, বেছি দলে সুযোগ পাইছে, কিন্তু ইয়াৰ ফলত ফুটবলৰ মান কমিব নেকি? এনেকুৱা দেখা গৈছে যে যেতিয়া সংখ্যা বৃদ্ধি পায় তেতিয়া কিছুমান নতুনজন সৃষ্টি কৰা হয়, তাৰ ফলত কিছুমান অপেক্ষাকৃত দুৰ্বল দলেও সুযোগ পাই যায়, যিটো মানে মানে আন দলসমূহৰ কাৰণে পাঞ্চিং বেগ টাইপ হয়, হয়তো 7 গ'ল দি দিলে, 8 গ'ল দি দিলে। এতিয়া ধৰক কংগো বা হাইতিৰ দৰে দলে 52 বছৰৰ মূৰত বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকে সেই তেনেকুৱা দলসমূহে এই সুযোগত যে দলৰ সংখ্যা যিহেতু বৃদ্ধি পালে তাৰ ফলত সুযোগ পোৱা নাইতো, তেতিয়া কি হয় খেলৰ মান কেতিয়াবা এনেকুৱা হয় যে এতিয়া ব্ৰাজিল, জাৰ্মানী, আৰ্জেণ্টিনা, ফ্ৰান্স আদিৰ দৰে দেশৰ যিটো মান, সেই মানৰ তুলনাত যদি আমি চাওঁ যে কিছুমান দেশৰ মান হয়তো সেই পৰ্যায়ৰ নহয়, কিন্তু তেওঁলোকে বিশ্বকাপ খেললৈ যোগ্যতা অৰ্জন কৰিছে, যে স্বাভাৱিকতে সেই প্ৰশ্নটো আহিব যে খেলৰ মান উঠানমা হ'ব পাৰে। কিন্তু এটা কথা দেখা গৈছে যে বিশ্ব ফুটবল ইমানেই আগবাঢ়ি গৈছে, হয়তো সেই অভিজ্ঞতাক সাৰথি কৰি যে খেলিছে, মই অকণমান ময়ে দীঘলীয়া কৰি দিছোঁ গণেশদাক যদিও মই প্ৰশ্নটো সুধিছোঁ, হয়তো আগবাঢ়ি যাব পাৰে আগন্তুক সময়ত, হয়তো সেইটো এতিয়া সেই দলসমূহো সুবিধা পাব। বিধান দাস নিজে প্ৰশিক্ষক আছিল ভাৰতীয় দলৰো, অসমৰ ৰাজ্যিক দলৰো আছিল আপুনি। এইবাৰ বিশ্বকাপত কিছু নতুন নিয়মৰ প্ৰৱৰ্তন কৰা হৈছে, যেনে ধৰক প্ৰথম খেলৰ প্ৰথম অৰ্ধতে 22 মিনিটৰ ভিতৰতে হাইড্ৰোজেন ব্ৰেক, যাতে খেলুৱৈসকলৰ মানে আমেৰিকাৰ অত্যাধিক উষ্ণতা বা মেক্সিকোৰ যিটো উচ্চতা তাৰ ফলত খেলুৱৈৰ কিবা অসুবিধা হ'ব পাৰে নেকি, বা আৰু কিছু নিয়ম সাল সলনি ঘটোৱাইছে। এই ক্ষেত্ৰত খেলৰ গতিত বা তেনেকুৱা ধৰণৰ যিবিলাক নতুন নিয়মৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি, যে এনেকুৱা ধৰণৰ কেনেকুৱা ধৰণে কি প্ৰভাৱ পেলাব পৰা কি কি হৈছে?
2: ধন্যবাদ। মানে এই যে যিটো হাইড্ৰলিক ব্ৰেক যিটোৱে, এইটো যোৱা 1-1.5 বছৰৰ পৰা ফিফা এইটো অলৰেডি ইন্ট্ৰডিউচ কৰিছে গোটেই টুৰ্ণামেণ্টবিলাক, ইভেনকি আমাৰ ইয়াত লীগ চিগবিলাকত আহি গৈছে, আমি ইয়াতে এইটো ইন্ট্ৰডিউচ কৰিছোঁ। কিন্তু এইটো একচুৱেলি মেক্সিমাম গৰম হ'লে এই বস্তুৰে এইটো অলপ ফ্ৰুটফুল, যদি ৱেডাৰটো নৰ্মেল থাকে ই থাকে তাতে এইটো ফ্ৰুটফুল বুলি মই নাভাবোঁ। কিন্তু হয়তো ফিফা এইটো ভাবিছে যে এইটো মানে সেইটো মেজাৰমেণ্ট কৰা এটা টাফ হৈ যাব, যে কোনটো ৱেডাৰ ঠিক হ'ব, সেইকাৰণে এইটো ইউনিফৰ্ম কৰি দিছে,
1: ইউনিফৰ্ম
2: কৰি দিছে। আৰু প্লাছ মেক্সিকো খুব হট চিটি বেলেগ জেগাতে, কিন্তু এই ব্ৰেকটো চব জেগাত ইকুৱেলি ৰাখিছে, এইবাৰ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ কৰিছে এইটো ৱৰ্ল্ড কাপত, সেই হিচাপত মই খুব এটা এফেক্ট কৰিব বুলি মই নাভাবোঁ।
1: ধৰক খেল এখন চলি আছে যদি 22 মিনিটৰ ভিতৰতে

0: যদি বন্ধ কৰি দিয়া হয় হঠাৎ বোলে তেনেকুৱাতে যে ৰিদমটো নষ্ট হ'ব পাৰি, কোনো যে নিজে এজন ফুটবলাৰ গতিকে বা
1: মোৰ মতে মই ভাবোঁ যে এইটো যিটো প্ৰৱৰ্তন কৰিলে নতুন নিয়ম ব্ৰেকটো, এইটো এটা খেলাৰ ফ্ল'টো নষ্ট কৰি দিয়াৰ নিচিনা লাগে মোক। কাৰণ মই নিজে কোচ, মই নিজে পাইছোঁ, চাপ'জ মই মোৰ টীমটো এক গ'লত হাৰি আছে, কিন্তু ছেকেণ্ড হাফত মই অল আউট খেলিছোঁ, এটেক কৰিছোঁ, গ'ল হ'বই, সেই সময়ত যদি সেইটো ব্ৰেকটো দি দিয়ে সেই ফ্ল'টো নষ্ট হৈ যাব ন, নেক্সট যেতিয়া তেখেতসকলে ষ্টাৰ্ট কৰিব গেম সেই ফ্ল'টো নাপায়, গতিকে সেইটোতো ডেফিনেটলি অলপ অসুবিধাত পেলাব এই বস্তুটো। কিন্তু এই বস্তুটো এই এই যিটো নিয়মটো কৰিলে সেইটো কিন্তু একদম খুব বেছি ধৰা হট হট ছিটুৱেশ্যনত আছে খেলি আছে তেতিয়া বেলেগ কথা, কিন্তু চব জেগাত নালাগে এইটো বস্তুটো।
0: কিন্তু মানে এনেকুৱা কথা এটা যে মই ঠিক আছে বিধানজনে ক'ব যে এনেকুৱা যে খেল এখনত এটা টুৰ্ণামেণ্টত যেতিয়া এটা নিয়ম প্ৰৱৰ্তন কৰিব আচলতে কিছুমান মেচৰ ক্ষেত্ৰত কৰিব, কিছুমান মেচৰ ক্ষেত্ৰত নকৰিব, সেইটো হ'ব নোৱাৰে, গতিকে সেই ধৰণৰ কাৰণে চাগে এটা জেনেৰেলাইজ কৰি এটা নৰ্মেল কৰি পেলাই সকলোৰে ক্ষেত্ৰত নিয়মটো একে হ'ব। আপুনি কিবা এটা কওক খুজিছিলে দাদা,
2: তাৰমানে এইটো এইটো এনেকুৱা এনেকুৱা কাৰণে কৰিছে, চাব যিকোনো খেলৰ খেল হয় কিবা হয় এটা ইঞ্জুৰি হ'ল কিবা হ'ল লগে লগ চবে কোনোবা সোমাই আহিলে পানী চবেই পানী খাই থাকে, সেই বস্তুটোক একদম ষ্ট্ৰিক্টলি বন্ধ কৰি ঠিক তেনেকুৱা গোল কিকৰ 10 ছেকেণ্ডৰ ভিতৰত যদি গোলটো নকৰে সেইটো কৰ্ণাৰ কিক দি দিব, তাৰমানে ৱেষ্টিং জাগা কিনি
0: মানে সময়ৰ অপচয় কোনো কৰিব নোৱাৰে, যিটো আপোনালোকে কব বিচাৰিছে
1: এইটো ভাল
0: এইটো খেলুৱৈৰ ছাবষ্টিটিউটৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ ক্ষেত্ৰতো কিছু নতুন নিয়ম প্ৰৱৰ্তন, এবাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিলে যে 10 ছেকেণ্ডৰ ভিতৰত তুমি খেলুৱৈ সলনি কৰিব, এক গোলত লিড লৈ আছো গতিকে মই খেলুৱৈজনে লাহে লাহে মানে একদম যাব, ইজনো লাহে লাহে আহিব, তেনেকুৱা হ'ব
2: নোৱাৰে, তাৰমানে ই ফিল্ডৰ যোনটো পজিশ্যনত থাকিব তাৰ পৰা নিয়াৰেষ্ট লাইনত দি ওলাই যাব লাগিব,
0: যোৱাকালি
1: খেলা দেখিলোতো প্ৰথম খেলা তিনিটা ৰেড কাৰ্ড খাইছে, মানে এইবাৰ লছ বিৰাট কাঢ়া হৈছে, ষ্ট্ৰিক হৈছে, ভেৰি ভেৰি ষ্ট্ৰিক, তিনিটা ৰেড কাৰ্ড খাইছে
0: প্ৰথম খেল বিচাৰে তিনিখন,
1: গতিকে মই ভাবোঁ যে এইটো বস্তুটো নিয়মটো ভাল হৈছে আৰু ভৱিষ্যতে নেক্সট খেলাবিলাক সতৰ্ক হৈ থাকিব প্লেয়াৰবিলাক,
0: হয় সেইটো এটা মানে খেলুৱৈৰ স্বাৰ্থটো ৰক্ষা কৰিব লাগে যাতে কোনো মানে এজন খেলুৱৈ যাতে কোনো ধৰণৰ অসুবিধা পাব নোৱাৰে, যে ৰাফ টেকেল কৰি যাতে কোনো বাচি যাব নোৱাৰে, সেই ধৰণৰ কথা হৈছে। এইটো এটা কথা যে ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰথম তিনিওখন দেশতে ইতিমধ্যে কেইবাখনো খেল হৈছে, আমাৰ পূৰ্ণগতিত চলি আছে খেল, কিন্তু এইবাৰ তাত দেখা গৈছে, মই প্ৰশ্নটো গণেশ ৰায় ডাঙৰীয়া সুধিব গৈছোঁ যে তিনিখন দেশত হৈছে এইবাৰ বিশ্বকাপ, তিনিওখন দেশৰে ভৌগোলিক পৰিৱেশ কিন্তু সুকীয়া
1: সুকীয়া,
0: মানে কানাডা ইউৰোপত অকণমান ঠাণ্ডা
1: ঠাণ্ডা,
0: তাৰপিছত আপোনাৰ আমেৰিকা গৰম, এইখিনি সময়ত অলপ গৰম থাকেই, সেইদৰে মেক্সিকোৰ যিটো হাইট সাগৰ পৃষ্ঠৰ পৰা তেওঁলোকৰ দেশ যথেষ্ট উচ্চতাত আছে, গতিকে এই যে তিনিটা ঠাই তিনিটা বেলেগ বেলেগ পটভূমিত খেলিব লাগিব, বেলেগ বেলেগ পৰিস্থিতিত খেলিব লাগিব, অৱশ্যে 78খন মেচ হ'ব আমেৰিকাত, বাকী দুইখন দেশত 13খনকৈ হ'ব, খুব বেছি খেল নহয়, তথাপিতো এটা যাতায়াতৰ কথাটো আহিব যে চব মানুহ টীম দলসমূহে বিমানযোগে অহা যোৱা কৰিবলৈ দীৰ্ঘ যাত্ৰাৰ যিটো ক্লান্তি সেইটোৱে খেলপথাৰত হয়তো প্ৰভাৱ পেলাব পাৰে, তাৰ উপৰি ভৌগোলিক পৰিৱেশত যিটো খাপ খুৱাই ল'ব, ধৰক আপুনি গৰমৰ পৰা ঠাণ্ডা, ঠাণ্ডাৰ পৰা আকৌ গৈ পেলাই আপুনি হাইটত উচ্চতাত যাবলগীয়া হ'ল, এইটো কেনেধৰণে প্ৰভাৱ পেলাব বুলি ভাবে?
1: বিশেষকৈ যিবিলাক চাউথ আমেৰিকা লেটিন আমেৰিকান টীম আছে, যেনেকুৱা ধৰক আপুনি আমাৰ ইয়াত নৰ্থ আমেৰিকাই বুলি ক'ব লাগিব, হেৰি আপোনাৰ মেক্সিকো, মেক্সিকোৰ কাৰণে অসুবিধা নহয় লেটিন আমেৰিকান কাৰণে, কিন্তু ইউৰোপীয়ান কাণ্ট্ৰিৰ কাৰণে বহুত অসুবিধা হ'ব,
0: আৰু সেইকাৰণে বোধহয় হাইড্ৰোজেন ব্ৰেকটো দিয়া হৈছে,
1: ব্ৰেকটো দিয়া হৈছে। আৰু মই খেলা চালোঁ চেকোস্লোভাকিয়া যিটো টীমটো খেলিছিলে, তেওঁলোকক দেখিয়ে গম পাইছিলোঁ যে তেওঁলোকে একদম টায়াৰ্ড, কাৰণ যথেষ্ট গৰম পৰে তাত, আৰু কানাডাত ঠাণ্ডা পৰে কিন্তু এতিয়া এই ছিজনত অলপ গৰম,
0: আৰু
1: মেক্সিকোততো যথেষ্ট গৰম, কাৰণ এই তাত আমি 70 মই চাইছিলোঁ খেলাটো, মই কেচাত এটা চাইছিলোঁ যিটো পেলে খেলিছিলে, সেই সময়ত বহুত গৰম আছিলে আৰু তাত দিনত খেলা হৈছিলে।

0: আৰু গৰম পৰিছিলে তাত। তো গতিকে প্লেয়াৰবিলাকে ভাগৰি যায়, অৰিজিনেল যিটো খেলা খেলিব লাগে সেইটো নাপায়। আৰু আপোনাৰ মেৰাডোনা খেলিছে 86, সেই মেক্সিকোত এষ্টেকত হৈছিলে, তাতো দেখা পাইছিলোঁ আৰ্জেণ্টিনাৰ লেটিন আমেৰিকান টীম। গতিকে তেওঁলোকৰ অসুবিধা হোৱা নাই,
1: জাৰ্মানীৰ
0: অসুবিধা হৈ গৈছে। আমি চাইছোঁ এই কেছেট, পুৰা চাইছোঁ মই এই কেছেটটো মোৰ ওচৰত আছে।
1: 86ত 86 চনৰ বিশ্বকাপৰ সময়ত আমাৰ ভাৰতবৰ্ষত তেতিয়া জাষ্ট টেলিভিশ্যনৰ বুম হৈছে, গতিকে সকলোৱে সেই খেল আমি চাইছোঁ। মানে আপুনি হয়তো প্ৰশিক্ষক দেখি আকৌ মানে কেছেটত চাইছে। এই এইখানে দুই এটা কথা, এইখিনি প্ৰসংগে যেতিয়া উঠিলে এটা কথা ক'ব পাৰি যে 70 চনত পেলেক মেক্সিকোৱে চেম্পিয়ন কৰাইছিল অন্তিমবাৰৰ বাবে, আৰু 86 চনত মাৰাডোনা চেম্পিয়ন কৰাইছিল মেক্সিকোৱে। গতিকে এইবাৰ অৱশ্যে ফাইনেল আমেৰিকাত হ'ব, নতুন হয়তো কোনোবা এনেকুৱা ধৰণৰ কোনোবা এজন জ্বলাই বোলে বোলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক এইবাৰ সুবিধা পাই গ'ল নেকি পৰ্তুগাল, মানে তেনেকুৱা ক'ব পাৰে নেকি, মানে তেনেকুৱা ধৰণৰ কথা এটাও ভাবিব।

0: আছিল মহাকাব্য, মানে তেনেকুৱা ধৰণৰ ফাইনেল খেলুৱৈ হিচাপে আপোনালোকে সেই সেই ফাইনেল খেলখন কেনেধৰণে চাই, মানে সেই ফাইনেল আৰ্জেণ্টিনা ফ্ৰান্স,
1: আৰ্জেণ্টিনা ফ্ৰান্সৰ খেলটো এটা এক্সট্ৰাৰ্ডিনেৰী খেল হৈ গৈছিল যোৱা বছৰ। তাৰমানে এইকাৰণে কওঁ, মানে ফ্ৰান্সে আৰ্জেণ্টিনাৰ লগত পৰা নাছিল ষ্টাৰ্টিঙৰ পৰা, যিটো গেম খেলি আছে আৰ্জেণ্টিনাৰ ডমিনেশ্যনটো বা বল পজিশ্যনটো সিহঁতে বহুত বেছি ৰাখি আছিল। ফাৰ্ষ্ট হাফটো অলপ আপদ আছিল, কিন্তু ছেকেণ্ড হাফত গৈ লাষ্টৰ ফালে এমবাপে যিটো খেল দিলে,
0: হয়
1: যিটো তাৰ মানে যিকোনো প্লেয়াৰ এটা ড্ৰিম ফুটবল খেলিলে, এনেকুৱা ৱৰ্ল্ড কাপৰ নিচিনা এটা
0: ফৰ্মেটত কৰিছে,
1: ড্ৰিম ফুটবল যিকোনো প্লেয়াৰ এনেকৈ, এইটো এনেকুৱা ধৰণৰ খেল খেলিছিল এই পাউলো ৰোছিয়ে ইটালী চেম্পিয়নত, ঠিক এনেকুৱা টাইপৰ এটা খেলি খেলিলে, ঠিক সি তেনেকৈ তাতে হেট্ৰিক কৰিছিল, কৰি লৈ টীমটোক একদম চেম্পিয়ন কৰি লৈ গৈছিল। ঠিক এমবাপে সেইটো গেমে দিছিল আৰু খেলটো সেইটো পৰ্যায়ত লৈ গৈছিল। কিন্তু যি হওক, মেছি য'ত আছে আৰু মেছিৰ যিটো মেচিউৰিটি ভাগ্য আছিল, আৰু না মেছি খুব কুলটো,
0: হয়
1: মেছি খুব কুল থকাৰ কাৰণে,
0: মই টাইব্ৰেকাৰৰ কথাটো লৈ পেলাই কৈছো, যিহেতু টাইব্ৰেকাৰৰ প্ৰসংগটো আহিছে, মানে তাত টাইব্ৰেকাৰত খেলৰ নিষ্পত্তি হৈছে 3-3 হোৱাৰ পিছত অতিৰিক্ত সময়তো, মানে যেতিয়া খেলৰ নিষ্পত্তি নহ'ল, গতিকে সেইফালৰ পৰা চাবলৈ গ'লে ভাগ্যই সহায় কৰিলে যে ফুটবলৰ ভগৱানজনক শেষ মুহূৰ্তত আমি এটা দি দিওঁ মানে ট্ৰফি তেনেকুৱা ধৰণৰ, গতিকে সেই সেই এটা কথা মই, হয় সেইখন ফাইনেল আমি কোনোদিন পাহৰিব
1: নোৱাৰোঁ।
0: এইখিনিতে প্ৰসংগক্ৰমে আৰু এটা কথা মনত পৰিছে, 1990 চনৰ ফাইনেলখনৰ কথাও, আৰ্জেণ্টিনা আৰু জাৰ্মানীৰ মাজত, তেতিয়া অৱশ্যে পশ্চিম জাৰ্মানী আছিলে যিখন খেল হৈছিল, সেইখন খেলো কিন্তু সাংঘাতিক হৈছিল দেই মোৰ দৃষ্টিত, মানে মই তেতিয়াও যদিও সাংবাদিকতাৰ জগতখনলৈ অহা নাছিলোঁ, কিন্তু সেই ফাইনেলখন এইকাৰণে মনত আছে যে 3-2 মানে সেইটো 1-0 হৈছিলে 86 চনৰ, সেইটোহে 3-2 হৈছিলে, সেইটো 1-0 অলপ বিতৰ্কিত কিবা গ'ল তাত জিকিছিল
2: 86 চনৰ,
0: মানে উপায় নাছিলে বুৰুচাগাৰ, সেইটো গ'লতে জিকিলে, কিন্তু তাৰ আগলৈকে 2-2 হৈছিল তেওঁলোকৰ, তেতিয়া কাৰ্ল হেইনজ ৰুমেনিগে বোলা এজন আছিলে, তেওঁ ছাবষ্টিটিউট হিচাপে নামি সেইটো দৰ্শনীয় ভাৱে গলিছে, এটা গ'ল বোধহয় ভৰলৈ দিছিল নেকি, 2 গ'ল দি পেলাই 2-2 হৈছিল, অতি আকৰ্ষণীয় স্থিতি একদম ফাইনেল পাছ, যেতিয়া পশ্চিম জাৰ্মানী অল আউট এটেকত গৈছিল, তেতিয়া মাৰাডোনা এটা মানে একদম, মানে এইটো কি কয়, ডিফেন্সক মানে ভেদি পেলাই এটা পাছ দিছিল, বুৰুচাগাই গৈ পেলাই গোলটো দিছিল
2: লাষ্ট সেইটো
0: মানে মুহূৰ্তত, তাৰপিছত আৰু পশ্চিম জাৰ্মানী প্ৰত্যাৱৰ্তন কৰাৰ সুযোগ নিছিল। এইবাৰ ফাইনেলত, মই গণেশ ৰায় ডাঙৰীয়া সুধিব গৈছোঁ, এইবাৰ ফাইনেলত কেনেবাকৈ আৰ্জেণ্টিনা ফ্ৰান্স আকৌ আহি যাব পাৰে নেকি, কিন্তু 4 বছৰ গ'ল, মেছিৰ সেই প্ৰাইম টাইমটোত নাই, এটা এজত আহি গ'ল যে বয়স হৈছে,
2: মই দেখা মতে মেছি দলত থকা মানে 2 প্লেয়াৰ এক্সট্ৰা বেছি থকা
0: নিচিনা হয়,
2: কাৰণ তেখেতৰ পিছত 2 লাগি থাকে, গতিকে আপোনাৰ ৰেষ্ট অফ দ্য প্লেয়াৰ কমি আহে সিহঁতৰ ডিফেন্সত, তো গতিকে মেছি থকা মানে
0: দুজন খেলুৱৈ টানি আনিব, গতিকে বাকীখিনি প্লেয়াৰ
2: বহুত, মানে মই কৈছো যে মই কিন্তু আৰ্জেণ্টিনাক অলপ কম ধৰিছো এইবাৰ,
0: হয়
2: মানে ৰেংক হেৰি হিচাপে ফেভাৰিট হিচাপে কম ধৰিছোঁ, মই পৰ্তুগালক ধৰিছোঁ ফাৰ্ষ্ট, মিডফিল্ড গতিকে মই এইটো কব লাগিব, স্পেইনক ধৰিছো, পৰ্তুগালৰ মিডফিল্ড টপ ৱৰ্ল্ড ক্লাছ
0: মিডফিল্ড,
2: ডিফেন্সটো খুব ভাল, গোটেই মেনচেষ্টাৰ চিটি, মেনচেষ্টাৰ ইউনাইটেড এইবিলাকৰ প্লেয়াৰ আছে, ৰদ্ৰি আপোনাৰ ইয়াৰ আপোনাৰ পৰ্তুগালৰ আপোনাৰ ধৰক কি ব্ৰুনো ফাৰ্ণ্ডেজ, ভিটিনাটো যিটো আছে বাৰ্চিলোনাৰ, এইটো চাব খেলা আপুনি, খুব ভাল প্লেয়াৰ আছে, তো গতিকে মই ফাৰ্ষ্ট স্পেইনক ধৰিছোঁ, পৰ্তুগালক ধৰিছোঁ, আৰ্জেণ্টিনা, তাৰপাছত আপোনাৰ ফ্ৰান্সক ধৰিছোঁ, ফ্ৰান্সৰ ফৰৱাৰ্ড লাইনটো ভাল।
0: আমি এই প্ৰসংগত আৰু কথা পাতিম, আজিলৈ আমাৰ এই অনুষ্ঠানৰ সময় শেষ হৈছে, গতিকে আমি আৰু আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী খণ্ডত, 2 অতিথিকে আজিৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। বিশ্বকাপ ফুটবল নিঃসন্দেহে চলি থাকিব, কেইবাদিনো চলিব, 39 দিন ধৰি চলিব, গতিকে আমি পৰ্যায়ক্ৰমে আৰু কিছু কথা পাতিম পৰৱৰ্তী খণ্ডত, ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে বিশ্বকাপ ফুটবল 2026 বিষয়ক

আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ দুজন খ্যাতনামা প্ৰাক্তন ফুটবল খেলুৱৈ গণেশ ৰয় আৰু বিধান দাসে। আলোচনাটিৰ আঁত ধৰিলে বিশিষ্ট ক্ৰীড়া সাংবাদিক সুসীম ঘোষে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক সুৰৰ শৰাই অনুষ্ঠানত আজিৰ শিল্পী ভাস্বতী ডেকা, সুৰ সংৰচনা জয়ন্ত দাসৰ, প্ৰথমটি গীতৰ গীতিকাৰ গীতাঞ্জলি মহন্ত বৰুৱা।

0: সুৰৰ শৰাই অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ শিল্পী আছিল ভাস্বতী ডেকা, সুৰ সংৰচনা আছিল জয়ন্ত দাসৰ, অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ভাস্কৰ জ্যোতি গগৈয়ে। আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
6: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
5: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
6: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
5: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
6: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
5: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান আধুনিক গীত। অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী শান্তাউজীৰ।

হাকিম আৰু মই হাকিমৰ বাপেক অক্ষয় ফুটা দি ফুটিব ইংৰাজী বাপেক মুতেক দুইৰে মুখত ইয়েছ ন থেংক ইউ।

0: নাম হব স্বর্গীয় তিলেশ্বর বরাপদ।
1: পিতাৰ নামত নিদিওঁ, ককাৰ নামত দিওঁ। ককাই এই গাঁৱৰ বাবে ইমান কাম কৰিলে, চালা এই খাই পাত ফলা গাঁওখনে ককাৰ নামেই নলয়।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক কাজিৰঙাৰ কাহিনী ছবিৰ দুটিকৈ গীত মিহিৰ বৰদলৈৰ কণ্ঠত।

0: মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
5: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক মুক্তি ছবিৰ এটি গীত, শিল্পী পাৰ্বিন চুলতানা।

0: চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গেছ সংযোগ ব্যৱস্থাত নৱতম সংযোজনেৰে আজি গুৱাহাটী লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে মঙলদৈত পাইপযোগে প্ৰাকৃতিক গেছ যোগান আৰু তেজপুৰত চি এন জি প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে ডক্টৰ শৰ্মাই কয় যে বিশ্বব্যাপী যুদ্ধৰ বাবে শক্তিখণ্ড ব্যাঘাতৰ সন্মুখীন হোৱাৰ এই সময়ত দ্বৈত ইঞ্জিনযুক্ত বিজেপি চৰকাৰে জনসাধাৰণৰ বাবে শক্তি সুৰক্ষা আৰু সুলভ লভ্যতা সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে। ৰাজ্যত পি এন জি আৰু চি এন জি আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে প্ৰাকৃতিক গেছ আধাৰিত অৰ্থনীতি, নিকা শক্তি আৰু বহনক্ষম বিকাশৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে।
2: এই সংকটৰ সময়ছোৱাত আমাৰ ৰিফাইনেৰীসমূহে ঘৰুৱা এল পি জি উৎপাদন যিটো ক্ষমতা তাক বহুগুণে ব্যৱহাৰ কৰে আৰু তাৰ ফলত আজি আমি ভাৰতৰ বাবে প্ৰয়োজনীয় এল পি জিৰ প্ৰায় 60-65% আমাৰ ৰিফাইনেৰীবিলাকত আমি উৎপাদন কৰিব পাৰিছোঁ। আনহাতে এই সময়ছোৱাৰ ভিতৰত আমাৰ চিটি গেছ ডিষ্ট্ৰিবিউচন বা পাইপ গেছ ডিষ্ট্ৰিবিউচনৰ যিমান কোম্পেনী আছিল সমগ্ৰ ৰাষ্ট্ৰজুৰি তেওঁলোকে তেওঁলোকৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াইছিলে আৰু পাইপ নেচাৰেল গেছৰ যিটো প্ৰসাৰ সেই প্ৰসাৰো দ্ৰুতগতিত বৃদ্ধি পাইছিলে।
1: অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি দিনৰ প্ৰথম ভাগত ৰাজ্যৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলৰ কাম কাজ আৰু শক্তিখণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত আজি 6-31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিকদাৰ, চেয়াৰমেন আলী আহমেদ, মজিবুৰ ৰহমান আৰু ডক্টৰ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত ভাগ লয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিকুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত আজি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত অহা 20 জুনত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰীলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, অৰণ্য মানৱ পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডক্টৰ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। বশিষ্ঠ আৰক্ষীয়ে আজি লালমাটি বেহাৰবাৰীত অভিযান চলাই 25 গ্ৰাম হেৰইন জব্দ কৰে। জব্দ কৰা নিষিদ্ধ মাদক দ্ৰব্যখিনি দুটা চাবোনৰ বাকচত অতি কৌশলেৰে লুকাই অনা হৈছিল। আৰক্ষীয়ে এই সংক্ৰান্তত বকৰ গুল মহম্মদ আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দৰং জিলাৰ খাৰুপতীয়া সমীপৱৰ্তী বালিকাৰ কেইবাখনো ফল মূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান

0: নমস্কাৰ শ্ৰোতাসকল, সাধক খুণ্ডৰ অনুষ্ঠানটিলৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছো। মই ইন্দ্ৰজিৎ দাস, আমি কথা পাতি আছো এই অনুষ্ঠানটিত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। তেখেতৰ সৈতে প্ৰথমটো খণ্ডত আমি তেখেতৰ অভিনয় জীৱন, তেখেতৰ ব্যক্তিগত জীৱনৰ কিছু কথা আমি পাতিলো আৰু শ্ৰোতাসকলে এই অনুষ্ঠানটি শুনি আপ্লুত হৈ পৰিছে বুলি বিভিন্ন মাধ্যমেৰে আমাক জনাইছে। বাইদেউ, আকৌ এবাৰ আপোনাৰ সৈতে আমি এই নাট বিভাগৰ ষ্টুডিঅ'টোত বহিছো কথা পাতিবলৈ, আদৰণি জনাইছো।
1: ধন্যবাদ।
0: আৰু শ্ৰোতাসকলে অনুষ্ঠানটি খুব ভাল পাইছে আৰু কোনো কোনো শ্ৰোতাই এনেদৰে লিখিছে যে অনুষ্ঠানটি শুনি আছো যদিও সেই অনুষ্ঠানটি যেন উপভোগ কৰিছো তেনেকুৱা লাগিছে, এনেকুৱা ধৰণৰ তেখেতসকলে মন্তব্য আগবঢ়াইছে। নিশ্চয় আপুনিও খবৰ পাইছে, গতিকে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে?
1: ভাল লাগিছে আৰু ব্যক্তিগতভাৱেও মোক বহুতে ফোন কৰি জনাইছে যে খুব ভাল লাগিছে। আৰু এটা কথা কৈছে যে বহুতেই কথাবোৰ মুকলিকৈ নকয়, যে আপোনাৰ শৈশৱৰ, আপোনাৰ ঘৰখনৰ কথা ইমান মুকলিকৈ কৈছে, সেইকাৰণে আপোনাৰ মানে অনুষ্ঠানটো আমাৰ বেছি ভাল লাগিছে। আৰু মোৰো ভাল লাগিছে যে কিবা এটা কাম কৰিলে যদি শ্ৰোতা বা দৰ্শকে ভাল পায়, সেইখিনিয়ে আমাৰ কৃতিত্ব। কাৰণ আমি শিল্পী, ধনেৰে আমি বহুত দুখীয়া কিন্তু মৰমেৰে আমি বহুত ধনী। গতিকে সেই মৰমখিনিকে লৈ এতিয়ালৈ কাম কৰি আছো আৰু যেতিয়ালৈ পাৰো কৰি থাকিম।
0: আপোনাৰ অভিনয় জীৱনৰ বহু বছৰে হ'ল বাইদেউ, কিমান বছৰ হ'ল এতিয়ালৈকে?
1: মানে তুমি আৰম্ভণিৰ পৰা চাবলৈ গ'লে মইতো কৈছোৱে যে মই খুব বহুত সৰুৰ পৰাই অভিনয় কৰিছো। গতিকে ধৰা মোৰ জনা হোৱাৰ মানে 12-13 বছৰ মানৰ পৰা সেই যে স্কুলত কৰিছিলো তাৰ পিছৰ পৰা কৰি আছো।
0: প্ৰায় দুকুৰি হ'ল আপোনাৰ?
1: হ'ল, প্ৰায় দুকুৰি হ'ল।
0: হয়, আপোনাৰ অভিনয় জীৱনৰ কথা আপুনি কিছু কথা সেইদিনাখন ক'লে আৰু এটি সংলাপো কৈ শুনাইছিল, সেইটো খুব ভাল লাগিছিল। এটি নহয়, দুটি সংলাপে আপুনি শুনাইছে। আজি আমি অনুষ্ঠানটিত সংলাপো শুনিম, কিন্তু ভ্ৰাম্যমনত যে আপুনি খোজ দিলে, আৰম্ভণি কথাখিনি আপুনি ক'লে,
1: ক'লো হয়,
0: এতিয়া সেই ভ্ৰাম্যমনৰ অভিজ্ঞতাৰ পৰাই আমি আজিৰ খণ্ডটি আৰম্ভ কৰোঁ।
1: ভ্ৰাম্যমন বুলি ক'লে মোৰ মানে এনেকুৱা মধুৰ মানুহৰ যে হয় মধুৰ স্মৃতি, মানে যেতিয়াই ভাবো বতৰ বিশেষে মোৰ খুব মনত পৰে সেই মঞ্চখনলৈ। ধৰা পূজাৰ বতৰ যেতিয়া হয়, বতৰবিলাক সলনি হ'লে মনবিলাকো মানুহৰ সলনি হয়, গতিকে পূজাৰ বতৰত মোৰ খুব দুখ লাগে। মই তেতিয়া ভাবো এইখিনি সময়ত মই আৰু ভ্ৰাম্যমান থিয়েটাৰৰ কিছুমান নিৰ্দিষ্ট পেণ্ডেল আছে যে পূজাত এইখন ঠাইতেই হ'ব বা ৰাসত নলবাৰীত হ'ব, গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ খুব মনত পৰে। আৰু মইতো ক'লোৱে আগতে যে ইন্দ্ৰধনুত মোক মহাদাঁতে জোৰ কৰি লৈ আহিল, তাৰপিছত নৃত্য বিভাগৰ পৰা মই নাটকত সোমাই গ'লো, যে মই একেবাৰে উশাহ ল'লো আৰু। কিন্তু কি হ'ল, প্ৰযোজকজনৰ কিছু খেলি মেলি হ'ল আচলতে। তেখেতে মই এনেকুৱা দেখিছোঁ ইন্দ্ৰ, মোৰ ভ্ৰাম্যমানৰ জীৱনত তুমি দ্বিতীয় দৰ্শনীটো যিটো হয় ছেকেণ্ড শ্ব'টো, তেওঁ বস্তাত পইচা ভৰাইছিল। মানুহে বিশ্বাস নকৰিব এতিয়া, এতিয়াতো পইচা মানে কি কমিটিৰ লগত প্ৰযোজকৰ সম্পাদকৰ লাগিয়ে থাকে, কমাই দিওঁ কিবা কৰোঁ, ইমান মানুহ হৈছিল। সেইখিনি সময়তে মই কৈছিলো নহয়, মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আহিছিলো, মই ছায়েন্সৰ ছাত্ৰী আছিলো, গতিকে মই মোৰ ৰিজাল্ট ওলাল। ৰিজাল্ট ওলাওঁতেতো মই ভাবিলো যে মই মোৰ উদ্দেশ্যটো বেলেগ, মই ভাবিছিলো মই ডাক্তৰ হ'ম, গতিকে মই যাব লাগিব। তাৰপিছত এনেকুৱা এটাও চিন্তা আহিছিল, মইতো ক'লোৱেই যে আমাৰ বহুত ল'ৰা ছোৱালী য'ত নেকি মোৰ সঁচা নামেই নাজানিছিল। তাৰপিছত মই ভাবিলো নহয়, তথাপিও মই যাব লাগিব, মই যিয়েই নহওক মই পঢ়িব লাগিব। তাৰপিছত থিয়েটাৰৰ তৌফিক ৰহমান, তৌফিক দায়ো ক'লে যে তই ইমান ব্ৰিলিয়েণ্ট ছোৱালী এজনী, তই কিয় ইয়াতে নাটক কৰিবলৈ আহিছ, তই যা, তই যা, তই ঘৰলৈ

0: মই প্ৰযোজকক ক'লো যে মই এনেকে মোৰটো ৰিজাল্ট দিলে মই নাথাকো আৰু। তেতিয়া মানে ইমান নাজানো যে ফ্ৰেমমানত সোমালে ন মাহৰ চুক্তি এটা হ'ব, তাৰ পৰা যে মই ওলাই যাব নোৱাৰো। আৰু প্ৰাম্যমান থিয়েটাৰত এটা কথা জানিবা, অসম্ভৱ বুলি একো শব্দ নাই, কিন্তু অভিধানতেই নাই, ভ্ৰাম্যমানৰ অভিধানতেই নাই যে আজি একদম বোলে অমিতাভ বচ্চন আহিছে গুচি গ'ল থিয়েটাৰ বন্ধ হ'ব তেনেকুৱা কেতিয়াও নহয়। সেইখিনি সময়ত তেওঁ কি কৰিলে, আমাক য'ত থাকিবলৈ দিয়ে তেওঁ মানে গেটখনত তলা লগাই থৈ দিয়ে,
1: আপুনি গুচি যায়,
0: মই গুচি যাম বুলি। তাৰপাছত আমাৰ মানে নলবাৰী ৰাসৰ আগে আগে শিলপুখুৰীত নে ক'ত এখন পেণ্ডেল হৈছিলে, আৰু তেতিয়া তেওঁৰ ঘৰত আমাক থাকিব দিছিলে। তেওঁৰ ঘৰটো আছিল তোমাৰ নিজৰা পাৰৰ ওপৰত, পাহাৰৰ ওপৰত। তেওঁ মই ক'লো যে মই কাইলৈ নলবাৰীলৈ যাম যিহেতু, মই ৰাতিপুৱাই ঘৰলৈ গুচি যাম, তাৰ পৰা মই মাৰ লগত নলবাৰীলৈ যাম। আৰু তেতিয়া নলবাৰীত মানে মোৰ মামা থাকে, মোৰ সৰু মামা জেইলাৰ আছিল। আৰু শুনিলে আচৰিত হ'ব, মোৰ মামা যেতিয়া জেইলৰ আছিল সেইখিনি সময়ত এই থিয়েটাৰখনৰ প্ৰযোজকজন কিবা সৰু কথা এটাত জেইলত থাকিব লগা হৈছিল। তেওঁক মানে মানুহজন এতিয়া ঢুকাল বাৰু, এতিয়া মই তেওঁৰ একো বদনাম গাব নোৱাৰো বা সদনামো নাগাওঁ, কিন্তু অকণমান বেলেগ ধৰণৰ আছিল। তাৰপিছততো ৰাতি দেখিলোঁ, ৰাতিপুৱা উঠি মই গা পা ধুই ওলাইছোঁ, তেতিয়া আকৌ মই আছিলোঁ হেৰিৰ লগত, মণি বৰদলৈ, আগতে মণি হাজৰিকা আছিল, মইতো কৈছোঁ ইন্দ্ৰতনত। তাই মণিক ক'লোঁ, মণি মই যাওঁ। তাই ক'লে ঠিক আছে, তুমি সোনকালে যাবা কিন্তু নলবাৰীলৈ। মই বোলো ঠিক আছে, তেতিয়াতো ৰাসত কেইটাত আৰম্ভ হয় মই নাজানো। তাই ক'লে ৰাসততো বহুত সোনকালে আৰম্ভ হ'ব, তুমি যাবাগৈ। মই বোলো হ'ব। তাৰপিছত ওলাই দেখিছোঁ গেটত তলা, আৰু মোৰতো সেই মই কৈছোঁ নহয় সৰুতে মই মোৰ ছোৱালী স্বভাৱ কমেই আছিল, বৰশী বাই মাৰ্বল খেলি থকা একদম ল'ৰাৰ নিচিনা উঠি গ'ল নহয় খংটো। ৱাল পাৰ হৈছোঁ, কিমান ওখ ৱাল, কেনেকৈ পাৰ হৈছোঁ মই নাজানো, ৱাল পাৰ হৈ মই গুচি গ'লোঁ
1: ঘৰলৈ।
0: চিটি বাছত উঠিলোঁ, উঠি ৰঙী মানে আদাবাৰীত বাছত উঠিলোঁ, উঠি ৰঙীয়া পালোঁগৈ। তাৰপিছত ইফালে প্ৰযোজক যেতিয়া উঠি আহিছে, গোটেই ষ্টাফ যাব ৰেডি হৈছে, কৈছে জুৰি ক'ত, মণিয়ে ক'লে তাই ৰাতিপুৱাই ঘৰলৈ গ'ল নহয়, তাইও নাজানে যে গেটখন তলা মৰা আছে, তাই ভাবিছে গেট খোলা আছে গুচি গ'ল। তাৰপিছত তেওঁলোক গ'ল, গৈ মানে প্ৰযোজকে তেওঁ এখন বেলেগ গাড়ীত গৈছিলে, তেওঁ আমাৰ ঘৰত সোমাল, সোমাই পেলাই আপুনি কিয় আহিছে, মায়ে কৈছে আপুনি কিয় তলাটো লগাই থৈছে, তাইতো নোযোৱাকে নাথাকে, তাই যাব, কিন্তু তাইৰ ঘৰলৈ আহিবলৈ মন গৈছে, প্ৰথম গৈছে থিয়েটাৰলৈ, ইমান দিন অহা নাই, গতিকে তাইৰ বেয়া লাগিছে, সেইকাৰণে আহিছে, তেওঁ মানে লগতেই নিয়ে। মই বোলো আপুনি একদম চিন্তা নকৰিব, আমি যামেই। মায়ে ক'লে আপুনি যাওক, মই লৈ যাম। তাৰপাছত গ'লো, ঠিকেই চলি আছিলে, এই মানে অথেলোখন, অথেলো আছিল তেতিয়া নাটক সুৰংগৰ শেষত, মানে বেলেগ থিয়েটাৰে সেইবাৰে পইচাই নাপালে জানানে, ইমান পইচা পাইছে ইন্দ্ৰতনু থিয়েটাৰে। এদিন অথেলোখনৰ চাগে দ্বিতীয় দৰ্শনী শেষ হৈছে, তেতিয়া মামাই মানে মোক নিবলৈ আহিছে আৰু ঘৰলৈ লৈ যাব, মই অকলে, আৰু মই মামাৰ ঘৰত আছোঁ, মইতো ক'লোৱেই শ্ব' কৰিলোঁ, মামাৰ ঘৰত আছোঁ। মামাটো আহিলে, আহি গ্ৰীণ ৰুমত সোমাই দেখিছে কোনো নাই গ্ৰীণ ৰুমত, অকল ড্ৰেছ মাষ্টাৰজন আৰু মই। ড্ৰেছ মাষ্টাৰে কাপোৰবোৰ মানে জাপি কুচি ভৰাই আছে আৰু মই আছোঁ। মামাই ক'লে প্ৰযোজক ক'লৈ গ'ল, মই ক'লো তেখেত গ'ল থিয়েটাৰত ছোৱালীবিলাকক মানুহে যদিও ভাবে বেয়া কিন্তু খুব শাসনত ৰখা হয়, আৰু তাৰ মাজতো যিবিলাকে বদমাচি কৰোঁ বুলি ভাবে শাসন ভাঙিয়েইটো কৰে। তই, মই বোলো মই আছোঁ মামা, আৰু আমি মামাক ইমান ভয় কৰিছিলোঁ, মামাৰ চকুকেইটা বহুত ডাঙৰ ডাঙৰ আছিল আৰু জেইলৰ আছিল, গতিকে কথা ক'বলৈ ভয় লাগে আৰু খুব গলগলীয়া মানে মাতেৰে কথা কয়। তাৰপাছততো মামাই ক'লে ব'ল, গুচি গ'লো ঘৰলৈ, তই আৰু থিয়েটাৰলৈ যাব নালাগে। সেই যে মানে বজ্ৰপাত এটা আৰু, আৰু সেইটো আমি না কৰাৰ কোনো ধৰণৰ সাধ্য নাই। আৰু মোৰ মা আছিল, মা তিনিজন মামাৰ মাজত এজনী ছোৱালী, মায়েও মানে খুব মানে মামাহঁতক। যিদিনা মানে ষ্টাফটো তাৰ পৰা গুচি যাব আৰু, আমাৰ শেষ হ'ল নাটক, শেষ হ'ল শ্ব', শেষ হ'ল, গুচি যাব প্ৰযোজক, তেওঁ গমেই পাই গ'ল, তেওঁ মানে ইমান অনুৰোধ কৰিছে, আৰু মই মামাৰ সন্মুখত ওলোৱা নাই, মামা আৰু তেওঁ এটা ৰুমত বহিছে, মই সেইফালে এটা ৰুমত। তাৰপাছত তেওঁ মোক খালি সুধিছে, টুটুমণি তই যাবি নেকি, মই কৈছোঁ মোৰ মাতটো খুব গলগলীয়া, মই সেইটো ৰুমৰ পৰা উত্তৰ দিছোঁ, নাযাওঁ মামা। তাৰপিছত আৰু সেই মানে চাৰি মাহৰ ব্ৰাহ্মমান যাত্ৰা মোৰ সেইবাৰ শেষ হৈ গ'ল। মই মোক মামাই যাব নিদিলে, মানে মামাই এইটো কথাত বেয়া পাইছে যে এজনী সৰু ছোৱালী অকলে আছে, তুমি কিয় অকণমান মানে ৰৈ নিদিলা, তোমালোক তাই যোৱাৰ পিছত তোমালোক যাব পাৰিলাহেঁতেন, সেই কথাটো খুব বেয়া পালে মামাই। তাৰপাছততো গুচি আহিলোঁ, ইতিমধ্যে মোৰ

0: দলটো ওলাল, তো এইবিলাকতো এন্ট্ৰেন্স দিয়াই নহল, একো বি এছ চি পঢ়িব লাগে, ইফালে সব এডমিশন হৈ গল। তেতিয়া অলপ ষ্ট্ৰিক্ট আছিলে কলেজবিলাকতো, ছায়েন্সৰ বিশেষকে। কি কৰিম এতিয়া, মোক মায়ে ক'লে তই ৰঙিয়া কলেজত এডমিশ্যন ল, অসমীয়াত মেজৰ ল। মোৰ বাইদেউ অসমীয়াত মেজৰ আছিল, গতিকে তাইৰ হেৰিবিলাক পাবি, তোৰ সমস্যা নহয়। মোৰ ঠিক আছে, ৰঙিয়া কলেজত এডমিশ্যন ললোঁ, কলেজ যাবলৈ আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত সেই যে নাটকৰ ভূতটো মানে কিলবিলা আছিলেই নহয়, আৰু মানে কি হ'ল, ইন্দ্ৰধনুত প্ৰযোজকে মানে আমাক বহুত বদনাম দিলে। আৰু আটাইতকৈ মানে হেৰি কথা হ'ল কি, ভাল লগা মানে আমোদজনক ঘটনা, আমি চাৰিজনী সেইবাৰ হায়াৰ ছেকেণ্ডাৰী দি অহা ছোৱালী আছিলোঁ, আৰু চাৰিজনীয়ে বিভিন্ন কাৰণত বেলেগ বেলেগ সময়ত থিয়েটাৰৰ পৰা গুচি গ'ল, আৰু তেওঁ মানে সকলোকে এটাই বদনাম দিলে, ঘড়ি চুৰ কৰি লৈ গ'ল। যিয়ে নহওক বাৰু, সেই যাত্ৰাটো সেইখিনি সময় তাতে শেষ হ'ল। তাৰপিছত মই ঘৰলৈ আহিলোঁ, ক্লাছ কৰি আছোঁ। ক্লাছ কৰি থাকোঁতে মানে এবছৰ গ'ল আৰু, এবছৰ যাওঁ যাওঁ হৈছে। সৰুতে আকৌ মই গানো গাইছিলোঁ দেই, মোৰ মানে আমোদজনক ঘটনা জীৱনত তেনেকুৱা মানে নহ'বলগীয়া ঘটনা বহুত হৈছে সৰুতে। তাত ৰঙিয়া কলেজত মানে কলেজ উইক চবতে জইন কৰিছোঁ আৰু, তেতিয়া পূৰা উদ্যমটো আছে, চবতে জইন কৰিছোঁ, খেলাৰ পৰা গানৰ পৰা অভিনয়ৰ পৰা চবতে। তাৰ নাটকততো বাৰু সেইটো মানে ধৰা বন্ধাৰ নিচিনা আছিল, মই পালোঁৱে। গান গাওঁতে কি হ'ল, মোৰ লগত আছিল নীলিমা খাতুনৰ ভাতৃ তফিক আহমেদ। তফিকে খুব ভাল গান গাইছিল, কিন্তু তেওঁৰো অকালতে বিয়োগ হ'ল। তফিক আছিল মানে আমি তেনেকৈ বহুত আছিল আৰু। সেইবাৰ সেইটো কথালৈ ৰঙিয়া কলেজত বহুত হুলস্থুল গ'ল, মানে কি বিষ্ণুৰাভাৰ গীত, জ্যোতিপ্ৰসাদৰ গীত বা গজল তেনেকুৱাবিলাকত মানে মই বেছি ভাল গালোঁ। হয়তো মোৰ মাতটোত কিবা মানে ভাল লাগিল। শ্ৰেষ্ঠা সংগীত শিল্পী যেতিয়া ঘোষণা কৰিছে, মোৰ নামটো ঘোষণা কৰিছে, ঘৰত ইমান মোক হাঁহিছে, নহয় তই কেতিয়াৰ পৰা গান, কোনো নাজানেই মই যে গান গাওঁ,
1: এতিয়ালৈকে নাজানো,
0: ঘৰতে নাজানিছিল মই যে গান গাওঁ। তাৰপিছত ৰঙিয়া কলেজত সেইটো লৈ মানে খুব হুলস্থুল গ'ল, বোলো এই এইবোৰ আৰু কলেজ স্কুলৰ কম্পিটিশ্যন, কি ইমান হুলস্থুল কৰিবলগীয়া আছে। মই সম্পাদকক ক'লে নালাগে মোক, তেওঁক প্ৰাইজটো দি দিয়ক আপোনালোকে, একো কথা নাই, মোৰ গান গাবলৈ মন গৈছিল। কৈছে সেইটোতো হ'ব নোৱাৰে, সেইটো হ'ব নোৱাৰে, কাৰণ আমি বিচাৰক মাতিছোঁ বাহিৰৰ পৰা, বিচাৰকে সেই নিৰ্ধাৰণ কৰিব কোনে পাব। সেইটো ঘটনা তেনেকেই গ'ল। তাৰপিছত যিয়ে নহওক, এতিয়া বাৰু তুমি কেতিয়াও গান গাব নক'বা মোক, কাৰণ মোৰ গান গোৱা নলী তেতিয়া মামৰে ধৰিলে।
1: শ্ৰোতাসকল, আমি কথা পাতি আছো বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। বাইদেউ এতিয়া অভিনয়ৰ লগতে গানৰ কথাও ক'লে, আৰু মই ক'ম বুলি ভবাৰ আগতে তেওঁ কৈ দিলে যে মোক গানৰ কথা এতিয়া নক'বা। ঠিক আছে, গানৰ কথা নকওঁ, কিন্তু আপুনি সংলাপ এটা নিশ্চয় শুনাব পাৰিব।
0: শুনাম,
1: আমি কথা পাতি থাকিম, কিন্তু সংলাপ শুনি লওঁ।
0: মই সংলাপ শুনোৱাৰ আগতে মোৰ তাৰ পিছৰ ভ্ৰাম্যমানৰ প্ৰৱেশটো কওঁ, তেতিয়া সংলাপটো শুনি বেছি ভাল লাগিব। তাৰপিছত আহিল মুকুন্দ থিয়েটাৰ। মুকুন্দ থিয়েটাৰৰ পৰা মোৰ তালে তেওঁলোক আহিল আৰু, যে এনেকে আমাক নায়িকা লাগে, নতুন নায়িকা, গতিকে এজনী আমি নায়িকা বিচাৰি আহিছোঁ, আৰু তেওঁ আছিল কিছুদিন, গতিকে তেওঁ যাব লাগে, ঘৰৰ পৰা নিদিয়ে যাব, পঢ়িব লাগে, এইবোৰ ক'ত থিয়েটাৰ চিয়েটাৰ আৰু নালাগে আৰু যাব। গুচি আহিলোঁ, চাৰি মাহে থাকিলোঁ, মোৰতো নাই মনটো। সেই যে মানে ভ্ৰাম্যমানৰ মঞ্চখন বৰ আকৰ্ষণীয় মঞ্চ, তাৰমানে তোমাৰ এবাৰ যদি কোনোবাই প্ৰেমত পৰে বৰ কষ্ট হয় আঁতৰি আহিবলৈ। তাৰপিছত মই ক'লোঁ, মোক সুধিলে কি কৰিবি, মই বোলো যাওঁ নেকি দাদা, মোৰ ডাঙৰ দাদাক ক'লো যাওঁ নেকি এবাৰ, মায়েও ক'লে তই যদি খুবেই ইচ্ছা কৰিছ যা তেতিয়াহ'লে। সেই তেতিয়া মই 85 চনত মুকুন্দ থিয়েটাৰলৈ আহিলোঁ, আৰু মুকুন্দ থিয়েটাৰত আহিয়ে মই প্ৰথম মানে মোৰ জীৱনৰ এখন স্মৰণীয় নাটক, কিন্তু মই এতিয়া ভাবোঁ দেই, তাৰ যদি 5 বছৰ পিছত মই সেইখন নাটক পালোহেঁতেন, তেতিয়া কিজানি মই আৰু ভালকৈ কৰিব পাৰিলোহেঁতেন। লভিতা, লভিতাখন কৰিলোঁ প্ৰথম ভ্ৰাম্যমানত, আৰু ইমান সুন্দৰকৈ, উগ্ৰমেনা আছিল পৰিচালক, ইমান সুন্দৰকৈ উপস্থাপন কৰিছিল। আৰু কিছুদিন আগতে কিছু লভিতা বিতৰ্ক হৈছে, আমি বাৰু সেইবিলাকত একো নকওঁ, কাৰণ সকলোৰে নিজৰ নিজৰ কিছুমান ষ্টাইল থাকে, কিন্তু মোৰ খুব ভাল লাগিছিল
1: লভিতাখন কৰি।
0: তেতিয়া সহশিল্পী আছিল জীৱেশ্বৰ ডেকা, বিনু কলিতা, তাৰপিছত আছিলে হৰেণ শৰ্মা বুলি এজন, আৰু আছিলে, মই এতিয়া বহুত নাম পাহৰি গ'লোঁ, আৰু তাৰ কেইজনমান ঢুকালোঁ, মানে জীৱেশ্বৰ ডেকাওতো ঢুকাল, আৰু আৰু এগৰাকী আছিল যে তেওঁ বৰ ভাল কৰিছিল আৰু মানুহজন খুব ৰসিক আছিল, কিন্তু মই নামটো পাহৰিলোঁ, তেওঁ ঢুকালে। সেই লভিতাই

0: নতুন পরিচয় দিলে। প্রথম বছরে লভিতাখনে যথেষ্ট সমাদর পাইছিল আর মানুষেও মানে খুব মানে আদরি লৈছিল, ভাল পাইছিল মুখ, মানে লভিতা হিসাবে জুৰি শর্মাক ভাল পাইছিল।
1: তেতিয়াহলে লভিতা হিসাবে যিগৰাকী জুৰি শর্মায় বিশেষ চিনাকি দি লাভ কৰিছিল, আজি অলপ শুনো আমি সংলাপ।
0: ঠিক আছে, মই লভিতাৰে সংলাপ এটি কৰি দিছো,
1: ভাল লাগিব।
0: লভিতাৰ কাহিনীটো মানে জানে, লভিতা কেনেকে আহি কত থাকিবলগীয়া হৈছিল, যেতিয়া জাত পাতৰ কথাবোৰ আহিছিল আৰু শেষত যেতিয়া গোলাপে তাইক বিচাৰি আহিছিল, তেতিয়াই লভিতাই মানে গোলাপক এটা কথা কৈছিল। তুমি নকবা আজি দিনৰ ডেকা বুলি, তোমাক নিজকে সেই বুলি ফুহা নিদিবা, যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই সি আজি দিনৰ ডেকা হবই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায়, নিয়ম কাৰণ, মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ আনকি জীৱনকো দি যি ডেকাৰ থিয় হবলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ দিনৰ ডেকা হবই নোৱাৰে। বুঢ়া ককা, মই এই ঠাইত আৰু ঠাই নাই, মই এতিয়া অস্পৃশ্য, মই যাওঁ। গোলাপ ককাইদেউ, তুমি মোৰ বাবে মোৰ ক্ষমাব নালাগে, সমাজৰ চকুৰ কুটা দাঁতৰ হাল হব নালাগে, সমাজৰ বৰমূৰীয়া ধৰ্মধ্বজসকলৰ গৰিহণা হাও খাবলৈ তুমি যাব নালাগে। তুমি যিয়েই হোৱা, তুমি যিয়েই হোৱা, কিন্তু তুমি আজি দিনৰ ডেকা নোহোৱা। তোমাৰ গাঁৱৰ নিয়ম কাৰণ লৈ, তোমাৰ সমাজ লৈ, জাত লৈ তুমি থাকা, কিন্তু কিন্তু কারো আগত নকবা তুমি আজির দিনের ডেকা বলি। তুমি আজির দিনের ডেকা বলি নকবা, নকবা।

0: 35 বছৰ পাছত আকৌ কৈছে আপুনি?
1: আকৌ কৈছো, হয় হয়।
0: সেই তেতিয়া মুকুন্দ থিয়েটাৰত কৈছিল আপুনি?
1: সেই সময়ত অপৰিপক্ক আছিলো, মানে প্ৰাম্যমানত মই কেঁচুৱা আছিলো বুলি ক'ব পাৰি। এতিয়া হ'লে হয়তো মই আৰু সুন্দৰকৈ ক'ব পাৰিলোহেঁতেন, মানে ধৰা চৰ্চা থাকিলেহেঁতেন, তেতিয়াতো নতুন গৈছোঁ, গতিকে সিমান চৰ্চাও নাছিল। মোক ক'লে লভিতা কৰিব লাগিব, কৰিলোঁ। সেই তেনেকেই মোৰ ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ হ'ল মুকুন্দ থিয়েটাৰৰ। তাৰপিছত বিভিন্ন থিয়েটাৰত থাকিলোঁ, ৰংঘৰত থাকিলোঁ, আবাহনত মই বেছি আছোঁ, আৰু কহিনুৰত থাকিলোঁ, দেৱদাসী বুলি এখন থিয়েটাৰ হৈছিলে, বৰ সুন্দৰ থিয়েটাৰ হৈছিলে। সেই থিয়েটাৰখনো কিন্তু প্ৰযোজকৰ কাৰণেই মানে ধ্বংস হৈ গ'ল, প্ৰযোজকৰ ভুলৰ কাৰণে। আচলতে থিয়েটাৰ বহুত হয়, কিন্তু ঠিক মানে সুচাৰুৰূপে যেতিয়া চলাব নোৱাৰে বহুত প্ৰব্লেম হয়, আৰু ভ্ৰাম্যমান থিয়েটাৰখন চলোৱাটো ইমান সহজ কথাও নহয়। গতিকে এই তেনেকুৱা কাৰণেই বহুত থিয়েটাৰ বন্ধ হৈ গ'ল। এখন থিয়েটাৰ কি, অকল এজন মানুহৰ নহয়তো, তাত 80-100 লোক সংস্থাপিত হৈ থাকে,
0: পৰিয়াল
1: জড়িত হৈ থাকে। আৰু আটাইতকৈ দুখ লগা কথা, মই যিখিনি সময়ত থিয়েটাৰলৈ গৈছোঁ সেইখিনি সময়ত শিক্ষিতৰ হাৰ বহুত কম, নায়িকাৰো মানে শিক্ষা দীক্ষা কম। মোৰ আগত আছিল, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পুষ্পাদেৱী, পুষ্পা বাইদেউ কিন্তু আছিলে, তেওঁ বি এ পাছ কৰি থিয়েটাৰত সোমাইছিলে। তাৰ পিছৰখিনি কিন্তু বহুত কম, মানে শিক্ষা
0: দীক্ষা,
1: মানে কি ঘৰখন চলাব লাগে, ঘৰৰ অৱস্থা বেয়া, পোহপাল দিব লাগে, হয়তো কোনোবা যাত্ৰাত আছিল, যাত্ৰাৰ পৰা আকৌ আহি ভ্ৰাম্যমানত সোমাল। সেই তেনেকেই তাৰমানে ভ্ৰাম্যমানৰ লগত জড়িত হৈ এটা সময়ত কিন্তু তেওঁলোকৰ সেই পইচাৰে গোটেই ঘৰখন পোহপাল দিয়ে। সেইটোৱে
0: আমি কথা পাতি আছো, ভ্ৰাম্যমানৰ কথা ওলাইছে, এতিয়া ভ্ৰাম্যমানৰ বহুতো ভাল লগা কিছুমান অভিজ্ঞতা আছে, হয়তো বেয়া লগা অভিজ্ঞতাও আছে, বেয়া লগাখিনিলৈ আমি নাযাওঁ বাৰু, ভাল লগা অভিজ্ঞতাৰ কথাই পাতো। আমি কেতিয়াবা কেতিয়াবা যেতিয়া ভ্ৰাম্যমানৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে কথা পাতো, বিশেষকৈ এবাৰ অভিনেতা তপন দাস, তেখেতৰ সৈতে আমি কথা পাতি থাকোঁতে এটা ভ্ৰাম্যমানৰ খুব ভাল লগা অভিজ্ঞতাৰ কথা কৈছিলে, যিটো ঘটনাৰ সৈতে আপুনিও জড়িত। খুব ভাল লাগিছিলে শুনি। আজি শ্ৰোতাসকল

0: শুনি ভাল পাব যদি আপোনাৰ মুখেৰে সেই কথাটো ওলায়, কাৰণ সেই দৰ্শকৰ বাক্যবান আপোনালৈ আছিলে। কি হৈছিলে কথাটো, সেই মুহূৰ্তটোৰ কথা কওকচোন।
1: ব্ৰহ্মমানৰ অভিজ্ঞতা মই সেইটোতো কমেই, তাৰে আগতে আৰু এটা কওঁ, মোৰ খুব ভাল লাগিছিল, মানে এতিয়া ভাবিলে ভাল লাগে যে আমি আচলতে নাটক পাগল আছিলোতো, আমি পইচাৰ পিছত দৌৰা নাছিলো, খালী নাটক কৰিব লাগে, পইচা কিমান দিছে কি পাইছো সেইটো ডাঙৰ কথা নহয়। মানে ব্ৰহ্মমানত থাকোঁতে যেতিয়া ছোৱালীখিনিক সাধাৰণতে মানে একেলগে থাকিবলৈ দিয়ে আৰু এজন তাত মানে অভিভাৱক থাকে, বয়সীয়া মানুহ, আমাৰ লগত আছিল হৰ্থেবাৰী ফালৰ গিৰিধৰ লহকৰ, কিছুমান থিয়েটাৰত আৰু বেলেগ বেলেগ থিয়েটাৰত বেলেগ বেলেগ থাকে, গিৰিধৰ লহকৰ কিন্তু কহিনুৰতে বেছি আছিল, আৰু আবাহনত আছিল এজন বাপ বৰা বুলি, তাৰপিছত মুকুন্দত অৱশ্যে এটা কাম কৰিছিল প্ৰযোজকজন, এটা ৰুমত থাকে, কাষৰ এটা ডাঙৰ ৰুমত ছোৱালীখিনিক থাকিবলৈ দিয়ে, যেতিয়ালৈ মই ছোৱালী ৰুমত আছিলোঁ আৰু আবাহন থিয়েটাৰত দেই, তেতিয়া মানে মানুহবিলাকৰ ধাৰণা আছিল ভ্ৰাম্যমানৰ শিল্পী চাৰিদিনহে থাকিব, এই হ'ব আৰু থাকিব আৰু, কিন্তু সেই চাৰিদিন চাৰিদিনেই যে আমাৰ সংসাৰখন, আজি যদি ভাবে যে বেঞ্চতে শুই থাকিব চাৰিদিন থাকিলো, পিছৰ কমিটিটোও যদি ভাবে যে তেওঁলোকে চাৰিদিনহে থাকিব, তাৰমানে আমি কি ভালকে থকাৰ আমাৰ যোগ্যতাই নাই নেকি, তেনেকুৱা হ'ল। তাৰপিছত কি হয়, এবাৰ নিত্যানন্দৰ পৰা মানে ভিতৰত, মই ঠিক ঠাই টুকুৰা নাম পাহৰিলো, আমাক স্কুল ঘৰ এটাত থাকিবলৈ দিছে, আৰু তেতিয়া মানে সেই অস্থায়ী পায়খানা বনাই দিছিলে ছোৱালী হওক ল'ৰাৰ কাৰণে হওক, ঠিকে আছে সেইটো ধুনীয়াকৈ বনায়, আমি গৈ পাইছোঁ, গৈ পাই ৰাতি শ্ব'টো কৰিলোঁ, কৰি আহি শুলোঁ, ৰাতিপুৱা যেতিয়া আমি প্ৰাতঃ কৰ্ম কৰিব লাগিব তেতিয়া মই গ'লোঁ, গৈ মোৰ এতিয়াও ভাবিলে ইমান হাঁহি উঠে, তেওঁলোকে মানে কৰিলে কি গোটেই কেঁচা কলপাতেৰে ঘেৰি পেলাই বনাই থৈ দিলে, সেইটো তেনেকে সাজিলে, আৰু ৰাতিপুৱা গৈ দেখিছো এটা কলপাতো নাই, চব গৰুৱে খাই শেষ কৰি দিলে, মাজত অকল ডাঙৰ গাঁতটো। গতিকে তুমি ভাবা সেই পৰিস্থিতিটো মনত পৰিলে কেনেকুৱা লাগিব, গতিকে সেই পৰিস্থিতিটো থাকি আমি তাৰপিছত যেনিবা কমিটিক খবৰ দিয়া হ'ল, তেওঁলোকে আহি আকৌ নতুনকে ব্যৱস্থা কৰি দিলে, গতিকে সেইটো এটা অভিজ্ঞতা। আৰু তুমি যিটো কৈছা, সেইবাৰ আমি কহিনুৰ থিয়েটাৰত আছিলোঁ, আমাৰ নাটক আছিল আনাৰকলি, তাৰপিছত হেমলেট, আৰু আছিল এখন মহেন্দ্ৰ বৰঠাকুৰৰ দাদা ৰাতিৰ জুই বুলি এখন আছিলে, সেইবাৰ মঞ্চত তেতিয়া তপন দা মানে প্ৰথম ভ্ৰাম্যমানত প্ৰৱেশ কৰিছে, আৰু তপন দা আৰু পূৰবী বাইদেউ, যোধা আকবৰৰ এটা দৃশ্য চলি আছে আৰু ঠাইখন হ'ল বৰপেটা, আৰু যিসকলে ভ্ৰাম্যমানত মানে আছে আৰু তেওঁলোকে জানে দৰ্শকৰ কিছুমান বৈশিষ্ট্য আছে, গতিকে তেওঁলোকে সেই কথাটো ভালকেই জানে। তাৰপিছত নাটক চলি আছে, আমাৰ তেতিয়া এই কষ্টিউমবিলাক কৰিছিল গৰিমা বাইদেৱে, গৰিমা বাইদেৱে বৰ সুন্দৰ কৰিছিলে, এটা দৃশ্যত মই আৰু তপন দা থাকোঁ, আৰু মোৰ ব্লাউজটো মানে গৰিমা বাইদেৱে পিছফালটো বৰ ধুনীয়াকৈ চিলাইছিলে, আৰু হয়তো মই মানুহগৰাকী ওখ ডাঙৰ দীঘল বহল মানে তেনেকৈ ঠিক খুব মানে ছিৰিয়াছ চিন এটা আৰু তপন দা আৰু মোৰ, হঠাৎটো মানে গেলেৰীৰ পৰা এটা মানে মাত ফাঁহি আহিল, গোটেইখন নিঃশব্দ, তাৰ মাজৰ পৰা এটা মাত বহুত ডাঙৰকে ফাঁহি আহিছে, অ' বাপ্পা ঐ কি কাউণ্টাৰ ৰান পিঠিয়ে, তাৰ পিছৰ দৃশ্যটো চাবলৈ ভাল হৈছিলে,
0: তপন দা কেনেকুৱা অৱস্থা হৈছিল,
1: তপন দা মানে ভবাই নাই, তপন দাই এনেকুৱা ধৰণৰো যে কোনোবাই কথা ক'ব পাৰে নাটক এখন চলি থাকোঁতে, আমিতো মানে মোৰ তেতিয়া হৈছে আৰু 3-4 বছৰমান হৈছে থিয়েটাৰত, গতিকে মই গম পাওঁ, মই তপন দাৰ চকুলৈ চাইছোঁ, তপন দাই একো মতা নাই, তাৰপিছত মই আকৌ মানে নাটকখন কণ্টিনিউ কৰিবলৈ কিবা এটা কৈছোঁ আৰু তপন দাক, সংলাপৰ মাজেৰে কৈছোঁ কিন্তু দেই, সংলাপৰ মাজেৰে কৈ দিছোঁ, তেতিয়া আকৌ তপন দাই তেওঁৰ সংলাপ আৰম্ভ কৰিছে, গতিকে সেই তেনেধৰণৰ আমোদজনক ঘটনাবিলাকে এতিয়া মনত পৰিলে ভাল লাগে। বহুত ঘটনা আছে, বহুত ঘটনা আছে, কেতিয়াবা মঞ্চত হয় জানা, তোমাৰ মানে এনেকুৱা হয় সেই সময়খিনিত কি কৰিম কি নকৰিম এনেকুৱা লাগে। মুকুন্দ থিয়েটাৰত থাকোঁতে মই এখন নাটক কৰিছিলোঁ, নাটকখনৰ মৃত্যু লগ্ন, নামটো মোৰ মনত আছে, মৃত্যু লগ্ন, তাত মানে দুগৰাকী নায়িকা আছিল, কৃষ্ণা আৰু কাবেৰী।

কাবেরীজনী খুব শান্ত আৰু কৃষ্ণা মানে যদিও মানে তেওঁ ঠিক অন্যায়টো সহ্য নকৰে বা কোনোবা বিপদত পৰিলে বচাই তেনেকুৱা। সেই নায়িকাজনীক মানে এজনে, মোৰ গোটেই ঘটনাটো ইমান মনত নাই, বন্দী কৰি থলে, বন্দী কৰি থৈ দুমহলীয়া ঘৰ এটাত তেওঁক থৈ দিছে। কৃষ্ণাই কিবাকে গম পালে কথাটো, তাৰপিছত তাইটো উদ্ধাৰ কৰিব লাগিব। তাই এজনী সন্ন্যাসীৰ বেশেৰে সেই ঘৰটোলৈ গৈছে, হাতত ধুনীয়া পূজাৰ থালি, চাকি জ্বলি আছে, ফুল চুল আছে। সোমালো, সোমাওঁতে তেওঁলোকে মানুহবিলাকে আহি মানে ঘৰৰ মানুহে আহি কৈছে কাক বিচাৰিছে, কৈছে মই এনেকে আহিছো, তোমালোকৰ কিন্তু এটা বিপদ আহি আছে, বুদ্ধি কৰি কৈ আছে। এনেকে আমি মই পূজাৰ থালখন থৈ মই এইফালে সংলাপ কৈছো, সেইফালে সেই যে থালত ৰঙা কাপোৰ এখন আছিল, কাপোৰখনত জুই লাগি গ'ল। মানে নাটকৰ মাজত তাৰপিছত হঠাৎ মোৰ যিজন সহশিল্পী আছিল তেওঁ মোক চকুৰে মানে ইংগিত এটা দিলে যে তুমি থালখন চোৱা। মই লগে লগে ঘূৰি চাই দেখিলোঁ কাপোৰখনতো বহুত জুই লাগি গ'ল, এতিয়া কি কৰা যাব। লগে লগে মই মানে আহি মই সেইখিনি সময়ত মোৰ হাতখন জ্বলিব নে কি হ'ব মই চোৱা নাই, মই কাপোৰখন লৈ মঞ্চত এনেকৈ দি হাতেৰে থপৰিয়াই জুইখিনি নুমাই, মোৰ হাতখন পৰিলে অকণমান, নুমাই দিলোঁ। নুমাই দিলেতো নহ'ব, সেইটো নাটকৰটো দৃশ্য নহয়, গতিকে মানে কি দৰ্শককতো আমি পতিয়ন নিয়াব লাগিব যে এইটো নাটকৰে দৃশ্য। মই তেতিয়া এটা মানে মই সেইখিনি হয়তো ভগৱানে কিবা এটা উপস্থিত বুদ্ধি দিলে, মই বোলো দেখিলা এই যে পূজাৰ থালত যে জুই লাগিল এইটো কিন্তু এটা অমংগলৰ চিন, গতিকে ইয়াৰ পৰাই তুমি সাৱধান হোৱা। সেই তেনেকে মানে মিলাই মই মানে দৃশ্যটো শেষ কৰিলো তাতে। গতিকে সেই বস্তু কিছুমান মানে ব্ৰহ্মাণ্ডত তেনেকুৱা বহুত ঘটনা ঘটিছে। তোমাৰ এনেকুৱা হৈছে আমাৰ খুব বৰষুণ বতৰ পথাৰৰ মাজত ফিল্ডখন, তুমি খোপনি পুতিব নোৱাৰা কিন্তু আচৰিত হবা, এনেকুৱা ঠাইত মানে আমি নাটক কৰোঁ দৰ্শক গুচি নাযায়, আচৰিত কথা। ছাতি লৈ আহে, ছাতি লৈ লৈ থিয় হৈ থাকে, চকী লৈ লৈ থিয় হৈ থাকে, দৰ্শকে কেতিয়াও নাটক চাব। আমাৰ তেনেকে সেই খুপি খুপি মানে নামোতে নামোতে ইফালে দেৰি হৈ যায়, এফালে নাটক আৰম্ভ কৰিব লাগিব, বা লঘুণীয়া পেটেৰে আমি বহুত দিন নাটক কৰিছো, ধৰা ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে দূৰ, বহুত দূৰ হয় কেতিয়াবা। সাধাৰণতে তেওঁলোকে ৰাস্তাবোৰ মিলায় কিন্তু কেতিয়াবা নিমিলে কাৰণে ইয়াৰ পৰা ধৰা বহুত দূৰত যাবলগীয়া হয়, ধৰা বৰপেটাৰ পৰা নগাঁৱলে এটা দূৰত্ব থাকে, আৰু যোৱাৰ দিনাটো মানুহে আৰু ইমান সোনকালে নুঠে, বস্তু সামৰিব সামৰি সুতৰি ওলাওঁতে মেলোতে বহুত দেৰি হৈ যায়। সেই তেনেকে মানে লঘুণীয়া পেটেৰেও গৈ পেলাই আমি নাটক কৰিছোঁ। ইন্দ্ৰধনুতে মোৰ তেনেকুৱা এটা ঘটনা ঘটিছিলে, আমি ক'ৰ পৰা আহিছিলোঁ মোৰ মনত নাই, কিন্তু আমাৰ মানে পেণ্ডেলখন আছিল হাজোত, আৰু আহি পাওঁতে পাওঁতে আমাৰ প্ৰায় 7টা বাজিলে ৰাতি, হাউচফুল মানে হুলস্থুল আৰম্ভ হৈ গৈছে। এতিয়া মানে যিটো অৰ্কেষ্ট্ৰা বাজে সেইটোও বজাব নোৱাৰে, কাৰণ মানুহে মেকআপে কৰা নাই, ইফালে কাৰেণ্ট নাই, থিয়েটাৰৰ জেনেৰেটৰ বেয়া। তাৰপিছত সেইখিনি সময়ত মানে কোনোবাই আনি থালত এই দাইল ভাত মিক্স কৰি বনাই চবকে দিছে আৰু খাবলৈ। তাত তফিক দা আছিলে, তফিক দাটো খুব খং উঠি গ'ল যে ইমান কষ্ট কৰি মানুহবোৰ আহিছে, গতিকে তোমালোকে মানে অকণমানটো খাদ্যটো ভালকৈ দিব পাৰা, তেওঁলোকে এতিয়া নাটক কৰিব যিয়ে নহওক সেইটো বাৰু আচল কথা নহয়, আচল কথা হ'ল কাৰেণ্ট নাই, মেকআপ কেনেকৈ কৰিম। শেষত মানে আমি কি কৰিছোঁ, চবকে মম জ্বলাই দিছে, মানে এডাল এডাল মমৰ পোহৰত আমি মেকআপ কৰি আমি নাটক কৰিছোঁ। গতিকে তেনেকুৱা অভিজ্ঞতাও গৈছে বহুত, আৰু ভাল লগা বেয়া লগাৰ মাজেৰে এইটো জীৱনটো আগবাঢ়ে। তেনেকেই ভ্ৰাম্যমানত মই বহুত বছৰ কটালো, বহুত নাট্যকাৰ লগ পালো, মই নাট্যকাৰখিনিৰ কথা ক'বই লাগিব, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, তাৰপিছত মহেন্দ্ৰ বৰঠাকুৰ, হেমন্ত দত্ত, সেৱব্ৰত বৰুৱা, ভৱেন বৰুৱা, অৱতাৰ সিং, আৰু আছিল এগৰাকী সুশীল গোস্বামী, তেখেতে খুব মানে আমাৰ যিটো কয় আৰ্ট ড্ৰামা, আৰ্ট ড্ৰামা লিখে, তেখেতৰ এখন নাটক কৰোঁতে মোৰ এটা ঘটনা মনত আছে, চাৰিআলিত বাইহাতা চাৰিআলিত আমি নাটক কৰিছিলোঁ, আৰু বাইহাতা চাৰিআলিৰ দৰ্শকসকল আৰু বেলেগ ধৰণৰ, মানে যিবিলাকে কৰে জানে তেওঁলোকে মানে তোমাৰ সংলাপটো নুশুনে, মানে এতিয়া যদি বেলেগ কিবা হৈছে নাজানো আমি থাকোঁতে, মানে আগৰ পৰাই হুলস্থুল এটা আৰম্ভ কৰি দিয়ে। আৰু নাটক আছিল সুশীল গোস্বামীৰ, ভাবিছিল যে মঞ্চটো আমি ছবিৰ নিচিনা কৰিলে হ'ব, এতিয়া ছবিত তুমি মই কথা পাতিছোঁ, কেমেৰা এবাৰ মোক ল'ব পাৰিব, এবাৰ তোমাক ল'ব পাৰিব, কিন্তু মঞ্চততো আমি এনেকৈ কথা ক'লে নহ'ব, মইতো দৰ্শকক মুখখন দেখুৱাবই লাগিব, বা তোমাৰ মুখখন দেখুৱাব লাগিব, বা সংলাপ শুনিব লাগিব, বা আংগিক কিছুমান অলপ বেছি হয় যে এতিয়া মই

0: ধৰা ইয়াত কথাটোহে কৈছোঁ বা মই ছবিত কৰিলে নালাগে বুলি ক'লেই হ'ব, কিন্তু মই মঞ্চত মূৰটো জোকাৰি দিব লাগিব, নালাগে নালাগে, সেই তেনেকুৱা ধৰণৰ হয়। নাটকখনো আছিল তেনেকুৱা, তুমি বিশ্বাস কৰিবা ইন্দ্ৰ ইমান চপৰা দলিয়াইছে, শেষত মানে হাৰ কাপোৰ পেলাই দিবলগীয়া হ'ল সেই নাটকখনৰ। তাৰপিছতেই কহিনুৰ ৰতনদাই অলপ বেলেগ বেলেগ পৰীক্ষা কৰি কৰিব খোজে, বেলেগ বেলেগ ধৰণৰ নাটকবোৰ লয় নহয়, যেনেকে সৰাগুৰি চাপৰি কৰিছিল ঠিক তেনেকে, গতিকে সেইবাৰ কিন্তু সেই নাটকখন তাতেই বন্ধ কৰি দিলে, আমি আকৌ বাহিৰত বেলেগ এখন নাটক ৰিহাৰ্চেল কৰি সেইখন কৰিলো।
1: চাওঁতে চাওঁতে দ্বিতীয় খণ্ড সামৰিবৰ সময় হৈ আহিল, আমি আকৌ পাতিম, ভ্ৰাম্যমানৰ কথাও পাতিম, অনাতাঁৰ নাটকৰ কথাও পাতিব লাগিব, চিনেমাৰ কথা পাতিব লাগিব, কিন্তু আজি আমি দ্বিতীয়টি খণ্ড সামৰো, অহা খণ্ডত আকৌ আপোনাৰ সৈতে কথা পাতিম, আপুনি ভালে কুশলে থাকক।
2: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰামধেনু, আগবঢ়াইছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো ৰামধেনু।

কিছুমান কথা কোৱা নাযায়, হয়তো চকুৱে কয়। কিছুমান কথা কোৱা নাযায়, মাথো শুনিবলৈ অপেক্ষাহে কৰা যায়। বন্ধ দুৱাৰৰ সন্মুখত বহি নীৰৱে অপেক্ষা কৰা যায়। প্ৰেমৰ আকুতি কিমান সৰল আৰু নীৰৱ হ'ব পাৰে, সেয়ে কিছুমান কথা কোৱা নাযায়।

কথা কবলৈ কেতিয়াবা শব্দৰো অভাৱ হয়। চকুৰ পৰা চকুলৈ নদী বৈ থকা সময়ত শব্দৰ প্ৰয়োজনেই বা কি? তেনে একোটা সামান্য মুহূৰ্তত অসামান্য জীৱন সোমাই থাকে।

কি করা যায়? তোমার অপেক্ষাত কটোৱা হেজাৰটা গধূলিৰ পাছত বহুদিনীয়া খৰাঙৰ অন্তত এয়া আজি তুমি বৰষুণ হৈ আহিছা। কি কৰা যায়? ভাগৰবোৰ থবলৈ তুমি কান্ধখন পাতি দিছা। কি কৰা যায়?

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः माम काह पांडवाश्चैव किम कुर्वत संजया। अर्जुनर विषादेरे एनेदरे आरम्भ হৈছিল গীতা। কুৰুক্ষেত্ৰ যুদ্ধৰ যিখিনি সময়ত সময় স্থিৰ হৈ পৰা বুলি কোৱা হৈছিল, প্ৰকৃততে সেয়া শ্ৰীকৃষ্ণৰ বাণীত অৰ্জুনৰ একাত্মতাৰ বাবে হৈছিল, ইজনৰ সিজনৰ প্ৰতি সমৰ্পণ আৰু পূৰ্ণ মনোযোগৰ বাবেই হৈছিল। সাধাৰণত অসাধাৰণতা আৰোপ হলে আমিও সময় ৰৈ যোৱা সময়ৰ সাক্ষী হ'ব পাৰোঁ।

প্ৰেম কি? এটা দীঘলীয়া দৌৰৰ মিঠা ইন্ধন, ভাগৰৰ জিৰণি, নিচুকনি, জোৰণি, জীৱনে খেদি ফুৰা অন্তিম প্ৰশান্তিৰ নাম প্ৰেম।

আপুনি যদি নিৰ্দ্বিধাই বাটৰ জন্তু এটাক ফৰ্মটিয়াব পাৰিছে, আনৰ অসহায়তাত যদি আপোনাৰ দুচকু সেমেকি উঠা নাই, সমাজৰ দহজনৰ হিতৰ কথালৈ চাই বাট ঘাট লেতেৰা নকৰাকৈ থাকিব পৰা নাই, প্ৰকৃতিয়ে মেলি থকা দুহাতক দেখিও আওকাণ কৰিব পাৰিছে, তেন্তে বিশ্বাস কৰক আপুনি প্ৰেমত পৰা নাই, প্ৰেমৰ দ্বাৰা উজ্জীৱিত হোৱা নাই।

ৰামধেনু অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজি ৰামধেনু আগবঢ়ালে ভাস্কৰ জ্যোতি আচাৰ্যই। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি।

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयजशीतला शस्य